সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ তিনি দিন, 1948 শকাব্দৰ জেঠ মাহৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 18 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড কৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইলতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছো মই বিনীতা ডেকা। ডিউটি ৰুমত আছে সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণাত্ৰিয় আৰু আশিফ আহমেদ, আৰু FM ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

0: এফএম বেণ্ডৰ 101.6 মেগাহৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্যৰ ভিতৰেদি মানৱাত্মাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰকে নানা ৰূপ দিয়ে। আৰ্ট আমাৰ সৌন্দৰ্যবোধ আৰু আন ভাৱধাৰাৰ আদান প্ৰদানৰ আলম। 64 কলাৰ ভিতৰত ভাস্কৰ্য, স্থাপত্য, চিত্ৰবিদ্যা, সংগীত আৰু কবিতা, এই 5টিৰে এটি শ্ৰেণী কৰি সেইবোৰক ললিত কলা বা সুকুমাৰ কলা নাম দিয়া হৈছে। কঁহাৰ, কমাৰ, বাঢ়ৈ, তাঁতী আদিৰ কাৰুকাৰ্য নিম্ন শিল্প। ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
0: আজিৰ মুকুতামালা ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষ্ণকান্ত সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে এয়া দো আখে বাৰা হাত ছবিত লতা মংগেশকাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভজন।

হিন্দী ছবিৰ পৰা লোৱা ভজন গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত যোগে শরীর আর মন একাত্ম করে এই বিষয়ে আলোচ করব ডাক্তার মানবজ্যোতি শর্মা আর স্নিগ্ধা বরদলৈয়ে। আগ ধরব কৃতাঞ্জলি বর্মনে, প্রযোজনা প্রবাল কুমার শর্মার। সন্ধ্যা 6:10 কৃষিজগত অনুষ্ঠানত জীবাণুসার আর মেনুসারের বিজ্ঞানসম্মত প্রয়োগ এই বিষয়ে আলোচ করব ডক্টর মিৰি সাধনা শৰ্মা আৰু কংকু ডেকাই। আগ ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল মৰাৰ। দিনৰ 12:30 আইডৰ বুলনিত গুৱাহাটীৰ শিশু সাৰথীয়ে আগবঢ়োৱা এটি অনুষ্ঠান স্বাৱলম্বন, প্ৰযোজনা পৰিণীতা শইকীয়া। পুৱা 7:30 অভিলেখাগাৰৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 পূৰ্ণ কল্পতৰু। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 ডক্টৰ অনলাইন, আগ ধৰিব সীমান্ত বৰ্মাই। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ বিনিময় বুজৰ বিমাৰ কথিকা, আসামী প্ৰদেশেশ্য প্ৰমুখ বৈষ্ণৱাচাৰ্য। বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত গোলক চন্দ্ৰ ডেকাৰ কথিকা, আসামী সাহিত্য কে হিন্দী অনুবাদ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মণিকুন্তলা দাসৰ কণ্ঠৰ আধুনিক গীত। পুৱা 4:30 গীতিমালিকা অনুষ্ঠানত ৰাণী বৈশ্য, ৰূপম ভূঞা, ভাৰতী চহৰীয়া, অজয় বৰ্মন আৰু দীপালী বৰাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:15 জিলাৰ নেহৰু। পুৱা 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পাৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান,

কণ্ঠৰ ওজাপালি দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য লেখ জীৱন জীয়াৰ মন্ত্ৰ আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:50 বজাত বীণাপাণি ভূঞাৰ কণ্ঠৰ ভজন, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 বজাত আৰু 7:05 বজাত বৃন্দগান, 7:30 বজাত পূবালীৰ সুৰত নৰেন্দ্ৰ ফাংচু আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক
1: আউ ভয়েস গেটস ইউ হার্ড এভরিওয়্যার
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528
0: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
2: অগ্নিযুগৰ গান
3: অগ্নিযুগৰ কিৰিয়তি মই নতুন অসম গঢ়িম
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
3: অ' মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: উৎপরিবর্তন বা মিউটেশন, ক্ষুদ্রাতি ক্ষুদ্ৰ ভাইরাসৰ পৰা একেবাৰে বৃহৎ আকাৰৰ জীৱলৈকে সকলো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মূলতে হ'ল জিন। ৰাসায়নিক দৃষ্টিকোণৰ পৰা জিন হ'ল ক্ৰমজমত অৱস্থিত DNA নামৰ অণু। প্ৰজননৰ জৰিয়তে যেতিয়া এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সৃষ্টি হয়, তেতিয়া এই জিন সচৰাচৰ অবিকল ৰূপত নতুন প্ৰজন্মলৈ পৰিবাহিত হয়। পৰিণামত এক প্ৰজাতিৰ যিকোনো প্ৰজন্মৰ অপত্যসমূহ কম বেছি পৰিমাণে অনুৰূপ হয়। কিন্তু কিবা কাৰণবশতঃ যদি কোনো এটা জিন বা DNA অণুৰ গঠনৰ সালসলনি ঘটে, তেন্তে তাৰ দুটা পৰিণাম হ'ব পাৰে। প্ৰথমটো হ'ল সংশ্লিষ্ট জিনৰ পৰিস্ফুটন নঘটিব আৰু ফলত সংশ্লিষ্ট চৰিত্ৰ দৃষ্টিগোচৰ নহ'ব। দ্বিতীয়টো হ'ল সংশ্লিষ্ট জিনৰ পৰিৱৰ্তিত পৰিস্ফুটন ঘটিব আৰু নতুন চাৰিত্ৰিক বৈশিষ্ট্য দৃষ্টিগোচৰ হ'ব। সাধাৰণ অৰ্থত জিন বা DNA অণুৰ ৰাসায়নিক সংযুতিৰ পৰিৱৰ্তনৰ ফলত কোনো চৰিত্ৰৰ পৰিৱৰ্তিত ৰূপ দৃষ্টিগোচৰ হ'লে তাকে উৎপৰিৱৰ্তন অথবা মিউটেশ্যন বোলা হয়। উৎপৰিৱৰ্তন এটা প্ৰাকৃতিক পৰিঘটনা। স্বাভাৱিকতেই সৃষ্টিৰ আদিৰে পৰা জীৱজগতত উৎপৰিৱৰ্তনৰ ঘটনা ঘটি আছে। উল্লেখযোগ্য যে বংশগতি বিজ্ঞানৰ ভেটি প্ৰতিষ্ঠা হোৱাৰ আগতে উৎপৰিৱৰ্তনৰ পৰিঘটনা আৱিষ্কাৰ হৈছিল। 19 শতিকাৰ শেষৰ ফালে গধূলি গোপাল নামৰ ফুলগছৰ ক্ষেত্ৰত কিছু অস্বাভাৱিক ঘটনা দেখা গৈছিল। পৰীক্ষা নিৰীক্ষাৰ বাবে ৰোৱা গছবোৰৰ মাজৰে কেইজোপামানৰ কেতবোৰ আচহুৱা পৰিৱৰ্তন পৰিলক্ষিত হয়। অথচ যিবোৰ গছৰ গুটিৰ পৰা এইবোৰ গছ জন্মিছিল, সেইবোৰ গছত এনে চৰিত্ৰ দৃষ্টিগোচৰ হোৱা নাছিল। এই ঘটনাসমূহ হিউগো দ্য ভ্ৰাইছ নামৰ হলেণ্ডৰ বিজ্ঞানী এজনে লক্ষ্য কৰিছিল। দ্য ভ্ৰাইছ তেতিয়া বিজ্ঞান জগতৰ জাকত জিলিকা নাম আছিল। ইতিমধ্যে বংশগতি বিজ্ঞানৰ সূচনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ আলম লৈয়ে দ্য ভ্ৰাইছে কলে যে জিনবোৰে সাধাৰণতে পুৰুষানুক্ৰমে অপৰিৱৰ্তিত হৈ থাকি একেবোৰ চৰিত্ৰ বহন কৰি থাকে, যদিও কেতিয়াবা ঘটনাক্ৰমে কোনো জিনৰ গুণগত পৰিৱৰ্তন ঘটিব পাৰে আৰু তাৰ ফলত ইয়াৰ সংশ্লিষ্ট চৰিত্ৰটোৰ এটা পৰিৱৰ্তন পৰিলক্ষিত হ'ব পাৰে। এই ঘটনাটোকে ফ্ৰাইছে উৎপৰিৱৰ্তন বা মিউটেশ্যন বুলি অভিহিত কৰে। বৰ্তমান বিস্তৃত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কেৱল ৰাসায়নিক গঠনৰ পৰিৱৰ্তনৰ ফলতে যে উৎপৰিৱৰ্তন হয় এনে নহয়, বৰঞ্চ জীৱকোষৰ ক্ৰমজমৰ অংগ হানি ঘটিলে বা অতিৰিক্ত পৰিৱৰ্তন ঘটিলে নাইবা নিৰ্দিষ্ট সংখ্যাৰ হ্ৰাস বৃদ্ধি ঘটিলেও জীৱৰ চৰিত্ৰগত পৰিৱৰ্তন বা উৎপৰিৱৰ্তন ঘটিব পাৰে। উৎপৰিৱৰ্তনক মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰথমটো হ'ল স্বতঃস্ফূৰ্ত সংঘটিত উৎপৰিৱৰ্তন, স্পণ্টেনিয়াছ মিউটেশ্যন, আৰু দ্বিতীয়টো হ'ল কৃত্ৰিমভাৱে সংঘটিত উৎপৰিৱৰ্তন, ইনডিউচড মিউটেশ্যন। প্ৰাকৃতিকভাৱে সচৰাচৰ যিবোৰ উৎপৰিৱৰ্তন সদায় ঘটি আহিছে আৰু ভৱিষ্যতে ঘটি থাকিব, সেইবোৰেই স্বতঃস্ফূৰ্ত উৎপৰিৱৰ্তন। আনহাতে বিজ্ঞানাগাৰৰ কৃত্ৰিম পৰিৱেশত কেতবোৰ ৰাসায়নিক পদাৰ্থ আৰু বিবিধ তেজস্ক্ৰিয় বিকিৰণৰ সহায়ত যিবোৰ উৎপৰিৱৰ্তন সৃষ্টি কৰা হয়, সেইবোৰক কৃত্ৰিম উৎপৰিৱৰ্তন বোলা হয়। সাম্প্ৰতিক কালত আমাৰ বিবিধ খাদ্য, শস্য আৰু অন্যান্য লাগতিয়াল উদ্ভিদ আৰু বিবিধ পোহনীয়া জীৱ জন্তুৰ উন্নত সহজ উদ্ভাৱনৰ মূলতে আছে এই কৃত্ৰিম উৎপৰিৱৰ্তন। মুলাৰ নামৰ এজন মাৰ্কিন বিজ্ঞানীয়ে 1927 চনত দেখুৱাইছিল যে বিজ্ঞানাগাৰতে কৃত্ৰিমভাৱে জীৱৰ উৎপৰিৱৰ্তন ঘটোৱা সম্ভৱ। তেওঁ পৰীক্ষামূলকভাৱে এক্স ৰশ্মি প্ৰয়োগ কৰি কুনকুনি মাখিৰ উৎপৰিৱৰ্তন ঘটাব পাৰিছিল। এবছৰৰ পাছত 1928 চনত ষ্টেডলাৰ নামৰ আন এজন মাৰ্কিন বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে এক্স ৰশ্মিয়ে বাৰ্লি আৰু গোমধান গছতো অনুৰূপ ধৰণে ক্ৰিয়া কৰি কৃত্ৰিমভাৱে উৎপৰিৱৰ্তন ঘটাব পাৰে। উৎপৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীসকলৰ

অন্যতম উল্লেখযোগ্য সাফল্য হল অৰুণা নামৰ এৰা গছৰ উন্নত সঁচ উদ্ভাৱন। এই নতুন উৎপৰিৱৰ্তিত সঁচৰ গছৰ বীজ তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে চপাব পাৰি। কেৱল কৃষি জগততে নহয়, এণ্টিবায়'টিক ঔষধ উৎপাদনকাৰী নানান ভেঁকুৰ প্ৰজাতিৰ উন্নত উৎপৰিৱৰ্তিত সঁচ উদ্ভাৱনৰ জৰিয়তে চিকিৎসা বিজ্ঞানতো যুগান্তকাৰী পৰিৱৰ্তন আনিব পৰা গৈছে। থমুতে ক'বলৈ হ'লে বিজ্ঞানৰ যিবোৰ প্ৰায়োগিক ক্ষেত্ৰৰ পৰা মানৱ জাতি নানা ধৰণে উপকৃত হৈছে তাৰ ভিতৰত উৎপৰিৱৰ্তনে এক বিশেষ স্থান অধিকাৰ কৰি আছে।

0: Communications, Electronics, Computer, Information Technology, Instrumentation, Radio Engineering, Aru, Electrical Engineering, Yare Zikunueta Hakat, BE ba, BTech degree thoka hobo lagibo, Naiba, Electronics ba Computer Science bikhoyot, MSc degree thoka hobo lagibo. Prarthir boyos, 18 bochoror pora, 30 bochoror bhitorot hobo lagibo. Bitong totthyo aru abedonor babe, bsnl.co.in এই ওয়েবসাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ওয়েবসাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটার সায়েন্স, কম্পিউটার ইঞ্জিনিয়ারিং, কম্পিউটার টেকনোলজি, কম্পিউটার অ্যাপ্লিকেশনস, ডেটা সায়েন্স বা আর্টিফিশিয়াল ইন্টেলিজেন্স ইয়ারে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 অনুষ্ঠানত অংশগ্ৰহণ। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়েৰে অভিযান আৰম্ভ কৰিছে। ফ্ৰান্স ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা পেৰিছত উপস্থিত হয়। ৰাজধানী চহৰখনত উপস্থিত

লগে লগে পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰীক আন্তৰিক আদৰণি জনায়। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 শীৰ্ষক অনুষ্ঠানত অংশ ল'ব। ভিভাটেক সন্মিলন ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ কাৰ্যসূচী আৰু এই অনুষ্ঠানত শ্ৰীমোদীয়ে ভাৰতৰ ক্ৰমবিকশিত উদ্ভাৱনী ব্যৱস্থা তথা প্ৰযুক্তিগত অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনত ভাৰত আৰু ইউৰোপীয় উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ অংশ হিচাপে ভাৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় মণ্ডপ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছতে এটা বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময়ও কৰিব। শ্ৰীমোদীয়ে পেৰিছত উপস্থিত হোৱাৰ পূৰ্বে প্ৰশাসন আৰু নীতি প্ৰণয়ন সম্পৰ্কীয় G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ কেইবাখনো ফলপ্ৰসূ বৈঠকত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গোলকীয় দক্ষিণৰ সৈতে কাম কৰাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে। এই সন্মিলনৰ আন এখন সত্ৰত শ্ৰীমোদীয়ে G7 ৰাষ্ট্ৰগোষ্ঠী, ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজত যোগাযোগ আৰু বাণিজ্য শক্তিশালী কৰাৰ দিশত বিশেষ পৰিকাঠামো যুগুতাই উলিওৱাৰ প্ৰস্তাৱ দিয়ে। তেওঁ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহে সন্মুখীন হ'বলগীয়া দীৰ্ঘকালীন পৰিণাম সন্দৰ্ভতো উদ্বেগ ব্যক্ত কৰে। এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালভাৱে শ্ৰীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কে ষ্টাৰ্মাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰে। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তি, উদ্ভাৱন তথা জনসাধাৰণৰ মাজত বান্ধোন শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ফ্ৰান্সে সুদীৰ্ঘ দিন ধৰি প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনত G7 ৰাষ্ট্ৰগোষ্ঠী সন্মিলনত অংশ লোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কম্পেক্ট উদ্যমৰ অংশ হিচাপে প্ৰতিৰক্ষা, বাণিজ্য, ইন্ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত আমেৰিকা সৰ্বাত্মক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালীকৰণ আৰু শান্তি, সুস্থিৰতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ বাবে দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণ আৰু নাৱিকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ ওপৰতো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। আজি ভ্ৰমণৰ প্ৰথম দিনা তেওঁ বেতুলত আধ্যামিক জাগৰণৰ জৰিয়তে জনজাতীয় সমাজৰ সবলীকৰণ বিষয়ক ব্ৰহ্মকুমাৰীৰ এটা অনুষ্ঠানত অংশ ল'ব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকলচেল ৰক্তাল্পট বিকোপকৰ কাৰ্যসূচীত উপস্থিত থাকিব। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাত এইমছ ভুৱনেশ্বৰৰ উদ্যোগত এটা চিকিৎসা শিবিৰ মুকলি কৰিব। তেওঁ ৰাজ্যখনৰ ৰায়ৰাংপুৰৰ কুছুমী উন্নয়ন খণ্ডত খনন কাৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে এটা বৃহৎ সংহত গ্ৰামীণ নলযোগে পানী যোগান প্ৰকল্প মুকলি কৰিব। শনিবাৰে শ্ৰীমতী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পাহাৰপুৰৰ কেইবাখনো বিদ্যালয় তথা দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰি শিশু আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। সেইদিনাই তেওঁলোকে ৰায়ৰাংপুৰৰ এখন জনসভাত অংশ ল'ব। অহা 21 জুনত ৰাষ্ট্ৰপতিয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিয়ে বনাঞ্চলত বাস কৰা চাহাৰীয়া জনজাতি, চিতাবাঘ নিৰীক্ষণকাৰী আৰু টুৰিষ্ট গাইডসকলৰ সৈতে কুনো ৰাষ্ট্ৰীয় উদ্যানত মত বিনিময় কৰিব। 22 জুনত তেওঁ দিল্লীলৈ উভতিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভা ভৱনত পুৱা ন বজাত আৰম্ভ হ'বলগীয়া এই ভোটগ্ৰহণ বিয়লি 4 বজালৈ চলিব। নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম, কংগ্ৰেছৰ প্ৰণৱ ঝা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নথৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ 81গৰাকী বিধায়কে এই নিৰ্বাচনত ভোটদান কৰিব। বৰ্তমানৰ শাসকীয় মিত্ৰজোঁটৰ সৈতে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, RJD আৰু CPIMৰ মুঠ 56গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী পক্ষৰ 24গৰাকী বিধায়কে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে। আজি বিয়লি 5 বজাত ভোটগণনা সম্পন্ন হোৱাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব।

0: 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে য়োগা সংগম পৰ্টেলত 170,000ৰো অধিক উদ্যোক্তাই তেওঁলোকৰ কাৰ্যসূচী পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয় সূত্ৰে প্ৰকাশ কৰা মতে এই উৎসাহপূৰ্ণ সঁহাৰিয়ে সমগ্ৰ বিশ্বত যোগৰ বাৰ্তা প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন সংস্থাৰ প্ৰতিষ্ঠান আৰু সমুদায়সমূহৰ ক্ৰমবৰ্ধিত অংশীদাৰিত্বকে প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাৱ যাদৱে কয় যে সুস্থতা ৰক্ষাৰ মাধ্যমেৰে একতাক উদযাপনৰ যোগ সংগম গুৰুত্বপূৰ্ণ পদক্ষেপ। ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গলত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 মিনিটত পেনাল্টিৰ জৰিয়তে দুটা গল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুটিনাই 36 মিনিটত আৰু পেটৰ মুছাই 45 মিনিটত এটাকৈ গল কৰি সমতা স্থাপন কৰে। পাছলৈ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে 47 মিনিটত জুড বেলিংহাম আৰু 85 মিনিটৰ মাৰ্কাছ ৰেশফৰ্ডে একোটাকৈ গল কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল ডিআৰ কংগোৰ বিৰুদ্ধে 1-1 গলত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। খেলখনত পৰ্টুগালৰ জাও নেভেজে 6 মিনিটত গল কৰি দলক অগ্ৰগতি দিয়ে যদিও 45 মিনিটত ডিআৰ কংগোৰ হৈ ইয়ান উইছাই সমতা স্থাপন কৰে। এই খেলখনৰ জৰিয়তে পৰ্টুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফিফা বিশ্বকাপৰ খেল এখন আৰম্ভণি কৰা আটাইতকৈ বয়োজ্যেষ্ঠ আউটফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বৰ খেলসমূহত কালি অষ্ট্ৰিয়াই 36 বছৰৰ পাছত বিশ্বকাপত জয়লাভ কৰি জৰ্ডানক 3-1 গলত পৰাস্ত কৰে। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই আলজেৰিয়াক 3-0 গলত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিঅ'নেল মেছিয়ে খেলখনত অৰ্জন কৰা হেট্ৰিকৰ জৰিয়তে মিৰোস্লাভ ক্লোজৰ সৰ্বাধিক গলৰ অভিলেখ স্পৰ্শ কৰাৰ উপৰি 38 বছৰ বয়সত বিশ্বকাপত হেট্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতাৰ গ্ৰুপ আইৰ আন এখন খেলত নৰৱেই ইৰাকক 4-1 গলত পৰাস্ত কৰে। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপ এৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3 বলত আটাইকেইটা উইকেটৰ বিনিময়ত 114 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এইপিনে ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3-খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে আফগানিস্তানক 170 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে শৃংখলাত 2-0 অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত আফগানিস্তানে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ঘৰুৱা দলটোৱে 49 অভাৰ আৰু 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 403 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ শুভমান গিল 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 44 অভাৰ 3 বলত 232 ৰাণতে আলহী দলটোৰ ইনিংছৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভা টেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গলত জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আমনি ৰয়ছম গোস্বামীয়ে কৈছিল, মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে, পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক অমল কলিতা।
1: পিঠিৰ বিষ, আমি বহুতে ভাবো যে পিঠিৰ বিষ মাথো বয়স বাঢ়িলে হয়, কিন্তু বাস্তৱতে আজিৰ অসচেতন জীৱনশৈলীত বেছি সময় বহি থকা, ভুল ভংগীমাত থকা আৰু মানসিক চাপ, এইবোৰে পিঠিৰ বিষ তীব্ৰ কৰি তোলে। পিঠিৰ বিষ আৰু ইয়াৰ চিকিৎসা যোগৰ জৰিয়তে, যোগ থেৰাপি এক অনুপম পথ। কেইটামান আসন আছে, যেনে তাৰাসন, চক্ৰাসন, পৰ্বতাসন, বক্ৰাসন, অৰ্ধহলভাসন, হেতুবন্ধাসন, মকৰাসন, যি আমাৰ পিঠিক শক্তিশালী আৰু আৰামদায়ী কৰি তোলে। আৰু এই আসনবোৰ যেতিয়া আপুনি অভ্যাস কৰিব, তেতিয়া এজন শিক্ষকৰ তত্বাৱধানতহে ইয়াৰ অভ্যাস কৰিব, সেয়া পাহৰি নাযাব। পিঠিৰ বিষ ৰোধৰ বাবে শ্বাস প্ৰশ্বাসৰ অভ্যাস, অৰ্থাৎ প্ৰাণায়াম, অনুলোম বিলোম প্ৰাণায়াম, প্ৰতিদিনে 10 বাৰ ইয়াৰ অভ্যাস কৰিব। ই আপোনাৰ স্নায়ু শান্ত কৰি তুলিব, শৰীৰৰ ভিতৰত অক্সিজেনৰ প্ৰবাহ উন্নত কৰিব, ওম ধ্বনিৰ উচ্চাৰণ কৰিব, ধ্যানৰ মুদ্ৰাত বহি 10 বাৰ ওমৰ উচ্চাৰণ কৰিব, যি আপোনাৰ দেহত আভ্যন্তৰীণ কম্পনৰ সৃষ্টি কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। সুস্থ থাকক, শক্তিশালী থাকক। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক অমল কলিতা। প্ৰিয় শ্ৰোতা, অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন, এই সকলোৰে লগত সম্পৃক্ত হৈ থকা অসমীয়া সমাজ জীৱনৰ এটা অতি পৰিচিত নাম বিউতি শৰ্মা বৰুৱা। এগৰাকী সংগীত শিল্পীৰ আজি উপজা দিন। মেলোডি কুইন হিচাপে খ্যাত বিউতি শৰ্মা বৰুৱাই দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্য ক্ষেত্ৰত শতাধিক গীত গাইছে। 1951 চনৰ 18 জুন তাৰিখে গোলাঘাটত জন্মগ্ৰহণ কৰা বিউতি শৰ্মা বৰুৱাই 3 বছৰ বয়সতে প্ৰথমতে যোৰহাটত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। 1960ৰ দশকত তেওঁ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শ্বিলঙৰ সৈতে জড়িত হৈ পৰে। সেই সময়ত তেওঁ ভজন, গজল আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বেছি জনাজাত আছিল। আকাশবাণী গুৱাহাটীত গোৱা তেওঁৰ প্ৰথমটো গীত হ'ল তোমালৈ মনত পৰে। জিতু তপনৰ সংগীত আৰু নুৰুল হকৰ কথাৰ এই গীত তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত গাইছিল। 1976 চনত তেওঁ গীতিকাৰ কবি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পাছত অসমীয়া লোকসংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক নতুন ধাৰাৰ আৰম্ভ হয়। সেই সময়তে তেওঁলোকৰ মা হালধিৰে, ঘৰ মোৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলো, দীঘলকৈ উৰণি, উজনি মোৱা ৰেলগাড়ী আদি কালজয়ী গীতৰ সৃষ্টি হয়। এইগৰাকী সংগীত শিল্পী বিউতি শৰ্মা বৰুৱাৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। মেক্সিম গৰ্কী এজন সামাজিক বাস্তৱবাদী সাহিত্যিক আৰু সমাজকৰ্মী। আজি তেখেতৰ মৃত্যুদিন। 1868 চনৰ 28 মাৰ্চ তাৰিখে ৰুছ দেশত জন্ম লাভ কৰা মেক্সিম গৰ্কীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সমান্তৰালভাৱে বন্দৰ শ্ৰমিক হিচাপে কাম কৰি পৰিয়ালটোৰ আৰ্থিক দিশতো বৰঙণি যোগাব লগা হৈছিল। কিন্তু গৰ্কীৰ সেই উপাৰ্জন পৰিয়ালটোৰ বাবে নিচেই সামান্য আছিল। সেই উপাৰ্জনেৰে পৰিয়ালটোক আশা কৰা মতে সহায় কৰিব নোৱাৰি তেওঁ হতাশ হৈ পৰিছিল। সেয়ে কিছুদিনৰ পিছত তেওঁ সেই কাম বাদ দি জীৱিকাৰ অন্য পথ বিচাৰে। কিন্তু কতোৱেই আশানুৰূপভাৱে উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱাত আৰু অনিচ্ছা সত্ত্বেও পঢ়া শুনা এৰিবলগীয়া হোৱাত পুনৰ হতাশাত ভাগি পৰিছিল। 1891 চনৰ পৰা 1892 চনৰ ভিতৰত ৰুছ দেশৰ সমভূমি অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰিছিল। জীৱন ধাৰণৰ বাবে এমুঠি আহাৰৰ তাগিদাত মানুহে ঘৰ বাৰী এৰি দেশৰ সীমামূৰীয়া ইউক্ৰেইন, ক্ৰিমিয়াৰ পাৰ্বত্য অঞ্চলত আশ্ৰয় ল'বলৈ ধৰিলে। মেক্সিম গৰ্কীয়েও নিজৰ চহৰ এৰি ৰুছ দেশৰেই নিজনি নৱগৰদ নামৰ অৰণ্য এলেকাত সোমাই পৰে আহাৰৰ সন্ধানত। সেই সময়ত লিঅ' টলষ্টয়ৰ দৰে বিখ্যাত ৰুছ লেখকসকলক দুৰ্ভিক্ষ পীড়িত জনসাধাৰণৰ সাহায্যাৰ্থে কাম কৰা দেখিবলৈ পায়। গৰ্কী

এই মহান লেখকসকলৰ সান্নিধ্যত ইমানেই অভিভূত হৈ পৰে যে তেওঁ নিজেও সেই সময়ত দুৰ্ভিক্ষ পীড়িত হলেও এই লেখকসকলৰ লগত দুৰ্ভিক্ষ জৰ্জৰিত অন্যান্যসকলৰ কল্যাণৰ অৰ্থে কাম কৰিবলৈ লয়। মানুহৰ কল্যাণৰ হকে নিজকে উৎসৰ্গা কৰি দিয়াৰ সময়তে তেওঁৰ গতিবিধিৰ ওপৰত পুলিচে সন্দেহ কৰিবলৈ ধৰে আৰু তেওঁক ৰাজদ্ৰোহী বুলি অভিযুক্ত কৰি হাৰাশাস্তি কৰে। সেই অভিজ্ঞতাৰে তেওঁ হাতত কলম তুলি লয়। সেইকালৰ মুখ্য সাহিত্য প্ৰকাশন গোষ্ঠী ভলগা পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত আলোচনীত নিজনি নৱগৰদ অঞ্চলত হোৱা তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰবন্ধ আৰু সেই সময়ত লগ পোৱা বিভিন্ন মানুহক কেন্দ্ৰ কৰি গল্প লিখিবলৈ লয়। প্ৰকৃত নাম এলেক্সেই পেস্কভে। মেক্সিম গৰ্কী ছদ্ম নামেৰে লিখা এই গল্প প্ৰবন্ধবোৰে অতি কম সময়ৰ ভিতৰতে পঢ়ুৱৈৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয়। সেই সময়ৰ প্ৰতিষ্ঠিত আৰু বিখ্যাত লেখকসকলে মেক্সিম গৰ্কী নামৰ লেখকজনে ৰচনা কৰা গল্প প্ৰবন্ধসমূহৰ মানদণ্ড সম্পৰ্কত উচ্চ মত পোষণ কৰিবলৈ ধৰে। 1898 চনত মেক্সিম গৰ্কীৰ প্ৰবন্ধ আৰু গল্পসমূহ একত্ৰিত কৰি স্কেটছেছ এণ্ড ষ্টৰিজ নাম দি এখনি সংকলন প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ এবছৰৰ পাছত 1899 চনত মেক্সিম গৰ্কীৰ প্ৰথম উপন্যাস ফোমা গৰ্ডিয়েভ প্ৰকাশ পায়। উপন্যাস ৰচনাৰ এই প্ৰথম পদক্ষেপতে গৰ্কীয়ে সফল ঔপন্যাসিক হিচাপে স্বীকৃতি পায়। 1902 চনত তেওঁৰ প্ৰথম নাটক দ্য লোৱাৰ ডেপ্থছ প্ৰকাশ পায়। দাৰ্শনিক তত্বধৰ্মী হলেও নাটকখনে সাধাৰণ পঢ়ুৱৈৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হয়। 1906 চনত ৰচনা কৰা মেক্সিম গৰ্কীৰ মহৎ উপন্যাসখন হ'ল মা। এইখন উপন্যাসে বিশ্ব সাহিত্যত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে তেওঁ ৰচনা কৰে চাইল্ডহুড নামৰ উপন্যাসখন। এইখন উপন্যাস তেওঁৰ আত্মজীৱনী ভিত্তিক। উপন্যাসখনত গৰ্কীৰ ল'ৰালি কালচোৱাৰ এখন সুস্পষ্ট ছবি নিখুঁত ৰূপত প্ৰকাশ পাইছে। এইখন উপন্যাসেও তেওঁক চূড়ান্ত শিখৰলৈ লৈ যায়। এইগৰাকী সামাজিক বাস্তৱবাদী ৰুছ সাহিত্যিক আৰু সমাজকৰ্মী মেক্সিম গৰ্কীৰ মৃত্যু হয় 1936 চনত। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যোৱা ঝান্সী ৰাণী লক্ষ্মীবাঈ হ'ল সাহসৰ অন্য এটা নাম। প্ৰবল দেশপ্ৰেমী তথা জাতীয়তাবাদী অন্তৰৰ গৰাকী ৰাণী লক্ষ্মীবাঈয়ে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ প্ৰথম অৱস্থাতে দেশৰ প্ৰতি থকা নিজস্ব দায়বদ্ধতা প্ৰমাণ কৰিছিল। মহিলাৰ ওপৰত আৰোপিত হৈ থকা সমাজ ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ দেশপ্ৰেমৰ এক উজ্জ্বল প্ৰতিভূ হিচাপে দেখা দিছিল। 1828 চনৰ 19 নৱেম্বৰত জন্ম লাভ কৰা ৰাণী লক্ষ্মীবাঈয়ে নিচেই কম বয়সতে ঘোঁৰা চলোৱা, আত্মৰক্ষা, ধনুৰ্বিদ্যা আদি সকলোতে পাৰ্গত হৈ উঠিছিল। সেই সময়ৰ ব্ৰিটিছ শাসনৰ বহু অবিবেচক সিদ্ধান্ত, নিয়ম নীতি, আইন কানুনৰ বিৰুদ্ধাচৰণ কৰি সাহসেৰে মাত মাতিছিল আৰু ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰবল পৰাক্ৰমেৰে সংগ্ৰাম কৰি শ্বহীদ হৈছিল ঝান্সী ৰাণী লক্ষ্মীবাঈ। এইগৰাকী শক্তিশালী যোদ্ধা ৰাণী লক্ষ্মীবাঈ হ'ল দেশপ্ৰেমৰ এক গৌৰৱময় উদাহৰণ। ভাৰতৰ ইতিহাসত তেওঁৰ নাম সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব। আজি স্মৃতি দিৱসৰ এই বিশেষ দিনটোত আমি তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি। প্ৰিয় শ্ৰোতা, আজি বিশ্ব বহনক্ষম গেষ্ট্ৰনমী দিৱস। প্ৰতি বছৰে 18 জুন তাৰিখে এই দিৱস উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে বহনক্ষম কৃষি, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু খাদ্য সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰা, লগতে অপচয় ৰোধ কৰি স্বাস্থ্যকৰ খাদ্য অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা। 2016 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বিশ্বৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ সৈতে সম্পৰ্কিত এক সাংস্কৃতিক অভিব্যক্তি হিচাপে গেষ্ট্ৰনমিক স্বীকাৰ কৰিবলৈ 18 জুনৰ দিনটোক বহনক্ষম গেষ্ট্ৰনমী দিৱস হিচাপে স্বীকৃতি দিছিল। প্ৰথম বহনক্ষম গেষ্ট্ৰনমী দিৱস আনুষ্ঠানিকভাৱে 2017 চনৰ 18 জুনত পালন কৰা হয়। প্ৰয়োজনতকৈ অধিক খাদ্য ক্ৰয় নকৰি অব্যৱহৃত খাদ্যক পচন সাৰলৈ ৰূপান্তৰ কৰি স্থানীয়ভাৱে উৎপাদিত শাক পাচলি আৰু ফল মূল গ্ৰহণ কৰাৰ লগতে খাদ্যৰ অপচয় ৰোধ কৰি আমিও এই দিৱস পালন কৰিব পাৰোঁ। আহকচোন, দৈনন্দিন জীৱনতো আমি এই গুৰুত্বপূৰ্ণ দিৱসটিৰ উদ্দেশ্য উপলব্ধি কৰোঁ আৰু এই দিৱসৰ অংশীদাৰ হওঁ।
ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু

0: 1956 চনত হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়। 1902 চনত আমেৰিকান সংগীতজ্ঞ লুই এল্টাৰৰ জন্ম হয়। 2002 চনত ভাৰতীয় অভিনেত্ৰী নাছিম বানুৰ মৃত্যু হয়। 2021 চনত ভাৰতীয় দৌৰবিদ মিলখা সিঙৰ মৃত্যু হয়।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰুৱা নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আঠ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45ৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অসমৰ বৈষ্ণৱীয় আৰু সত্ৰীয় সংস্কৃতিৰ ইতিহাসত সংযোজন হ'ল এক গৌৰৱ উজ্জ্বল অধ্যায়। প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদত অসমৰ সত্ৰীয় সমাজৰ এগৰাকী সত্ৰাধিকাৰে আনুষ্ঠানিকভাৱে অসমৰ সাংস্কৃতিক আধ্যাত্মিক ঐতিহ্যক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰিলে। মহাশক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নীট UG পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, নগৰীয়া আন্তঃগাঁথনি আৰু পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ প্ৰকল্পৰ বাবে ৰাজ্যৰ স্থায়ী বিত্তীয় সমিতিয়ে প্ৰায় 83.16 কোটি টকীয়া এলানি প্ৰস্তাৱত অনুমোদন জনাইছে। তিনিচুকীয়া জিলাৰ ডিগবৈতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ডিগবৈ অঞ্চলটো পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। ডিগবৈ সমজিলাৰূপে গঠন হোৱাৰ পাছতে ডিগবৈ ৰামনগৰৰ বাইপাছৰ কাষত প্ৰায় 100 বিঘা চৰকাৰী ভূমিত সমজিলা আয়ুক্তৰ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা খণ্ডৰ উৎপাদনে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 1.78 লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী দেশীয়ভাৱে নিৰ্মাণ কৰিছে। খেলৰ পৃষ্ঠাত, চলিত ফিফা বিশ্বকাপৰ প্ৰথমখন মেচতে হেট্ৰিক অৰ্জন কৰি কেইবাটাও অভিলেখ গঢ়িলে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছিয়ে। শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়া মেচতো আফগানিস্তানক 170 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ মাটিত চলি থকা ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰত এই দলে। প্ৰত্যয়জনক বিজয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে অষ্ট্ৰিয়াই। গ্ৰুপ জেৰ নিজৰ প্ৰথমখন মেচত দলটোৱে 3-1 গ'লৰ ব্যৱধানত জৰ্ডানক পৰাস্ত কৰে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই, ৰাইজৰ আশীষতহে মই শিল্পী হৈছোঁ। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত আৰু মই সেইকাৰণে ৰাইজৰ দুখত সমদুখী, ব্যথাত সমব্যথী। কথাষাৰ কৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। বিষ্ণুপ্ৰসাদ ৰাভা আছিল জনতাৰ শিল্পী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সদ্ভাৱেৰে জাতীয় সংহতি সুদৃঢ় কৰিব বিচাৰিছিল। তেখেত আছিল অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক বিপ্লৱী। একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোন আছিল হালোৱা হজোৱা কৃষক শ্ৰমিক বনুৱা মজদুৰ শ্ৰেণীক লৈ এখন নতুন সমাজ গঢ়াৰ, য'ত নাথাকিব মানুহৰ মাজত ধনী দুখীয়া, উচ্চ নীচ আদি ভেদাভেদ, য'ত সকলোৱে জীয়াই থাকিব পাৰিব সম অধিকাৰেৰে। অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আৰম্ভণিতে আজি আপোনালোকক শুনাবলৈ লৈছো বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰফুল্ল বালা বৰুৱাৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: কলাগুরু বিষ্ণুপ্রসাদ রাভাদেবক অতি ঘনিষ্ঠভাবে লগ পাইছিল ভূপেন হাজরিকাদেবে।
1: লাহে লাহে কৈশোর গৈ পেলাই যৌবনত আহিল, তেতিয়া অগ্নিযুগৰ ফিৰিঙতি 1939ত মই লিখিছোঁ। বোধ হয় জ্যোতিকাদেৰো চাহ পৰিছে, বিষ্ণুকাদেৰো চাহ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ
2: হয়,
1: কথা বাৰ্তাবিলাক ঠিক
2: বেলেগ ধৰণে লিখিছে।
1: দুয়োৰে দুটা নিজস্ব স্বকীয়তা আছিল, আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকৈ গান লিখিব লাগিব এতিয়া।
2: হয়,
1: গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: হয়,
1: আৰু তেতিয়া মাস্ক পঢ়াই নাই, মাস্ক জানিছোঁহে অলপ অলপ বিষ্ণুকাদেৰৰ পৰা ক্লাছ এইট মানত।
2: হয়,
1: খুব গালি পাৰে কেপিটেলিষ্টক।
2: হয়,
1: তাৰপিছত তেওঁ লাহে লাহে কিবা কিবি নানা ধৰণৰ লেফ্ট পাৰ্টিবিলাকত নোহোৱা হৈ যায় কেতিয়াবা কেতিয়াবা, সেইটো শিকিলোঁ তেওঁৰ পৰা। বিষ্ণুদাই ৰঙামাটিলৈ যে লৈ আহিছিলে, তেওঁ বহুতে কয়, এইটো মই খণ্ডন কৰিব খুজিছোঁ, বহুতো একেবাৰে উগ্ৰভাৱে যিবিলাকে ভাবে কয় যে বিষ্ণুৰাভাইনো বড়োসকলৰ কাৰণে কি কৰিলে।
2: হয়,
1: তেতিয়া গোটেই পৃথিৱীখনেই বড়োলেণ্ড আছিল বিষ্ণুৰাভাৰ কাৰণে, হয়নে নহয়? আৰু তেনেকুৱা, আৰু তেওঁ এই যে আমাক মোক যে জনজাতীয় কৃষ্টিৰ পিনে আগুৱাই দিছে, মই এজন আৰু বহুতক দিছে হয়তো, কিন্তু মোক মোৰ মনত আছে তেওঁ কৈছিল যে অলপমান বড়ো হেৰিটো শিকি লচোন, সেই তেতিয়া তেওঁ কৈছিল মোক কওকচোন।

0: তেনেকে তেতিয়া কৈছিলে নিম্নি নামা মা, তোমাৰ নাম কি?
1: হয়,
0: মই কওঁ আংমি নামা ভূপেন। এনেকে আৰু তেওঁ খুব ভাল জানিছিল আঠচল্লিছটা ভাষা, আঠচল্লিছটা। আজিকালি যোন দোৱান বুলি ক'লে খং উঠে না মানুহ, দোৱান বা ভাষা যিয়ে হওক
1: বিভিন্ন
0: বিভিন্ন জনজাতীয় হেৰি জানিছিলে। আৰু তেতিয়া আন্তৰিকতাৰ কথা যেনে তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামটি ছোৱালী, খামটি ছোৱালী, এইবিলাক সুৰ, এইবিলাক তেওঁ একদম খামটি সুৰ দিছে।
2: সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাভা মামা। ৰাভা মামাই তেখেতক গীত শিকাইছিল, নাচ শিকাইছিল।
3: বিষ্ণুবাক মই খুব ভালকৈ পাইছিলো।
4: নাচিবলৈ শিকাইছিল নেকি?
3: নাচিবলৈ শিকাইছিল।
4: কওকচোন কেনেধৰণে শিকাইছিল?
3: তাৰমানে 43 তেওঁ আহিলে, আহি পেলাই মোকটো লৈ গ'ল। কিন্তু তেওঁ আমাৰ ভাত ঘৰ নিচিনা আমাৰ ঘৰতেই আছিলে। মাজে মাজে নোহোৱা হৈ যায়, মানে বিপ্লৱী কমিউনিষ্ট পাৰ্টিত জইন কৰিছিল নেকি তেতিয়া, সেইটো তেতিয়া বুজি নাপাওঁ।
4: তেখেতে আপোনাক কেনেধৰণে গীত মাত শিকাইছিলে, নাচিবলৈ শিকাইছিলে?
3: মানে চেকা চৰকাৰ শিকাইছিলে।
4: দিলীপ শৰ্মা আৰু আপুনি একেলগে বহুত ঠাইত গীত পৰিৱেশন কৰিছে, আৰু প্ৰায় এটা গীত আপোনালোক দুই একেলগে গাইছিলে, নাহৰ ফুলে নোহোৱা এটকৰ ফুলে হোৱাব। এই গীতটো আপোনালোকক প্ৰথম কেতিয়া ক'ত শিকাইছিলে?
3: ৰাভা মামাই কলিকতালৈ 43 নিলে নহয়, নি পেলাই তেতিয়াতো বুজি চুজি নাপাওঁ, সেইবিলাক ভাষা বুজি নাপাওঁ, গাবলৈ দিছে। আৰু মই কমলদালত গাইছোঁ, 43 পঢ়ু আছিলোঁ, ইমান বুজি নাপাইছিলোঁ। কিন্তু 60 মুঠ কৰোঁ ইয়াত মই গালোঁ আকাশবাণীত, তেতিয়া শৰ্মালত গালোঁ। এতিয়া মই সেই গীতটি গাবলৈ মোৰ অলপ দিগদাৰ হয়। সেই গীতটি কিন্তু মানুহে খুব প্ৰাণেৰে সৈতে আঁকোৱালি লৈ গৈছে। আৰু মই এতিয়া ভাবোঁ যে লাভ ছং হিচাপে যদি অসমত গীত আছে, তেন্তে সেইটোৱে প্ৰথম হ'ব যেন লাগে মোৰ। নাহৰ ফুলে নুখুৱাই,
4: সেই গীতটো অসমীয়া শ্ৰেষ্ঠ ৰোমান্টিক
3: ৰোমান্টিক গীত, এইটো মই মানে মনে প্ৰাণে বিশ্বাস কৰোঁ মই।

0: আৰু ওলোটা পিঠিত আছিলে বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তো মহৰদেউ নাচা। তেতিয়া সেই
1: গীতটো আপুনি গাইছিলে নে?
0: সেইটো মই আৰু কমলদাই গাইছিলো। অদ্ভুত ধৰণ আছিলে ভামা, ইমান মানে নিৰহংকাৰী আৰু ভেম নোহোৱা আৰ্টিষ্ট হয়তো মই আৰু কেতিয়াও জীৱনত দেখা নাপাম। মোক যেতিয়া লৈ গৈছিলে তেওঁ দুযোৰ কাপোৰ নিছিলে, এযোৰ ঘৰত পিন্ধা কাপোৰ, এযোৰ বাহিৰত যোৱা কাপোৰ। বাহিৰত যোৱা কাপোৰযোৰ ৰাতি ধুৱে, ধুই ফেনখনত মেলি দিয়ে, ৰাতিপুৱাতে সেইখন টানি টানি ঠাক কৰি লয়। পাইজামাটো আৰু চকলেট ঝৰ্ণা টাইপৰ, এইফালে ফলা বৰুৱা কাট বুলি কৈছিলে তেতিয়া, পংকজ বৰুৱাই পিন্ধিছিলে সেই তেনেকুৱা কাটৰ পাঞ্জাৱী পিন্ধিছিলে। পিন্ধি মোক লৈ যায় ৰেডিঅ'চনলৈ লৈ গৈছে অডিশ্যন দিবলৈ। মই অডিশ্যন দিছোঁ কলিকতা ৰেডিঅ'চন, মই ঢুকি নাপাওঁ, গতিকে মোক দুটা বালিচ দিছে, তাৰ ওপৰত বহুৱাই মোক অডিশ্যনটো দিয়াইছিলে। তেওঁ মানে একেবাৰে ভেম নাছিলে। তাৰপিছত আকৌ পাইছোঁ মই পিছত, ধৰক যেতিয়া মুক্তি দেউলখন যেতিয়া তেওঁ কিতাপ এখন লিখিছিলে না মুক্তি দেউল, তেতিয়া মই সেই গোবিন্দ কলিতা, নিৰেল লাহিৰী এইসকল মানুহ আমাৰ ঘৰলৈ অহা দেখিছিলোঁ। তেতিয়া বুজি চুজি নাপাওঁ, সেইসকল মানুহক দেখিছিলোঁ। মুক্তি দেউলত ভূপেন্দ্ৰাৰ গান আছিলে, অগ্নিযোগৰ ফিৰিঙতি মই, তেতিয়া সৌমেন ঠাকুৰ আহিছিলে, আৰ্যনাট্য মন্দিৰ আছিলে, আজি য'ত চিলড্ৰেন ৱাৰ্ড তাতে গণনাট্য সংঘৰ যিখন খুব ডাঙৰ কনফাৰেন্স হৈছিলে গুৱাহাটীত, তাত বিষ্ণুপ্ৰসাদ ৰাভা তেখেত প্ৰেচিডেণ্ট আছিলে। সেই কনফাৰেন্সলৈ বল্লা চাহানী, ওমৰ শ্বেখ, সুলীল চৌধুৰী, হেমন্ত মুখাৰ্জী, নৰহৰি বুঢ়া ভকত, মঘাই অজিয়া, বলদেৱ অৰুণাৰ, মণিপুৰৰ খুব ভাল নাচিছিলে তেখেতসকলে, তেওঁলোক ফিলকিন লালু, এখন মানে সৰ্বভাৰতীয়

0: কনফাৰেন্সৰ নিচিনাই হৈছিলে। তেখেতসকলে এনেকুৱাকৈ খাটিছিল দেখিলে আচৰিত, ৰাতিয়ে দিন সমানকৈ খাটিছিলে, পইচা পাতিৰ অভাৱ, গতিকে ধান খেৰ পাৰি এটকা টকাৰ টিকেট কৰি তাত মানুহক বহুৱাইছিলে, তেনেকেই মানুহ
1: গান
0: তেতিয়া সেই কনফাৰেন্সত প্ৰথম গীতটো মই শৰ্মাৰ লগত গাইছোঁ। সেইখিনি মোৰ মনত পৰে, বিষ্ণু ভাই ভূপেন্দাৰ ৰং কিনি বা কোনে গীতটি, বহুতো এজাক ল'ৰা ছোৱালীলৈ তেওঁৰ ৰং বেচোতা হৈ নাচিছিলে, সেইবিলাক কথা মোৰ মনত পৰে।
2: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক ঘনিষ্ঠভাৱে পাইছিল ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱে, আৰু তেখেতে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে।
3: বিষ্ণুধৰ কলাগুৰু বিষ্ণুধৰ বৰদী মন ভলা মানে মাতিলেই আহে, নামাতিলে এইপিনে পাৰ হৈ গ'লে আগে দি নোহোমাব নাযায় ভলা মানুহ আৰু। তাৰপিছত ভাল বন্ধুত্ব বুলিছিল বিষ্ণুপ্ৰসাদ, য'তে ত'তে লগ পাইছোঁ। বিষ্ণুধৰ বহুত দুখজনক কাহিনীৰ লগত মই জড়িত, এনে ৰঙিয়া ষ্টেচনত মই তেজপুৰত যাম, তেখেতেও তেজপুৰত যাব, এটা একদম ঠা খাই থকা ডবা এটাত কেইবাৰ কুকুৰ মকৰ খাই বহি আছে, বহি আছে, মই আৰু প্লেটফৰ্মতেই এনে অলপ অহা যোৱা কৰি আছোঁ, গাড়ী এৰিবৰ টাইম হোৱা নাই। হঠাৎ মোক তেওঁ দেখিছে, দেখিতো মোক মাতিছে, অ' লখৰ অ' লখৰ। মই ভাবিছোঁ ৰঙিয়াখন আকৌ বহুত লখৰ মানুহৰ ঠাই, গোটেই কোনোবা বেলেগে এই ৰঙিয়াৰ লখৰক মাতিছে। তাৰপিছততো মই নাম ধৰি নাতিছে, তেতিয়া মই ঘূৰি চাওঁ যে অইটো পুৰা বহি আছে, এইটো কোচ মোচকে এতিয়া চাব নোৱাৰি, বিলাই চাব নোৱাৰি, বোলে আপুনি কি কৰিছে, কেনেকৈ বহি আছে, ট্ৰেইনৰ ৰেলিংডাল ধৰি মাত্ৰ। তাৰপিছত বোলো অচিত নাই আৰু কি কৰিম, মই ই এনেকৈ বহি আছোঁ, কিয় আপোনাৰ ড্ৰাইভাৰ খালী আছে নেকি, বোলো আছেতো আহক আহক। উঠিম বুলি দুপ দিলে, দুদিন আৰু ঘপকে ধৰি বহি পৰিলে, ঘপকে বহি পৰিলে, বহি বোলে কি হ'ল, আপুনি কোনোবা আপাৰ ক্লাছত যাব নহয়, বোলো আপাৰ ওচৰত গ'লে কি হ'ল, মই নিম নহয় আপোনাক, আপুনি যেনিবা আজি নিলে ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ কোনে নিব, মই যোন ক্লাছৰ মানুহ সেই ক্লাছতে যাম, যাওক ভকত মানুহজন কম মৰ্মান্তিক, ইয়াতকৈ মৰ্মান্তিক কিবা কাহিনী আছে অসমৰ বিষ্ণুসভাৰ গতি,
1: ইয়াৰ মৰ্মান্তিক কাহিনী একো হ'ব নোৱাৰে, আপুনি পিছৰ কাহিনীটো কওকচোন।
3: যেতিয়া ইয়াত কলাল কাকতত যে বিষ্ণুসভা অসুস্থ, মই তেতিয়া 500 টকা টি এমও কৰি পঠিয়াইছোঁ, টিমত তলত লিখিছোঁ ষ্টাৰ ট্ৰিটমেণ্ট মাইচলি গোয়িং উইথ মোৰ মানি, মই বেছি টকা লৈ আপোনাৰ কাৰণে গৈ আছোঁ, মই ছেকেণ্ড শ্ব' এটা কৰাইছোঁ তেওঁৰ নামত, শিল্পীসকলৰ পৰা অলপ গোটাইছোঁ, ময়ো অলপ লৈছোঁ লৈ মাত্ৰ, মই এদিন বা দুদিন পিছত তেজপুৰ পাইছোঁ গৈ, তেওঁ বাহিৰত বহি আছে, অঁ আহক আহক আপোনাৰ পইচা পালোঁ, পাছে বৰ ডাঙৰ এটা অপৰাধ কৰিলোঁ নহয়, সেইটোহে ক্ষমা কৰিবলগা হ'ল, মই কৰোঁ আৰু, আপুনি আকৌ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া কি, ইমান ডাঙৰ অপৰাধটো কৰিলেহে, আপুনি লিখিছিল নহয় ষ্টাৰ ট্ৰিটমেণ্ট, জানে বৰ্ণিৰ পেট ভৰে ভাতি খাব পৰা নাছিলোঁ, পইচাৰ অভাৱ, পইচা পাই এসাঁজ পেট ভৰে ভাত খালোঁ, তেওঁ হাঁহিহে গৈছিল, এই হাঁহি নে এটা জাতিৰ বুকুত উঠাবৰ আঘাত।
2: এফালে বিষ্ণু ৰাভাদেৱৰ চিতাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল, সেই সময়খিনিতে আকাশবাণীযোগে প্ৰচাৰ কৰা হৈছিল তেখেতে লিখা শেষৰ গীতটি। সেই গীতটি কি পৰিস্থিতিত সুৰ কৰি খগেন মহন্তদেৱে গাইছিল সেই কথা আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতে নিজেই কৈছিল এনেদৰে।
4: 1969 চনৰ 19 জুনৰ দিনা নিশা 2:10 বিষ্ণু প্ৰসাদেৱ তেজপুৰত হস্পিটেলত ঢুকাল। খবৰটো ৰাতি নৌ পুৱাওঁতেই গুৱাহাটী পালেহি আৰু আমাৰ জনালে দধি মহন্তই, আমি তেতিয়া শিলপুখুৰীত আছিলোঁ, মই কেশৱ মহন্তৰ লগত আছিলোঁ, খবৰটো একেবাৰে পোহৰ হওঁ নহওঁ এনেকুৱা অৱস্থাতেই জনালে। জনোৱাৰ পিছত আৰু চক খাই উঠিলোঁ, বিষ্ণু ক্ৰসাদেৱৰ লগত মোৰ বৰ দীঘল দীঘলীয়া সান্নিধ্য জীৱনৰ বৰ চক খালোঁ। ইয়াত হস্পিটেলত থাকোঁতে তেওঁৰ লগত ভালেমান ৰাতি মই আছিলোঁ, মাজে মাজে তেজপুৰলৈ গৈও আছিলোঁ। হঠাৎ সেই খবৰটো পোৱাৰ পিছত আমি সিদ্ধান্ত কৰিলোঁ যে তেজপুৰলৈ যাওঁগৈ। তেতিয়া নাককটা পুখুৰীৰ পৰা এখন টেক্সি লৈ অহা হ'ল, আহি পেলাই আমি যাবলৈ ঠিক কৰোঁতে দুদিন মহন্ত ক'লে যে মই এখন

0: মাজে মাজে তেজপুৰলৈ গৈও আছিলোঁ। হঠাৎ সেই খবৰটো পোৱাৰ পিছত আমি সিদ্ধান্ত কৰিলোঁ যে তেজপুৰলৈ যাওঁগৈ। তেতিয়া নাককটা পুখুৰীৰ পৰা এখন টেক্সি লৈ অহা হ'ল। আহি পেলাই আমি যাবলৈ ঠিক কৰোঁতে দুদিন মহন্তই ক'লে যে মই কেশৱ মহন্ত জলতা মহন্ত আমিখিনি যাওঁগৈ, আপুনি থাকক। আপুনি এবাৰ আকাশবাণী কেন্দ্ৰলৈ গৈ পেলাই তাতে সঞ্চালকজনক লগ পাই পেলাই পাৰিলে আপুনি কওক যে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব লাগে। মই বোলো সেইটো কৰিবই চাগে ৰেডিঅ', আৰু মইনো গৈ পেলাই কি কমগৈ বাহিৰৰ মানুহ এটা হৈ। বোলে নহয়, আপুনি কওকগৈ, আৰু লগতে এইটো পাৰিলে বুলি তেখেতৰ জেপৰ পৰা এটা কাগজ এখিলা উলিয়াই দি পেলাই বোলে পৰহি দিনা মই এনেকৈ কমৰেড ৰাভাক লগ পাবলৈ যাওঁতে, পৰহি মই আহিছোঁ তেজপুৰৰ পৰা। তেতিয়া সেই নাৰ্ছ এজনী গৈ গাৰু তলৰ পৰা এই কাগজখন উলিয়াই পেলাই কাউৰী কাউৰী বুলি ক'লে তাক দিব। মোক আকৌ বিষ্ণু ককাইদেৱে কাউৰী বুলি মাতিছে,
1: কাউৰীৰ পৰা গাই আৰু।
0: গতিকে তাক দিব, সি কিবা এটা কৰিব। খুব খেহাই খেহাই হেনো ক'লে আৰু। সেইটোকে তেওঁ মানে আহি পিছদিনা দিবলৈ সময় নাপাইছিল, ইপিনে ঢুকালে আৰু। তাৰ পিছদিনা পুৱাই কাহিলি পোৱাতে মোক সেইটো দিলে, দি পেলাই ক'লে এইটো পাৰিলে আকাশবাণীত আজি পঢ়ি দিবলৈ দিব। মোৰ মনটো বৰ দুখ লাগিছে, মই শেষবাৰৰ কাৰণে তেওঁ আকৌ এবাৰ চাম বুলি ভাবিছিলোঁ, লাগিয়ে আছিলোঁ তেওঁৰ লগতেই। তথাপিও এইটো কামো দি থৈ গ'ল তেওঁলোকে, যেতিয়া থাকিবলগীয়া হ'ল আহি আকাশবাণী পালোহি। উবেইটো লতি বৰুৱা ষ্টেচন ডাইৰেক্টৰ, তেখেতে জোৰ কৰি মোক কবিতাটো পঢ়ি চালে। মই ক'লোঁ যে এইটো আপোনালোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এক মিনিট সময় লাগিব, কোনোবাই পঢ়ি দিলে ভাল হ'ব বোধ কৰোঁ, এখেতৰ শেষ লিখা আছিল নেকি এইটো, এনেকৈ দৰি মহন্ত দিছিল, এইটো ছাৰ আপোনাক দিলোঁ। ষ্টেচন ডাইৰেক্টৰে পঢ়ি চাই বোলে বাহ, এইটো সুন্দৰ কথা। তেতিয়া মোক ক'লে তুমি বাপ এইটো এটা সুৰ কৰা আজি। মই বোলো ছাৰ ৰাম ৰাম, মই নোৱাৰিম, বিষ্ণু ককাইদেউৰ গানত আজিলৈকে কোনো সুৰ কৰা নাই আৰু মোৰ সেইটো স্পৰ্ধা নাই, মই নোৱাৰোঁ গৈ। তেওঁ তেতিয়া মোক খুব বুজালে, তেওঁ ক'লে যে বিষ্ণুৰেখা গ'লো নেকি, সকলো শেষ নেকি, আমাৰ কোনো কাম নাই নেকি, আমি এতিয়া তেওঁ য'ত এৰিছিল তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব।
1: তেখেতে আমি জনাত বিষ্ণুৰেখাদেৱক বিশেষভাৱে শ্ৰদ্ধা কৰিছিল,
0: হয়
1: সেইগৰাকী ব্যক্তিয়ে,
0: হয় হয়। তেওঁ বদলতি বৰুৱাই এনেকুৱাকৈ মোক ধৰিলে, ধৰি পেলাই ক'লে যে নহয় আজি দুপৰীয়া সাজ তুমি মোৰ লগতে খাবা, ইয়াতে খাবা। মই তেতিয়া উদঙীয়া মানুহ আৰু, মোৰ চাকৰিও নাই বাকৰিও নাই, গান গাই ঘূৰি ফুৰা মানুহ, তেওঁ জানেই। বোলে তুমি দুপৰীয়া সাজ মোৰ লগতে খাবা, ইয়াতে তুমি ষ্টুডিঅ' মই ঠিক কৰি দিওঁ, হাৰমনিয়াম দিওঁ, তুমি সুৰ কৰা, আজিয়েই ৰাতিলৈ এইটো বাজিব লাগিব
1: শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
0: অনুষ্ঠান। সেইমতে মই দিনটোৰ ভিতৰত বৰ মনটো সেমেকা, কিবা বিষ্ণু ককাইদেউ নাই, কিবা ৰিঙা ৰিঙা মন, তাৰ মাজেৰে মই গানটো সুৰ কৰিলোঁ। কৰি কৰি আবেলি পাঁচটা বাজিলগৈ সুৰটো হওঁতে হওঁতে। তাৰপিছতে পাঁচ বজাৰ পিছত মই আমি আপোনালোকৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিলোঁ, ইয়াতে কৰি ৰাতি চাৰে নটাৰ পৰা দহটালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ ছয় মিনিটমান সময় এই গীতটো বজাইছিল। আৰু গীতটো সেইখিনি সময়ত পিছদিনা তাৰ পাছৰ দিনা কেশৱ মহন্তত ঘূৰি অহাৰ পিছত মই যিটো মানে খবৰ পালোঁ, অসমখনতটো বাকী মানুহে শুনিছেই, সেইদিনা দুপৰীয়াৰ পৰা কৈ আছিল যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আকাশবাণীয়ে আজি নিশা চাৰে ন বজাত প্ৰচাৰ কৰিব। সেই সূত্ৰে তেজপুৰৰ তেওঁক লৈ পেলাইতো সমদল ঘূৰি ফুৰিছে আৰু। গোটেই কোনোৱে কোনোৱে দুটামান ট্ৰেঞ্জিষ্টৰ গোটাই শ্মশানলৈ লৈ গৈছে। তেওঁ ৰাতি যেতিয়া দপদপকৈ জুইকুৰা জ্বলি আছে শ্মশানত, সেই অৱস্থাটোত এই গীতটো মানে বাজিছিল। আৰু দধি মহন্ত কেশৱ মহন্ত আহি কোৱা মতে যে শ্মশানখন একেবাৰে সঁচাকৈয়ে শ্মশান হৈ পৰিল, শব্দ নোহোৱা হৈ গ'ল, জুইৰ পুট পুট পাত পাত শব্দটো অকণমান আছে, বাকী চবেই ৰেডিঅ' শুনি আছে। আৰু যেতিয়া এই গানটো যেতিয়া গোৱা হৈছে বোলে জুমে জুমে দুটা তিনিটা ৰেডিঅ'ৰ ওচৰত মানুহে কেৱল উচুবিছে, এনে এটা পৰিৱেশত মানে এনে সুন্দৰকৈ খাপ খাই পৰিল সেইখিনি সময়ত। আৰু তেতিয়াৰ পৰা গীতটো সেইধৰণেই থাকি গ'ল আৰু।

ভিলেখাগাৰৰ পৰা লোৱা জীৱনৰ দীঘবাণী অনুষ্ঠানত ভূপেন হাজৰিকা, অচ্যুত লহকৰ, সুদক্ষিণা শৰ্মা আৰু খগেন মহন্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কোৱা কিছু কথা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা তিনিটি গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
4: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
5: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
7: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
8: পলাওক পলাওক অভ্যাস পলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
6: আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আঁত ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45ৰ পৰা।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
10: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ,
9: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয় অ,
9: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4 বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। সেই অনুসৰি

0: ফিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশি প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলযোগে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছাও জনায়।
1: 3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি 2জন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্ত দেওঘে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱীয় সংস্কৃতি, সত্ৰ নামঘৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱীয় সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱীয় আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱীয় সংস্কৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰা ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱীয় বাণী প্ৰতিধ্বনিত হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবে নহয় বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। আমাৰ এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: एक जमाने में हुकुम सिंह को घर वाले कुड़कुड़दास बुलाते थे क्योंकि लाइट पंखे चालू देखते ही वो सब पर चिल्लाने लगते थे।
3: रमुआ, ये पंखा क्यों खुला छोड़ा? बिजली का बिल क्या तेरा बापू भरेगा?
2: पर आज उन्हें सब प्यारे लाल बुलाते हैं क्योंकि जब से उन्होंने सोलर पैनल लगवाया है तब से मीटर की सुई भी चैन से सोती है और हुकुम सिंह भी। पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें। pmsuryaghar.gov

0: ৰাণু বৈশ্যৰ কণ্ঠত ৰাজীৱ বৰুৱা ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ অনুষ্ঠানত এইবাৰ এয়া ৰসানন্দ গগৈৰ ৰচনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীত।

0: ৰসানন্দ গগৈৰ ৰচনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
6: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
5: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
5: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
6: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
5: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ভাৰতী চহৰীয়া, গীতিকাৰ গীতা হাতী কাকতি, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতা হাতীকাকতিৰ কথাৰে ভাৰতী চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনোৱা হওক অজয় বৰ্মনৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

0: সেয়া আছিল অজয় বৰ্মনৰ কণ্ঠত সুধীৰ দাস ৰচিত গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল ৰাজ্যৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা ঘোষণা ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত অগ্ৰগতি অসম চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী

0: মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰ ৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
1: তিনিটা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় দুটা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছচিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজান পীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি দুজন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়েন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTV ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTV ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ চৌবিশ ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন

0: পাকটসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাটো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে বি এন এছ এছৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত 8 লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: যোৱা দুটা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,064 জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছোঁ যে 7,70,977 জন ইয়াত ভক্ত অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটো যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকাৰ বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল, কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 গলত আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 গলত পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গলত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 গলত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ

0: হিচাপে ঘোষণা কৰা হয়। জাহ্নবী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নবীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ৰচিত হোৱা কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি। অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ, এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালান্দ শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰিৰ শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গুণৰ ক্লজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমৰ প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্ব নেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগও আজিৰ কাকতসমূহে প্ৰাধান্য দিছে। দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কলে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন G7 সামিট ছেডলাইনছ ট্ৰাম্প প্ৰেজিছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক, আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱী আৰু সত্ৰীয় সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণু ৰাভা আৰু সতী হাতনী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 গ'লত অগ্ৰগতি।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আজি শুনক নগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া। উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস যোৱা 10 জুনত তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নগাঁও চহৰৰ কলংপাৰস্থিত মূল চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী গ্ৰহণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াৰ এক প্ৰতিবেদন।
2: নগাঁও চহৰৰ কলংপাৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি যোৱা 10 জুনত বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অশোক কুমাৰ বৰা।

0: এই সভাতে বিশ্ববিদ্যালয়ৰ বাৰ্ষিক চাৰচত্ৰ আৰু অসমীয়া বিভাগৰ বাৰ্ষিক বাৰ্তালোচনী জ্ঞাপন অনুষ্ঠান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা, বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
1: জনজনৰ সমগ্ৰ দেশৰ লগতে নগাঁৱতো প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰসূতিসকলৰ লগতে শিশুৰ স্বাস্থ্য সুৰক্ষা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰা আৰু প্ৰসূতিকালীন ৰোগৰ লক্ষণসমূহ নিৰ্ধাৰণ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰাই আঁচনিখনৰ মূল উদ্দেশ্য। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ প্ৰতিবেদন।
0: প্ৰসূতি বিশেষজ্ঞৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কৰি বিপদজনক লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰি মাতৃ আৰু শিশুৰ ভৱিষ্যত সুৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতিমাহৰ 9 তাৰিখ আৰু 19 তাৰিখে উদযাপন কৰি অহা ভাৰত চৰকাৰৰ অনন্য পদক্ষেপ প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃ অভিযানে সফলভাৱে যোৱা 9 জুনত 10 বছৰ সম্পূৰ্ণ কৰে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো মুঠ 166টা স্বাস্থ্য কেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত সফলভাৱে দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক গৰ্ভৱতী মহিলাসকল প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ অংশ হিচাপে প্ৰায় 3,596গৰাকী প্ৰসূতি মহিলাক বিনামূলীয়া তথা গুণগত মানদণ্ড সম্পন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হয়। 10 বছৰীয়া এই অভিযানৰ দ্বাৰা বিনামূলীয়া সেৱা যেনে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা, ৰক্তচাপৰ জোখ, ওজন আৰু উচ্চতাৰ উপৰিও বিনামূলীয়া আইৰণ, পলিক এচিড টেবলেটকে ধৰি প্ৰয়োজনীয় ঔষধসমূহ বিতৰণ কৰা হয়। ইয়াৰ উপৰি উপস্থিত প্ৰসূতি মহিলাসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হোৱা 10 বছৰীয়া যতনৰ এটা দৰ্শকৰ অংশ হিচাপে পৰিস্মিতা বৰগোহাঁই, জিলা সংবাদ বিশেষজ্ঞ দৰ্শনা শৰ্মা, জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক ধিংগেট নগৰীয়া আৰু ৰহা সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ অনুষ্ঠান পৰ্যবেক্ষণ কৰে আৰু উপস্থিত প্ৰসূতি মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে।
1: আশাৰী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে যোৱা 31 মেত কলিয়াবৰ গাঁওৰক্ষী বাহিনীৰ সদস্যলৈ সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰী যোগান ধৰে। আগন্তুক বাৰিষা কালত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা আৰু সম্ভাৱ্য বানপানীৰ সময়ত ওখ ঠাইলৈ স্থানান্তৰিত হোৱা আদি সময়খিনিত সহায় হোৱাকৈ আৰণ্যকে এই সামগ্ৰীসমূহ বিতৰণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মনিন্দ্ৰ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন।
0: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিগত 36 বছৰ ধৰি সেৱা আগবঢ়াই আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা 31 মেত কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সক্ৰিয় সদস্যসকলে সাজ পোছাকৰ লগতে ৰেইনকোট, টৰ্চ লাইট, জোতা আদি সামগ্ৰী আগবঢ়ায়। বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাঁওৰক্ষী বাহিনীৰ সদস্যসকললৈ আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আগবঢ়ালে এই সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰীসমূহ। জখলাবনা আৰক্ষী থানাৰ সামূহিক ভৱনত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ দাসৰ উপস্থিতিত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নীলয় বৰুৱা, আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম আন এখন নতুন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।

0: বৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথম ফোনটি উঠাইছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই দৰং জিলাৰ খৈৰাবাৰীৰ পুনুৰাম কলিতাই ক'লোঁ।
0: হয় হয় ডাঙৰীয়া, আজি কি গীত শুনিব?
1: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ মুক্তিকামী লক্ষ্যজনৰ এই গীতটো শুনিব বিচাৰিছোঁ।
0: হয় হয়, আমি গীতটি শুনাব পাৰিম। ভালে আছে নহয় আপুনি?
1: হয় হয় ভালে আছে।
0: হয় হয় নিশ্চয় আপোনাৰ প্ৰিয় গীতটি
1: আকাশবাণীলৈ গৈ এই জীৱন সুৰক্ষী অনুষ্ঠানত মোৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল।
0: বিভিন্নজনে
1: মানে খুব হেৰি কৰিছে আৰু ভাল
0: পাইছে
1: ফোন কৰি, আৰু আমি এনেকে উৎসাহিত হৈছো।
0: হয় নিশ্চয়, আৰু ৰেডিঅ' শুনি থাকে, আমাৰ অনুষ্ঠানবিলাক শুনি থাকে আৰু নিজে অনুষ্ঠান শুনিও থাকে, আকৌ আপুনি আহি আমাৰ ইয়াত আপোনাৰ অনুষ্ঠান আপোনাৰ মানে সাক্ষাৎকাৰো প্ৰচাৰ হ'ল, গতিকে খুব ভাল লাগিছে নিশ্চয়। হয়, আমাৰো ভাল লাগিছে, এনেদৰে আগলৈ আমালৈ ফোন কৰি থাকিব, অনুষ্ঠান শুনি থাকিব। আপোনাৰ
1: প্ৰিয় গীতটি মোৰ সহধৰ্মিনী মইনা কলিতা আছে,
0: হয়,
1: আৰু এগৰাকী বৰ শ্ৰোতা ধীৰেশ্বৰী বৰুৱা নাপ্তাপাৰাৰ, এই নাৰায়ণ বৰুৱা আৰু গুৰেশ্বৰৰ ভৱেন্দ্ৰ চন্দ্ৰ ডেকা, এইসকলে মানে মাজে মাজে মোক কয় যে এই আপুনি আমাৰ নামটো প্ৰচাৰ কৰিবচোন, কয় আমি শুনি থাকো ৰেগুলাৰ, কিন্তু তেওঁলোকে চেষ্টা কৰে কিন্তু নাপায়,
0: কৰিব নোৱাৰে। আপুনি তেওঁলোকক জনাই দিব, বা এতিয়া যদি শুনি আছে গম পাব ফোন নম্বৰটি। হয়
1: হয়
0: ঠিক আছে, আপোনালোক আটাইৰে অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনাই আছোঁ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে?
1: হয় নমস্কাৰ, সুপ্ৰভাত, মই মাধৱীনাথে ক'লোঁ।
0: মাধৱীনাথ, আপুনি কি গীত শুনিব আজি?
1: যিহেতু আজি বিউটি শৰ্মা বৰুৱা বাইদেউৰ উপজা দিন, তেখেতলৈ শ্ৰদ্ধা নিবেদি তেখেতৰ মাহ হালধিৰে গীতটি শুনাই দিলে ভাল পাম।
0: হয়,
1: লগতে তেখেতৰ সাধু কুণ্ড অনুষ্ঠানটি মই যেতিয়া শুনিছিলো তেতিয়া তেখেতৰ কথাবোৰ শুনি মই ইমানে আপ্লুত হৈছিলো। তেখেতলৈ মই বুলি আপোনালোকৰ জৰিয়তে মেছেজ এটি দিছিলো, তেখেতে ইমান ভাল পাইছে যে মোক ভনী নিচিনা মানে সন্মান দিছিলে। তেখেতে ভইচ মেছেজটি মোক মানে পঠিয়াইছিলে যে তোমাৰ কথাবোৰ শুনি মোৰ ইমান ভাল লাগিছে, তুমি সদায় সুখী হৈ থাকা বুলি কৈছিল। এই কথাখিনি মোৰ আজিও মানে কাণত বাজি থাকে, মই সেই মেছেজটি মই প্ৰায়ে শুনি থাকোঁ।
0: খুব ভাল ভাল এটা মানে স্মৰণীয় ঘটনা নহয় জানো?
1: হয়
0: হয়, নিশ্চয় আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। বিউটি শৰ্মা বৰুৱা বাইদেউলৈ আমিও উপজা দিনৰ অলপ জনাইছোঁ আৰু
1: উচৰ্গা কৰিব বিচাৰিছোঁ কেইজনমান শ্ৰোতাৰ সৈতে। বংকিম চন্দ্ৰ দাস, হিতেশ্বৰ লহকৰ দাদা, তাৰপিছত তনুজা খাতুন, ইমৰাণ হুছেন মিণ্টু, হাছিনা বাইদেউ, লগতে জিন্নাথ হাজৰিকালৈ সেই গীতটি উচৰ্গা কৰিলোঁ আৰু লগতে আপোনালোকলৈ।
0: হয়, ধন্যবাদ। সকলোৰে অনুৰোধত আমি বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই গীতটি শুনাই দিছোঁ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। পুনৰ ঘূৰি আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ। হেল্ল'
3: হেল্ল' নমস্কাৰ
2: নমস্কাৰ
3: সুপ্ৰভাত,
2: কোনে কৈছে আপুনি?
3: হয়, মই পশ্চিম দৰং হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
2: হয়, কি গীত শুনিব আজি?
3: হয়, মই জুবিন গাৰ্গৰ কণ্ঠত কাঁহী বাতি ঘটি লোটালৈ এই শীৰ্ষক গীতটি শুনিব বিচাৰিছো।
2: হয় নিশ্চয়, আপুনি জুবিন গাৰ্গৰ বাহিৰেও আৰু কাৰ গান শুনি ভাল পায়?
3: পুৰণি আমাৰ শিল্পী হিচাপে ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত এইসকল শিল্পী গীত শুনি খুবেই ভাল পাওঁ।
2: নিশ্চয়, আপোনাৰ যিটো প্ৰিয় গীত শুনিব বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠৰ, আমি শুনাব পৰা হৈছোঁ।
3: হয়, মই এইখিনিকে দুগৰাকীমান মোৰ ৰেডিঅ' বন্ধুৰ নাম ল'ব বিচাৰিছোঁ।
2: হয় নিশ্চয় লওক।
3: হিতেশ্বৰ লকৰদা, পংকিম চন্দ্ৰ দাস, ছয়গাঁৱৰ বনবাসী মণ্ডল, দৰঙৰ নিত্যানন্দ ডেকা আৰু হাজাৰা বেগমলৈ এই শীৰ্ষক গীতটি মই উপহাৰ দিছোঁ।
2: হয়,

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ'?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমি আন এগৰাকী শ্রোতাৰ ফোনটো উঠাই লৈছো। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: বনবাসী মণ্ডল, মই চাৰগাঁও পানীখিটিৰ পৰা কৈছো।
0: কি গীত শুনিব আজি?
1: আপোনাৰ জান বৈশ্ৰীখনৰ মনোহৰ দাস আৰু অলকা ইগনিতে গোৱা জান ও মিৰি জান গীতটো বজাই দিব বাইদেউ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি হিন্দী ছবিৰ গীত শুনি খুব ভাল পায় নহয়নে? আমি প্ৰায়ে আপোনাক পাওঁ আৰু আপুনি হিন্দী ছবিৰ গীত শুনিবলৈ অনুৰোধ কৰে, খুব ভাল পায় নহয়? হয়
1: হয়।
0: আপুনি চিনেমাবোৰ চায়নে?
1: হয়, মই যেতিয়া দোকান বন্ধ কৰি ঘৰলৈ যাওঁ,
0: হয়,
1: সেই সময়ত মোৰ মোবাইল চোৱা ইণ্টাৰেষ্ট নাই। মোৰ নিউজ লাইভ আৰু যদি খেল ধেমালি থাকে খেল ধেমালি আৰু চিনেমা অলপ অলপ চাওঁ।
0: চিনেমা চাই টিভিত চাই নহয় জানো?
1: হয়, মই টিভিত চাওঁ।
0: হয় হয়, নিশ্চয় ভাল কথা। আপোনাৰ অনুৰোধত আমি জান ছবিৰ এই গীতটি শুনাই দিছো।
1: বাইদেউ মই
0: হয়
1: কেইজনমান ছাত্ৰৰ নাম ল'ব বিচাৰিছিলোঁ।
0: হয় হয় কওক।
1: হয়, চানমাৰী ৰূপালী কলিতা, মিছ হাজৰা বেগম, মাইনা দাস, সুপিকা আহমেদ, মঞ্জু দাস, দিনে আমাৰ চাগৰ গীতিকা চালয় আৰু গৰিমেচালয়, সন্মানীয় ইমৰান হুছেইন মিণ্টু দাদা, সন্মানীয় লক্ষ্য চহৰীয়া, হৰিকান্ত চহৰীয়া, দিলীপ ডেকা, কমল বসুমতাৰী, পবিত্ৰ মণ্ডল আৰু মোৰ শ্ৰদ্ধাৰ হিতেশ্বৰ দাৰু বংকিম।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশত মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA ৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
6: পুনৰ ঘূৰি আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ হেল্ল'
7: হেল্ল'
6: হয় আপোনাৰ নামটো ক'ব
7: হয় নমস্কাৰ বাইদেউ মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লো
6: অমল বসুমতাৰী কি গীত শুনিব আজি
7: কেনেকৈ আছে
6: ভালে আছো
7: সৰু বোৱাৰী চিনেমাখনৰ পৰা অভিমান কিয় নকৰা এই গীতটো শুনিব বিচাৰিছিলো
6: বৰ সুন্দৰ গীত নিশ্চয় আমি শুনিব পাৰিম আপোনাৰ
7: মানে

0: বহুতো ভাল পাওঁ। আগতে মানে অনুষ্ঠান বিলাকত শুনি আছিলো, কিন্তু আজিকালি এইবিলাক মানে বেছি মানে এনেকুৱা গীত বিলাক শুনিব নোপোৱা হৈ গল মানে, তাৰ কাৰণে
1: মোৰ
0: ভণ্টী কাঞ্চন হাজং, প্ৰিয়ংকা শৰ্মা আৰু আমাৰ মাধৱী বা, বিনী দেৱী আৰু চন্দ্ৰমা আৰু বিমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, এই সকলোলৈকে মই গানটো শুনাব বিচাৰিছোঁ আৰু কিতাবালী আৰু অলপ আগতে কল কৰিছিলে বনাবাসী মণ্ডল, এইটোলৈকে।

আজি ডিউটি ৰুমত মোক সহযোগ কৰিলে সংগীতা দাসে, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণাত্ৰিয় আৰু আশিফ আহমেদ, আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকাই।

আজিৰ অনুষ্ঠানত ভাগ লোৱা আৰু শুনি থকা শ্ৰোতাসকলক ধন্যবাদ জনাইছো। দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই বিনীতা ডেকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছো।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীত।

কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰামেশ্বৰ ৰামচি আৰু সংগীবৃন্দই গোৱা তিৱা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনক শিৱৰাজ খাচাভঙাৰ কণ্ঠৰ ডিমাচা গীত।

মাটির গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ললিত তেৰণ আৰু সংগীতবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত।

0: মাটিৰ গান অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: মন কি বাত হে জন জন কি, সভি কি কুছ আপনি সি, সংঘর্ষো কে কুছ কিসসে, কাহানি কুছ সফলতাও কি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মালয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহিনে 28 জুন সুবহ 11 বজে মন কি বাত আকাশবাণী, দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ। ইসকে লিয়ে আপ আপনে সুঝাও 26 জুন তক টোল ফ্রি নম্বর 1800117800 পর রেকর্ড কর সকতে হ্যাঁ, या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 28 जून सुबह 11 बजे मन की बात।
0: আজি সন্ধিয়া 7:45 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45 পৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: अभी आपने सुना कार्यक्रम चिड़िया की बच्ची। तो श्रोताओं, अब हमारा कार्यक्रम यानी उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
0: नमस्कार, नमस्कार।
2: उमंग, उमंग, उमंग, उमंग, उमंग।
3: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকুনি পোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমাহাচাও, পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাণনিক কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাকমেইল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাকসেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই জানিবলৈ দিছে। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত 28গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে 28গৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। অহা 21 জুনত ৰাজ্যত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে চিচিটিভি ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে অষ্ট্ৰেলিয়াৰ

0: খেলুৱৈ ৰিয়ান থমাছ বাৱেনলৈ জাৰি কৰা লিভ ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগৰ জাননী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছে। ন্যায়ালয়ে বিদেশী পঞ্জীয়ন কাৰ্যালয়ক শ্ৰীবাৱেনে ভাৰতত থকাৰ ম্যাদ জনোৱা আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে আৰু পাঞ্জা খেলুৱৈগৰাকীৰ এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰাৰ 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। এন ডি এ চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ দিহা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। মাজুলী জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলা আয়ুক্ত কাৰ্যালয়ত অংগনবাড়ী কৰ্মী আৰু মুখ্য সেৱিকাসকলৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মাতৃ বন্দনা যোজনা পৰ্টেল আৰু হিতাধিকাৰীসকলৰ পঞ্জীয়ন সম্পৰ্কে জিলা পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী। ডিউটি ৰুমত আছে জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, বিশ্বদীপ স্বৰ্গীয়াৰী আৰু আয়ুষ্মান জেচি। FM ট্ৰান্সমিটাৰত আছে পপি চান্দ, ট্ৰান্সমিটাৰত আজয় আনন্দ আৰু বিজিত শৰ্মা। এতিয়া শুনাবলৈ লোৱা হৈছে পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
2: জীৱন, সংগ্ৰাম আৰু এমুকুৰা হাঁহি, অৱসাদক দূৰ কৰি সংগ্ৰামক আলিংগন কৰি বহু সময়ত বহুজনে ক্ষুদ্ৰ ব্যৱসায়ীৰে জীৱন জীয়াৰ বাট মোকলাইছে।
3: প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু মহানগৰীৰ হৃদস্পন্দন ফাঁচী বজাৰলৈ আহিছেনে? সৰু সৰু গলিবোৰত থকা ফুলৰ দোকানৰ দোকানী, কাপোৰৰ দোকানৰ দোকানী, মুচি ৰিক্সা চালকজনৰ জীৱন সংগ্ৰামৰ যুঁজখন কেনেকুৱা হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে?
2: বলক, আজি আপোনালোকক লৈ যাম তেওঁলোকৰ কাষলৈ। তেওঁলোকে মনৰ ভাৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিবও পাৰে, বা আপোনাৰ মোৰ দৰে সংগ্ৰামৰ সকলো কাহিনী তেওঁ নক'বও পাৰে, কিন্তু তেওঁলোকৰ চকুতে প্ৰতিস্ফুট হৈ থাকে প্ৰতিপল জীয়াই থকাৰ দুৰ্বাৰ আশা।

0: নমস্কাৰ, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বিবেক মালাকাৰ, মই হাজোৰে বাসিন্দা হয়। ইয়াতে কৰ্ম অনুযায়ী মই এতিয়া ফেঞ্চি বজাৰতে থাকোঁ এতিয়া, আৰু ঘৰৰ হাজোতে।
0: পোনপ্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম, যিহেতু ফাঁচী বজাৰলৈ সোমাই আহিলেই পৰিলক্ষিত হয় এই ফুলৰ দোকানসমূহ, আপুনি কেতিয়াৰ পৰা এই ফুলৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে?
1: আমাৰ এই বিজনেছখন আমাৰ দেউতাই চলোৱা, এইটো 2000ৰ আগৰে দোকান হয়, এতিয়া মই 5 বছৰমানৰ পৰা চলাই আছোঁ দোকানখন।
0: আৰু যিহেতু আপুনি কেঁচা ফুলসমূহ ইয়াত ৰখা পৰিলক্ষিত হৈছে, ফুলৰ দোকান বুলি ক'লে আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ ফুলৰ থোপা হওক, পূজা পাতলত লগা ফুল হওক, আৰু লগতে বৰমালা আৰু বিভিন্ন যিসমূহ উৎসৱ পাৰ্বণত লাগতিয়াল যিসমূহ ফুল হয়, এই ফুলসমূহ আপুনি ইয়াত ৰাখিছে। এই ফুলসমূহ বাৰু আপুনি ক'ৰ পৰা আনে?
1: এইটো আমাৰ আহে বেছিভাগ কলকাতাৰ পৰা, আৰু কিছুমান যিখিনি এক্সপৰ্ট কোৱালিটিৰ ৰোজ আহে সেইখিনি আহে পুনেৰ পৰা, আৰু যিখিনি কিচাম তিমাম জিপচি জিপচি আহে সেইখিনি আহে বেংগালোৰৰ পৰা, এই তিনিটা জেগাৰ পৰা।
0: অসমত তেনেকুৱা ফুল পোৱা নাযায় নেকি বাৰু?
1: অসমত পায়, কিন্তু কোৱালিটিটো আৰু কোৱান্টিটিটো অলপ বেয়া, কোৱান্টিটিটো ইমান দিব নোৱাৰে, কোৱালিটিটো ইমান হেভি নহয়।
0: হয়, আৰু যিহেতু কেঁচা ফুল আপোনালোকে বিক্ৰী কৰে, কেতিয়াবা যিসমূহ সজীৱ ফুল থাকে, এই সজীৱ ফুলৰ ক্ষেত্ৰত আপুনি কেতিয়াবা হেঙাৰ সন্মুখীন

0: হৈছে নেকি এই ব্যৱসায়ত? কাৰণ যিহেতু আপোনালোকে দেখা পোৱা যায় যে কেঁচা ফুল বিক্ৰী কৰে, মৰহি যোৱাও পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত, এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: হেঙাৰটো এনেকুৱা নাই, অফ চিজন হ'লে কিছুমান কেতিয়াবা ৱেষ্টেজ হয়, সেইখিনি আকৌ নেক্সট চিজনত ৰিকভাৰী হৈ যায়, বাকী এনেকুৱা হেঙাৰ একো নাই। অকণমান কেঁচা বস্তু যেতিয়া লছ হয়, লছ আৰু ইম্পৰ্ট কৰি অনা বস্তু যেতিয়া অলপমান দামটো অকণমান বেছিকৈ ল'বলগীয়া হয়, যে 50% 50% বেনিফিট টাইপৰ এনেকুৱা ল'ব লগা হয়, কাৰণ 50% ফুলটো আমাৰ ৱেষ্টেজে হৈ যায়।
0: আৰু সংৰক্ষণ আপোনালোকে কেনেকৈ কৰে এই ফুলসমূহ? যিহেতু আপোনালোকে গম পোৱা মতে আপুনি যিহেতু জনাইছে যে আপোনালোকে বাহিৰৰ পৰা এই ফুলসমূহ আনে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ সজীৱ কৰি ৰাখিবলৈ আপোনালোকে কি কৰে?
1: আমাৰ যিখিনি কলকাতাৰ পৰা আহে ফ্লাৱাৰ্ছখিনি, তাত প্ৰায়ভাগ আমি এইবিলাক থাৰ্মকলৰ বক্সত বৰফৰ লগত ৰখা যায়, আৰু যিখিনি বেংগালোৰৰ পুনেৰ পৰা আহে সেইখিনি আমি বাল্টিঙত পানী পানী দি পেলাই আৰু ড্ৰেছিং কৰিব লাগে।
0: আচলতে আমি ভবাই নাছিলোঁ, আমি ফুলসমূহ ক্ৰয় কৰোঁ, ইমান ধুনীয়া ধুনীয়া ফুল আপোনালোকে বিক্ৰী কৰে আৰু আমি ক্ৰয় কৰোঁ, কিন্তু গ্ৰাহক হিচাপে আমাৰ মনলৈ কেতিয়াবা যদিও প্ৰশ্ন আহে, তথাপিও আমি ইমানখিনি ভাবি নাপাওঁ যে আপোনালোকে ইমান সুন্দৰকৈ ফুলসমূহ সজীৱ কৰি ৰাখে। আমি এনেধৰণে ভাবোঁ যে আপোনালোকে সদায় আনে, সদায় বিক্ৰী কৰে, কিন্তু ইমান সুন্দৰকৈ এটা আচলতে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে আপোনালোকে সংৰক্ষণ কৰি গ্ৰাহকক বিক্ৰী কৰে, এই ক্ষেত্ৰত সঁচাই আপোনালোকৰ যি ব্যৱসায় শলাগ ল'বলগীয়া। আৰু যিহেতু আপুনি জনাইছে যে আপোনাৰ পিতৃয়ে কাৰ্যত জড়িত হৈ আছিলে, গতিকে আপোনাৰ পিতৃয়ে আপোনালোকক প্ৰত্যেকজন সন্তানক ইমান সুন্দৰকৈ ডাঙৰ দীঘল কৰিলে, নৱপ্ৰজন্ম এই ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে জড়িত হ'ব লাগে তাৰ আপোনালোকে ইমান সুন্দৰকৈ এটা জ্ঞান দিলে যেন আপোনালোকেও এই ক্ষেত্ৰত কাম কৰি জীৱন নিৰ্বাহ কৰিব পাৰে, এই ক্ষেত্ৰত আপোনাৰ পিতৃৰ পৰা আপুনি এই জ্ঞান লাভ কৰিলে, আপুনি দেউতাৰ বিষয়ে কি ক'ব?
1: দেউতাটো আমাৰ, আমি যেতিয়া জন্ম পাইছিলোঁ তাৰ আগৰে পৰা বিজনেছৰ লগত জড়িত, অকল ফুলৰ লগতে, তেতিয়া বাৰু ইমান সেই ইম্পৰ্টৰ ব্যৱস্থা নাছিলে, তো ফ্লাইটত কিছু সামগ্ৰী আহিছিলে 10 কিলো ৱেটত আহে, এতিয়া বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টৰ সুবিধা হৈ গ'ল, যেনে ট্ৰেইনত আহে, বাছত আহে, ফ্ৰ'জেন হৈ আহে, এইখিনি ব্যৱস্থা এতিয়া আমাৰ নতুন প্ৰজন্মখিনিয়ে কৰিলে বেছি ভাল হয়। দেউতাহঁতৰ আৰু ইমান সেই নাই না, টেকনিকেল লাইনত ইমান এটা যাব নোখোজে যে ফ্লাইটৰ ভাড়া দিম, কি লৈ ৱেইট কৰিম, এতিয়া যিমানখিনি ফ্লাইটৰ বস্তু আহে সেইখিনি কি লৈ হিচাপত আহে, সিমানখিনি দেউতাহঁতে মানে ভেজালটো নিবিচাৰে, এতিয়া অকণমান উঠি অহা ল'ৰা ছোৱালীয়ে কৰিলে ভাল হয়।
0: হয়, এই ফুলৰ ব্যৱসায় যি কৰি আছে দোকানসমূহ, তাৰ মাজত আপুনিও এজন অন্যতম। আমি যিহেতু বৰ্তমান গম পাইছোঁ যে আগতে ফুলৰ যিবোৰ চাহিদা আছিলে, আগতে মানুহে বিচাৰে নাৰ্জী ফুল বা গোলাপটো আগৰ পৰাই চলি অহা বিভিন্ন ধৰণৰ ফুল, আজিকালি যিবোৰ ফুল পোৱা যায় সেই গ্ৰাহকে আজিকালি যিবোৰ ফুল মানুহক গিফ্ট হিচাপে দিবলৈ বা বৰমালত আজিকালি যিবোৰ ফুল ব্যৱহাৰ কৰে, আগতে যিহেতু দেখা পোৱা যায় যে নাৰ্জী ফুলেই বৰমালত ব্যৱহাৰ কৰা, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ফুলৰ চাহিদা আৰু গ্ৰাহকৰ মাজত এই সম্পৰ্কটো বৰ্তমান?
1: নাই চাওক, আগতে ক'লোৱে মই ফ্লাইটৰ ইমান হেৰি সুবিধাটো নাছিলে, মানে আছিলে, ইউজ কৰিবলৈ অলপ হেৰি আছিলে, ইজি নহয় বস্তুটো, তো ইমান আৰু কলকাতাৰ যিটো গোলাপ হয় সেইটো আমাৰ অসমৰ নিচিনা একেই কোৱালিটিৰ, প্ৰায় একেই কোৱালিটিৰ, কাইট চাইট থাকে, বেছি হেভি নহয় আৰু এই লাষ্টিংটো কম এইটো ফুলৰ, সেইকাৰণে আৰু আগতে ইমান ইউজ নহৈছিলে। ক'লোৱে মই নতুন প্ৰজন্ম কৰিলে বস্তু সদায় ভাল হ'ব, আগবাঢ়ি যাব, এতিয়া ইম্পৰ্ট ৰজেছ আহে, হাইড্ৰেঞ্জিয়া আহে, বিভিন্ন ধৰণৰ ফুল আহে, যিবিলাক ফুল এতিয়া আমাৰ গুৱাহাটীত আহিয়ে পোৱা নাছিল সেইবিলাক ফুলো আহে, ব্যৱস্থা হৈ গৈ আছে, গতিকে ব্যৱহাৰ কৰিব লাগিব এইখিনি।
0: বছৰৰ কোনচোৱা সময়ত বাৰু ফুলৰ বিক্ৰী বেছি হোৱা দেখা যায়?
1: আমাৰ চবতকৈ বেছি বিক্ৰী হোৱা মাহ হৈছে আঘোণ মাহত, সকলোতকৈ বেছি বিক্ৰী হয়, কাৰণ তেতিয়া সকলো ধৰণৰ বিয়া থাকে, যেনে আমাৰ অসমীয়া বিয়া, বাঙালী বিয়া, মাৰোৱাৰীসকলৰ বিয়া, চবৰে বিয়া থাকে, তেতিয়া বিক্ৰীটো বেছি হয়, আৰু বহাগতো হয়, বহাগত আমাৰ অসমীয়া বিয়া বেছি থাকে, আমাৰ অসমীয়া মানুহৰ মানে অকণ ক্ৰয়টো কম ফুলৰ প্ৰতি, মানে বেছি আৰু এক্সপেঞ্চিভ ফুল ইউজ কৰিব টান পায়, বাকী মাৰোৱাৰী সমাজখনৰ পৰা এই ফুলৰ এক্সপেঞ্চিভ হ'লে তেখেতসকলে অকণমান ফুলৰ লগত বেছি মানে সিহঁতৰ ফুলটো বেছি ফেভাৰেট হয়, সেইকাৰণে ভাল ভাল ফুল সিহঁতেই লয় বেছিভাগ, এনেকুৱাই আৰু। বাকী বিয়াৰ যিকেইটা মাহ আছে মাৰ্কেটত আমাৰ বিক্ৰীটো বেছি হয়, আৰু লগতে পূজা, দিৱালী, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ফুল ইউজ হোৱা প্ৰগ্ৰেম আছে, যেনে শিৱ পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা, এইবিলাকত আমাৰ ফুলৰ যিটো পিক চিজন বুলি কয় সেইটো আৰম্ভ হৈছে।
0: আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পিতৃৰ লগতে আপুনিও এই কৰ্মত বৰ্তমান জড়িত হৈ আছে, আপোনাৰ ঘৰতো ফুলৰ খেতি কৰা হয় নেকি?
1: আমাৰ ঘৰত ফুলৰ খেতি আছে, এনেকুৱা নাৰ্জী ফুলৰ আছে, আহিবাৰ মই লোকেল মুগ্ৰা যিটো আহে ব্যৱহাৰ কৰে চুলিত, সেইটো

0: আমি পরিবেশৰ লগত আসলে আপুনি একাত্ম হৈ গৈছে এই ক্ষেত্ৰত আপুনি যে মুচি হিচাপে কাম কৰি আছে আপুনি আমাক জনাব নেকি যে 82 চনৰ পৰা আপুনি মুচি হিচাপে যে আছে আপোনাৰ প্ৰথম উপাৰ্জন কেনেকুৱা আছিল আৰু বৰ্তমান আপোনাৰ উপাৰ্জন কেনেকুৱা
1: 82 কম হয় হ্যাঁ আজিকালি তেনি বেছি হয় সব কিছু মাইকা হৈ গ'ল হ্যাঁ 82 মে 30 পইচা 40 পইচা 50 পইচা পালিছ হয় 15 পইচা ৰং চিলাই হয় আজিকালি 100% চিলাই লাগে হ্যাঁ পালিছ 30% লাগে এতিয়া বাদ হয় আৰু
0: আৰু গ্ৰাহকৰ সংখ্যা কমিছে নেকি বাৰু বৰ্তমান
1: নাই গ্ৰাহকৰ সংখ্যা বাঢ়িছে
0: বাঢ়িছে কম পাই খুব ভাল লাগিল যেন মুচি ওচৰলৈ অহাৰ সেই হাবি আহটো আমি সৰু থাকোঁতেই যেনেদৰে আমাৰ জোতাযোৰ বেয়া হ'লে বা চেণ্ডেলযোৰ বেয়া হ'লে আপোনালোকৰ কাঁচ চাপো ঠিক একেদৰে বৰ্তমানেও যে আপোনালোকৰ যি পৰিচয় আৰু আপোনালোকৰ ওচৰলৈ অহা যি গ্ৰাহকৰ ভিৰ সেই সংখ্যা বঢ়া বুলি শুনি সঁচাকৈ আচলতে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে কেতিয়াবা হেঙাৰৰ সন্মুখীন হৈছে নেকি কাৰণ আপোনালোকে এখন দোকান খুলি পেলাই সেই দোকানত বহি আপোনালোকে মুচিৰ ব্যৱসায়টো কৰা নাই আপোনালোকে যি আমাৰ ফুটপাথ দেখা পোৱা যায় ধৰ ৰাস্তাৰ গলিৰ কাষতে আপোনালোকে বহি পেলাই আপোনালোকে ব্যৱসায়টো কৰিছে এই ক্ষেত্ৰত আপোনালোকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি
1: নাই এতিয়া এতিয়া ফুটপাথ ফাটত বহি আছে ফুটপাথ ফাটত দোকান ক'ত খুলিব 30 লাখ 40 লাখ হেণ্ডবাঞ্চ মাঙে কয় প্ৰব্লেম
0: হ'ব আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয় শ্ৰোতা এবাৰ আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আন এগৰাকী ব্যৱসায়ৰ কাষ চাপিছোঁ আহকচোন তেওঁৰ সৈতে আমি চিনাকি হৈ লওঁ আৰু তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰোঁ দাদা অনুষ্ঠানলৈ আপোনাক স্বাগতম
2: হয় নমস্কাৰ মই মোৰ নাম দুলাল দাস আৰু ঘৰ মোৰ জাগীৰ ৰোড আৰু এয়া গুৱাহাটীত কৰ্মসূত্ৰে আজি বহুকেইটা বছৰ হ'ল ইয়াতে কাম কৰি আছোঁ জানেই আপোনালোকে দেখিছে যে আমাৰ মোৰ এখন চেলুন আছে আগতে অকলে কৰিছিলোঁ এতিয়া এটা লগত ল'ৰাও ৰাখিছোঁ এইটো আচলতে উন্নতি হোৱা নাই তথাপিও মানে কেতিয়াবা মানুহ বহুত হৈ গ'লে নিজে অকলে কৰাটো অকণ টান হয় সেইকাৰণে এটা ল'ৰা লাগে বুলি ভাবিছোঁ ঘৰৰ ওচৰৰে ল'ৰা এটা লৈ আহিছোঁ
0: জাগীৰোডৰ পৰা আহি আপুনি গুৱাহাটীত এটা নিজাকে ব্যৱসায় খুলি লৈছে আৰু জীৱনৰ এই সংগ্ৰামখনত আপুনি নিজকে কিমান দূৰ সফল হোৱা বুলি ভাবে
2: আচলতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ পাছ কৰি ঘৰৰ অৱস্থাও বৰ বিশেষ এটা ভাল নাছিল আৰু সেই সূত্ৰে সেইটো সময়ত নিজাববীয়াকৈ কিবা এটা কাম কৰিব লগা ঘৰৰ এটা অৱস্থা হৈছিল আৰু ওচৰৰে দাদা এজনৰ তাত মই অকণমান শিকিলোঁ তাৰপাছত সি মোক আকৌ এই ক'লে যে তই গুৱাহাটীলৈ যা গুৱাহাটীত মই ইয়াতে আহি অন্য চেলুনত মই প্ৰায় 1.5 বছৰমান কাম কৰিছোঁ 1.5 বছৰমান মই যি শিকিলোঁ তাৰপিছত ভাবিলোঁ যে মই নিজাববীয়াকৈ অকণমান কামটো আৰম্ভ কৰোঁ এনেকৈ কৰি আছোঁ আজি প্ৰায় 6 বছৰ হ'ল 6 বছৰ ধৰি এই কামটো কৰি আছোঁ আৰু সফল বুলি আমাৰ দৰে মানুহৰ সফল বুলি কি কথা আছে ঘৰখন এতিয়া চলাই আছোঁ ঠিকে তাকে ভালকৈ চলাব পাৰিছোঁ সেইটোৱে আৰু আগলৈ চলাই যাওঁ
0: আমি এতিয়া দেখিবলৈ পাইছোঁ যে ৰূপসজ্জাৰ এই ব্যৱসায়ত বহুতো লোকে আধুনিক যন্ত্ৰপাতিৰ সহায়েৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে আৰু আপোনাৰ দোকানত আমি দেখিছোঁ যে পুৰণা সেই চেলুনখনেই আছে দেউতাহঁতৰ ককাহঁতৰ দিনৰ যিখন চেলুন যি ধৰণে তেওঁলোকে চলাইছিলে আগতে আপোনাৰখনো ঠিক তেনেকুৱাই আপুনি ভাবে নেকি যে এই নতুনকৈ যিখিনি ডাঙৰ ডাঙৰ দোকান আহিছে চেলুন আহিছে এই দোকানসমূহৰ বাবে আপোনাৰ ব্যৱসায়ত কিবা প্ৰত্যাহ্বান আহিছে বুলি আপুনি ভাবে নেকি
2: প্ৰত্যাহ্বান কিছু নহয় নহয় আহিছে তথাপিও আমাৰ যিখিনি মানুহ আমাৰ এই চেলুনত আহি থাকে সেইখিনি মানুহ আচলতে আহিয়ে থাকে তেওঁলোকে বেলেগলৈ যোৱা নাই আৰু আমি যিহেতু ঠিক তেনেদৰে আমাৰ ইমান ধন নাই সেইকাৰণে আমি আৰু এনেকৈ চলাই আছোঁ আৰু প্ৰত্যাহ্বান বুলি কথা নাই আৰু আমাৰ যিখিনি মানুহ আহে আহিয়ে থাকে সেইখিনি মানুহ আমি তেনেদৰে কৰি আহিছোঁ
0: জীৱন সংগ্ৰামৰ এই যুঁজখনত সৰুকৈ যি আপুনি এটা ব্যৱসায় খুলি লৈছে সেই ব্যৱসায়ত আপোনাৰ উন্নতি হওক আমি তাকে আশা কৰিছোঁ লগতে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নমস্কাৰ আমি এতিয়া

0: ছাপিছোঁ অন্য এগৰাকী ব্যক্তি, তেখেতৰ পৰা আমি তেখেতৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, আমাৰ শ্ৰোতাসকলক আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল শইকীয়া, মোৰ অৰিজিনেলি ঘৰ কলিয়াবৰত আৰু ব্যৱসায় সূত্ৰে বৰ্তমান গুৱাহাটীত থকা প্ৰায় 12 বছৰমানেই হ'ল। আৰু এই ধৰণে সৰু সুৰাকৈ বাতৰি কাগজ হওক বা আলোচনী হওক, এনেধৰণৰ বেপাৰী নিজৰ লগতে সকলোকে চলাই থাকিবলৈ চেষ্টা কৰিছোঁ।
0: দেখিবলৈ পাইছোঁ যে আপুনি এই পাণ বজাৰতে পদপথতে ইমান সুন্দৰকৈ নিয়াৰিকৈ আপুনি বাতৰি কাকতেই হওক বা বিভিন্ন ধৰণৰ আলোচনী, বিভিন্ন ধৰণৰ গ্ৰন্থ আপুনি বিক্ৰী কৰি আছে, গ্ৰাহকৰ ভিৰ কেনেকুৱা?
1: আগৰে নহয় কথাবিলাক, বৰ্তমান ডিজিটেল যুগত সকলোবিলাক মোবাইলতে উপলব্ধ বা কম্পিউটাৰতে উপলব্ধ, গতিকে পঢ়া শুনা মানুহৰ সংখ্যা খুব কমেই হ'ল আজিকালি। তথাপিতো যি দুই এজন আছে মুষ্টিমেয় তেওঁলোকে আহে, তেওঁলোকে আলোচনীবোৰ কেতিয়াবা কিনে, কেতিয়াবা থাকি যায়। আৰু বাতৰি কাকত খুব কম সংখ্যক যায়, আজিকালি বিক্ৰী খুব কম সংখ্যক হয়, তথাপিও চলি আছোঁ আৰু।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: আমাৰ যৌথ পৰিয়াল,

0: হ'ল আজিকালি, তথাপিতো যি দুই এজন আছে মুষ্টিমেয় তেওঁলোকে আহে, তেওঁলোকে আলোচনীবোৰ কেতিয়াবা কিনে কেতিয়াবা থাকি যায়, আৰু বাতৰি কাকত খুব কম সংখ্যক যায়, আজিকালি বিক্ৰী খুব কম সংখ্যক হয়, তথাপিও চলি আছোঁ আৰু।
1: আপোনাৰ ঘৰত কোন কোন আছে?
0: আমাৰ যৌথ পৰিয়াল, মই, মোৰ মানুহজনী আছে, মোৰ ভাইটি দুজন আছে, ভাই ভাই দুজন আছে আৰু ল'ৰা দুটা আছে।
1: আচলতে খুব সুন্দৰ যৌথ পৰিয়ালৰ মাজত আপুনি এনেদৰে 12 বছৰ ধৰি আহি ইয়াত ইমান সুন্দৰকৈ নিয়াৰিকৈ এনেধৰণে পদপথতে হ'লেও ইমান সুন্দৰকৈ আচলতে ব্যৱসায়ত জড়িত হৈ আছে, এই কৰ্মত আপুনি নিয়োজিত হৈ আছে, কেতিয়াবা হেঙাৰ আহিছিলে আপোনাৰ জীৱনলৈ এই ক্ষেত্ৰত, সংগ্ৰামৰ ক্ষেত্ৰত, জীৱন যুদ্ধখনত?
0: হেঙাৰ বহু ক্ষেত্ৰত আহে, আপোনাৰ কিতাপ পত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো গুৱাহাটীত হৈ পৰে পানী, গতিকে বানপানীয়ে হওক বা কেতিয়াবা বৰষুণৰ বতৰতে হওক, আমাৰ নিচিনা এই অস্থায়ী দোকানবিলাকৰ ক্ষেত্ৰত আচলতে বহুত বেছিয়ে বাধা বিঘিনি আহে, আৰু তাৰ মাজতো চলাই থাকিবলৈ চেষ্টা কৰিছোঁ, সমস্যাৰ মাজতে সমস্যা থাকিবই সকলোৰে জীৱনত, চেষ্টা কৰি আছোঁ, ঈশ্বৰে সহায় কৰিছে, সিমানেই আৰু।
1: ধন্যবাদ জনাইছোঁ, আপোনাৰ এই দোকানখন আৰু ডাঙৰ হওক, লগতে আপোনাৰ এই কৰ্মত আপুনি জড়িত হৈ থাকক, ধন্যবাদ।
2: জীৱনৰ সৌন্দৰ্য এইখিনিতে, বহু বাধাৰ পিছতো এটা সৰু আশাই মানুহক জীয়াই ৰাখে। বয়সৰ ক্ষেত্ৰত বহু বছৰ গৰকি যোৱা এই ব্যক্তিজনে জানে জীৱনৰ অৰ্থ। বছৰ বছৰ ধৰি পদপথতে তেওঁৰ এই ক্ষুদ্ৰ বৃত্তিৰেই নিজৰ জীৱন জয় কৰি আহিছে। এই সুখ সাধাৰণ নহয়। আচলতে ফাঁচী বজাৰলৈ মানুহক আহিবলৈ বাধ্য কৰে পদপথতে থকা কাপোৰৰ দোকানবোৰ, লগতে মণি হাৰি পোৱা বিভিন্ন দোকানবোৰ। আহকচোন তেওঁলোকৰ পৰা আজি জানিবলৈ চেষ্টা কৰোঁ এই ব্যৱসায়ৰ কিছু কথা, লগতে সংগ্ৰামৰ আঁৰৰ কাহিনী।
3: শ্ৰোতা, আমি আহি উপস্থিত হৈছোঁহি ফাঁচী বজাৰৰ হাওফা বুলি যে কোৱা হয় ফুটপাথৰ দোকানবোৰ, এই দোকানবোৰকে কেন্দ্ৰ কৰি তেওঁলোকে নিজৰ ঘৰখন পোহপাল দি আছে। এগৰাকী ব্যৱসায়ীৰ ওচৰলৈ আমি আহিছোঁ। নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম, আপোনাৰ পৰিচয়টো জনাব।
4: শংকৰ সাহা।
3: আপুনি কিমান বছৰৰ পৰা এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে?
4: ইয়াত 30-40 বছৰ হৈ গ'ল, বুঢ়াই হৈ গ'ল।
3: আপুনি 30-40 বছৰ ধৰি এনেকে কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আৰু ইমান বছৰ আপুনি গুৱাহাটীৰ এই অঞ্চলত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আপুনি নিশ্চয় গুৱাহাটীৰ পৰিৱৰ্তন দেখিছে।
4: ভাল পৰিৱৰ্তন হৈছে, ধুনীয়া হৈছে, এতিয়া পৰিৱৰ্তন হৈছে।
3: আৰু আপোনালোকৰ কাপোৰবোৰ আপোনালোকে ক'ৰ পৰা আনে?
4: একচুৱেলি এইবোৰ কাপোৰ আমিতো ডাইৰেক্ট নানো, আমি ইয়াৰ লোকেল গুৱাহাটী হ'লচেলৰ পৰাই কিনো, সিহঁতে এইবোৰ কলকাতা, দিল্লী আৰু এইবিলাকৰ পৰা পাৰ্চেছ কৰে হ'লচেলে, তাৰ সিহঁতৰ পৰা আমি লওঁ।
3: আৰু কাপোৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পৰিৱৰ্তন দেখা পাইছে গুৱাহাটীত?
4: নাই, ঠিকে আছে, চলি আছেতো, ভালেই, দোকানো বাঢ়ি আছে, গুৱাহাটীও ডেভেলপ হৈ আছে, দোকানো বাঢ়ি আছে, কাষ্টমাৰো বাঢ়ি আছে, চলি আছে, অনলাইনো বাঢ়িছে।
3: অনলাইন যে কিছুমান এপ ওলাইছে য'ত কাপোৰ বিক্ৰী কৰে, সেই এপবোৰৰ কাৰণে ইয়াত আপোনালোকৰ কিবা ব্যৱসায়ৰ কিবা অসুবিধা হৈছে নেকি?
4: অসুবিধাটো হয়, অসুবিধা হয়, যেনে আলকোহল চেলটো কমি যায়, এতিয়া ঘৰে ঘৰে অনলাইনটো যাব, উপায় নাই, তাৰ মাজতে চলিব লাগিব।
3: আপোনাক অশেষ ধন্যবাদ। নমস্কাৰ, আমি আহি আজি উপস্থিত হৈছোঁ ফাঁচী বজাৰৰ অলিয়ে গলিয়ে থকা কিছু বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত, আৰু আমি আজি ক্ষুদ্ৰ ব্যৱসায়ৰ কিছু ব্যক্তিৰ লগত কথা পাতিবলৈ প্ৰয়াস কৰি আছোঁ, আপোনালোককো আমি শুনাই আছোঁ তেওঁলোকৰ সেই ব্যৱসায়ী কিছু তথ্য। আৰু এতিয়া আমি কাষ চাপিছোঁ তেনে এগৰাকী ব্যৱসায়ীৰ ওচৰত, পোনপ্ৰথমে তেখেতৰ পৰিচয়টো জানিব চেষ্টা কৰোঁ।
5: মোৰ নাম ঋজুপাল, মই ইয়াতে ব্যৱসায় কৰি আছোঁ, হ'ল 6 মাহ 1 বছৰমান হ'ল, মোৰ দেউতা দুখৰ পিছত মই ইয়াতে ব্যৱসায় কৰি।
3: আপোনাৰ ঘৰ ক'ত?
5: মালিগাঁও, পাণ্ডু।
3: হয়, আপুনি যিহেতু জনাইছে আমাক যে আপুনি দেউতাৰ পাছতে আপুনি এইখন দোকান আপোনাৰ নিজৰ দোকান হিচাপে লৈ আপুনি এতিয়া বৰ্তমান 6 মাহ 1 বছৰ হ'ল এই কৰ্মত আপুনি আছে, এই ব্যৱসায়ৰ লগত আপুনি জড়িত হৈ আছে, বৰ্তমান গ্ৰাহকৰ ভিৰ কেনেকুৱা?
5: গ্ৰাহকৰ ভিৰটো বৰ্তমান অলপ কমে আছে, আকৌ 2-3 মাহ পিছত ছিজন লাগিব, এতিয়া অকণমান অফ ছিজন হৈ আছে, এতিয়া গ্ৰাহক নাই ইমান।
3: কি কি সময়ত বাৰু আপোনালোকৰ গ্ৰাহকৰ ভিৰ লগা দেখা?
5: সেপ্টেম্বৰৰ পৰা অকণমান ষ্টাৰ্ট হ'ব, সেপ্টেম্বৰ অক্টোবৰৰ পৰা ফেষ্টিভেল ৱাইজ আমাৰ ছিজনেবল বিজনেছ হয়, অফ ছিজন চলি আছে, বৰ্তমান বৰষুণৰ দিন আছে, এতিয়াতো আমাৰ বহুত প্ৰব্লেম, সেইবিলাকে আৰু।
3: আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকে এই বস্তুবোৰ যিবোৰ বস্তু আপোনালোকে

0: বিক্ৰী কৰে। ইয়াত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ খাৰু, বিভিন্ন ধৰণৰ কাণফুলি হওক, বিভিন্ন ধৰণৰ ক্লেচাৰ হওক, এইবোৰ আপোনালোকে ক'ৰ পৰা আনে?
1: দিল্লী, দিল্লী, বম্বে আৰু লোকেল পাৰ্চেছো আছে কিছুমান। এই মছজিদ গুলি আমাৰ অকণমান লোকেল পাৰ্চেছ, বাছ বাকী আৰু বাহিৰৰ পৰাই আহে 90%।
0: হয়, আপোনাক ধন্যবাদ জনাইছো। নমস্কাৰ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণকৃষ্ণ তালুকদাৰ। মোৰ ঘৰ নলবাৰী, ইয়াত চানমাৰীত মই সৰু তামোল পাণৰ দোকান এখন কৰি আছোঁ আৰু।
0: হয়, আমি দেখিবলৈ পাইছোঁ আপুনি এই দোকানখনেদিয়ে বৰ্তমান কৰ্মত আপুনি নিয়োজিত হৈ আছে। কিমান দিনৰ পৰা আপুনি এই দোকানখন চলাই আছে?
2: 3 বছৰ ৰানিং বৰ্তমান।
0: আগতে বেলেগত আছিল নে ইয়াতে আপুনি দি আছে?
2: আগতে মই গণেশগুৰিত আছিলোঁ।
0: গণেশগুৰিৰ পৰা আপুনি এতিয়া চানমাৰীলৈ আহিলে, চানমাৰীত ইয়াত আছে। চানমাৰীত অহাৰ কিমান দিনমান হ'ল?
2: চানমাৰীত 3 বছৰ হ'ল মোৰ ৰানিং, দোকান দিয়াৰে 3 বছৰ হ'ল।
0: হয়, আপুনি যিহেতু তামোল পাণ দোকান 3 বছৰৰ পৰা দি আছে, গতিকে আপোনাৰ এখন ঘৰ আছে নলবাৰীত, তো আপোনাৰ এই জীৱন যি সংগ্ৰাম, জীৱনৰ এই যুদ্ধখন অলপ জানিব বিচাৰিম।
2: সৰু সুৰাকৈ আৰু জীৱন যাপন কৰি আছোঁ আৰু তাকটোকে চলিব পাৰি দোকানখন দি। এতিয়া শুনিছোঁ দোকান বোলে ফুটপাথত দিব নোৱাৰি এনেকৈ কৈ আছে মানুহবিলাকে, কি কি কৰিম ইয়াৰ পিছত তাকে চিন্তা হৈ থাকে আৰু।
0: আপোনাৰ ঘৰত আৰু কোন কোন আছে?
2: মোৰ ফেমিলি আছে, ফেমিলি বাবু এজন, বাবু আছে এটা, সেয়ে আৰু তিনিজনে আমি ফেমিলি।
0: হয়, আচলতে সুখৰ পৰিয়াল আৰু সৰু পৰিয়াল, লগতে আপুনি যিহেতু কিছু কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, আপোনাৰ দোকানখন দিয়াৰ ক্ষেত্ৰতো কেতিয়াবা অনিশ্চয়তা ভুগিবলগীয়া হৈছে, গতিকে আপোনাৰ এই দোকানখনৰ জৰিয়তে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি কৰ্মত এনেদৰে আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ আপোনাক।
2: ধন্যবাদ।
3: ঘৰ, সন্তান সকলোৰে বাবে জীয়াই থকা মানুহজনে পিতৃ, যাৰ কান্ধত উঠি আকাশ চোৱাৰ কিমান যে হেঁপাহ।
4: তেনেকুৱা এজন পিতৃ, স্বামীক আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ। জীৱন সংগ্ৰামৰ কঠিন যুদ্ধখন যে ঘৰখনৰ বাবে হাঁহি হাঁহি যুঁজি আছে তেওঁ। সংগ্ৰামৰ শেষত যি পোহৰ দেখা যায়,
3: সেই পোহৰেই সফলতাৰ নাম।
4: সেয়েহে জীৱনক ভাল পাওক,
3: আঘাতক শিক্ষা হিচাপে লওক,
4: আৰু প্ৰতিটো পৰাজয়ক এটা নতুন জয়ৰ আৰম্ভণি বুলি বিশ্বাস কৰক।
3: চাব, সংগ্ৰামৰ লগে লগে আপোনাৰ মুখতো বিৰিঙিব হেমুকুৰা হাঁহি। এয়াই জীৱন জীয়াৰ আচল মন্ত্ৰ।

0: ইমানপুৰে শ্ৰোতাসকলে জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি। আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীটো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধ্যা 7:45ৰ পৰা।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

0: करेगी। नागर विमानन मंत्री राममोहन नायडू ने आज बताया कि चेन्नई से चमड़े के सामान और ऑटो पार्ट्स सहित कई वस्तुएं लेकर पहला कार्गो विमान नोएडा अंतर्राष्ट्रीय हवाई अड्डे पर उतर चुका है। हवाई अड्डे पर दो दिन पहले वाणिज्यिक परिचालन शुरू हुआ था। हिमाचल प्रदेश के चंबा जिले में कल रात एक सड़क दुर्घटना में 7 लोगों की मौत की खबर है। मृतकों में 4 पुरुष और 3 महिलाएं शामिल हैं। पुलिस ने बताया कि यह हादसा लगभग रात 2 बजे हुआ। शुरुआती जांच के मुताबिक दुर्घटना वाहन के अनियंत्रित होकर खाई में गिर जाने से हुई। भारत ने लखनऊ में दूसरे एक दिवसीय क्रिकेट मैच में अफगानिस्तान को 170 रन से हराया। इसके अलावा भारत ने 3 मैचों की श्रृंखला में 2-0 की अजेय बढ़त बना ली है। तीसरा और अंतिम मैच शनिवार को चेन्नई में खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरीर सहित मैं পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবি তৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে এনডিএৰ প্ৰাৰ্থী হিচাপে ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবি তৰণ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে এনডিএৰ প্ৰাৰ্থী হ'ব। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পেছাত চিকিৎসক তথা নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ তৰণে বিধানসভাত জনজাতীয় সম্প্ৰদায়ৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠ সবল কৰিব। তেওঁ লগতে ডাঃ তৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ বাণিজ্য পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট ৰাজ্যত ন্যায়িকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTVৰ ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 কিলোমিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTVৰ ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2-তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়ত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰী জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে DNSSৰ 163ৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহান জনাইছে। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহ

ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামসুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জনাইছে। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকি নোপোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমা হাছাও পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাননী কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাকমিল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাক সেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি ভোটগ্ৰহণ চলি আছে। ৰাজ্যখনত শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্ট আৰু বিৰোধী পক্ষৰ মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰাৰ্থীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। আইজলৰ বিধানসভা ভৱনত পুৱা 9 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 4 বজালৈ চলিব আৰু বিয়লি 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈ ৰিয়ান থমাছ ৱায়োৱেনলৈ জাৰি কৰা লীভ ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগৰ জাননী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছে। ন্যায়ালয়ে বিদেশী পঞ্জীয়ন কাৰ্যালয়ক শ্ৰী ৱায়োৱেনে ভাৰতত থকাৰ ম্যাদ জনোৱা আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে আৰু পাঞ্জা খেলুৱৈগৰাকীৰ এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰা 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় শিৱসাগৰৰ তত্বাৱধানত অহা 3 জুলাই দুদিনীয়া কাৰ্যসূচীৰে আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত হ'বলগীয়া এই প্ৰতিযোগিতাত পিলিক চৌধুৰী সোঁৱৰণী ফুটবল শাখাত 15 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীয়ে অংশ ল'ব পাৰিব। একেদৰে 17 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে দেওকণ সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত জিলাখনৰ সকলো বিদ্যালয়কে অংশ ল'বলৈ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে আহ্বান জনাইছে।

0: জাহ্নবী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নবীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। এই শিতানত অলিম্পিয়ান ডিনিধি ডেছিংগুৱে 2 মিনিট আৰু 3.7 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক হস্তগত কৰে। আমিৰ সমষ্টিৰ বিধায়ক ডাঃ হাবিতৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ (729 কিলোহাৰ্টজ) এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক আঞ্জাম চিনেমাখনৰ পৰা আলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সমীৰৰ।

সেয়া আছিল অলকা ইয়াগনিক। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক কালিৰ টোপি লাল ৰুমাল চিনেমাখনৰ এটি গীত। গীতি গাইছে মহম্মদ ৰফিয়ে, গীতিকাৰ মজৰু।

0: जब याद किसी की आती है सिनेमाखनर परा मोहम्मद रफीर कंठर ए गीतटे हामरिसु आजर हिंदी सिनेमार गीतर अनुष्ठानटी या आकाशवाणी गुवाहाटी महाबाहु
1: आकाशत मेघे गाजे सहरत लागे भय बारिखार बानत बातपथ नदी जेन हय
2: घरत पानी सुमाले स्विच करिबो बन्ध বিদ্যুতের কামত কেতিয়াও নকৰিব দন্দ
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
1: মাত্ৰ ছয় ইঞ্চি পানীটো মানুহ উটি যায় বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনী

0: সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, বুলনিত আজি আপোনালোকৰ বাবে লৈ আহিছো স্বাৱলম্বন শিতান্তি। আজিৰ এই শিতানৰ বিষয়বস্তু বিশেষ বিশেষ এইবাবেই যে আজি আমি কেইগৰাকীমান বিজয়িনীৰ কাহিনী আপোনালোকক জনাম। বাধা নেওচি আগবাঢ়ি যাবলৈ সাহ কৰাটোতে আছে জীৱনৰ সঁচা জয়। এই কথাই প্ৰতিপন্ন কৰিছে এই বিজয়িনী নাৰীসকলে। শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰত্যাহ্বান নেওচি জীৱন জনাৰ পণ লোৱা কেইগৰাকীমান মহিলা আৰু যুৱতী, শিশুসাৰথীয়ে জীৱন বাটত আগবঢ়াৰ সাহস দিয়া চিলচিলা নামৰ মৰমলগা ছোৱালীজনী আৰু বাধাগ্ৰস্ত শিশুৰ মাতৃ হোৱাৰ নিৰন্তৰ সংগ্ৰাম চলায়ো থমকি নৰোৱা জিনা পুষ্পাৰ দৰে মহিলাসকল আক্ষৰিক অৰ্থতে বিজয়িনী। বিজয়িনী বেক্সৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰেই নহয়, এওঁলোকে প্ৰয়াস কৰিছে আত্মবিশ্বাসী হোৱাৰো। আজিৰ বুলনিৰ বিশেষ অনুষ্ঠান বিজয়িনী বেক্সৰ সৈতে, আহকচোন শুনো। শিশু সাৰথী বিগত চাৰিটা দশক ধৰি এই বেচৰকাৰী সংস্থাটোৱে চেৰিব্ৰেল পালচিত ভোগা শিশুসকলৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ বাবে একনিষ্ঠ যাত্ৰা অব্যাহত ৰাখিছে। চেৰিব্ৰেল পালচিত আক্ৰান্ত শিশুৰ শিক্ষা, পুনৰ্বাসন, স্বাস্থ্যসেৱা আৰু সামাজিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা এই সংস্থাই বিশেষ যত্নৰ প্ৰয়োজন বিচৰা ব্যক্তিসকলৰ জীৱনলৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
1: আমাৰ সৈতে আছে শিশু সাৰথীৰ কাৰ্যবাহী সঞ্চালক কেতিকী বৰদলৈ বাইদেউ। শিশু সাৰথী অনুষ্ঠানটোৰ বিষয়ে কিছু কথা আমি জানিবলৈ বিচাৰিছো আপোনাৰ পৰা।
2: নমস্কাৰ, থেংক ইউ। শিশু সাৰথী এটা স্বেচ্ছাসেৱী অনুষ্ঠান, নন প্ৰফিট অৰ্গেনাইজেচন যিটো কয়। 1987 আৰম্ভ, দুজন বাচ্চা লৈ পেলাই এজন ট্ৰেইনড

0: স্পেশাল এডুকেটর আছিলে আৰু এই দুটা বাচ্চাৰ পেৰেণ্টছ এটা সৰু গ্ৰুপ অফ পেৰেণ্টছ এণ্ড ভলণ্টিয়াৰ্ছ মিলি পেলাই চেৰিব্ৰেল পলচি থকা বাচ্চাৰ কাৰণে সেই সময়ত তেনেকুৱা সা সুবিধা নাছিলে বহুত ক্ষেত্ৰত এই বাচ্চাবোৰ মানে পেৰেণ্টছে যাৰ সুবিধা আছিলে তাহাঁতি কলিকাতাত গৈ পেলাই অলপ কনচাল্ট কৰি পেলাই অনুষ্ঠান তাতে এতিয়া নাম আছিলে স্পাষ্টিক ছ'চাইটি অফ ইষ্টাৰ্ণ ইণ্ডিয়া আজিকালি ইণ্ডিয়ান ইনষ্টিটিউট অফ চেৰিব্ৰেল পলচি বুলি কয় তাহাঁতৰ ওচৰত গৈছিলে আৰু যিজন আমাৰ ট্ৰেইনড স্পেচিয়েল এডুকেটৰ আছিলে তেখেত তাত বৃন্দা কৃষ্ণা তেখেত কলিকতাত সেই অনুষ্ঠানত আগতে কাম কৰিছিলে সেইকাৰণে তেনেকা মিলি পেলাই আৰম্ভ হ'ল হয় স্পেচিফিকেলি চেৰিব্ৰেল পলচিৰ লগত কাম কৰা শিশু সাহিত্য প্ৰথম তাৰ আগতে একচুৱেলি এটা নাম কৰা অনুষ্ঠান মনোবিকাশ কেন্দ্ৰ আছিলে তাহাঁতৰ ফ'কাছটো প্ৰাইমাৰিলি যিটো আমি আজিকালি ইণ্টেলেকচুৱেল ডিচেবিলিটি আগতে মেণ্টেল ৰিটাৰ্ডেশ্যন ৱৰ্ডটো ইউজ কৰিছিলে আজিকালি আমি ইণ্টেলেকচুৱেল ডিচেবিলিটি কওঁ বেচিকেলি তাত তেনেকৈ ল'ৰা ছোৱালীৰ লগত ফ'কাছ কৰি কাম কৰি আছিলে আৰু তাৰপিছত শিশু সাৰথী আহিলে
1: শিশু সাৰথী অসমত এতিয়া কিমান শাখা কিমান ঠাইত শিশু সাৰথীৰ সেৱাখিনি পোৱা যায়
0: শিশু সাৰথীৰ ব্ৰাঞ্চ বুলি মই ঠিক নকওঁ আমি গুৱাহাটীত বেচ হৈ পেলাই কাম কৰোঁ কেন্দ্ৰ আৰু ডিব্ৰুগড়ত যিটো আসাম মেডিকেল কলেজৰ পিডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ লগত আমি মিলি পেলাই আমাৰ আৰ্লি ইণ্টাৰভেনশ্যন ছাৰ্ভিচেছৰ টীমৰ মানুহ দুজন আছে তাত 2021ৰ পৰা আমি তাত কাম আৰম্ভ কৰিছিলোঁ ডেইলি ছাৰ্ভিচ পোৱা দুটা ঠাইত তেনেকৈ আমি কাম কৰি আছোঁ গুৱাহাটী এবং ডিব্ৰুগড় ইয়াৰ বাহিৰে ডিব্ৰুগড়ৰ যিগৰাকী দুজন আছে আমাৰ টীম তাহাঁতি এতিয়া মাহত দুবাৰকৈ লখিমপুৰ মেডিকেল কলেজত গৈ পেলাই সেৱা দিয়ে আৰু ইয়াৰ পৰা আমাৰ টীম গোৱালপাৰা যায় বামুনিগাঁও বুলি এটা জেগা আছে কামৰূপ দক্ষিণ কামৰূপত ৰঙিয়াত যায় মৰিগাঁও আৰু গোলাঘাটতো আমাৰ ছাৰ্ভিচেছ আগবঢ়াব লাগে আমি আউটৰিচ ছাৰ্ভিচ বুলি কওঁ আৰু তেনেকৈ গৈ গৈ সেৱা আগবঢ়ায় তাৰ বাহিৰেও কোনোবাই মাতিলে কোনোবাই অনুষ্ঠানক ছাপৰ্ট কৰাৰ কাৰণে কিবা ছাৰ্ভিচ দিব হ'লে আমি সদায় প্ৰস্তুত আৰু আমি যাওঁ এণ্ড বুলি পেলাই এটা অনুষ্ঠান আছে চিৰাং ডং ৰৌমাৰী বুলি এটা জেগাত তাতেও আমাৰ টীম তিনিমাহ মূৰে মূৰে যায় এনেকৈ আমি আমাৰ উদ্দেশ্যটো হ'ল যে আমি আমাৰ সেৱাবোৰ যিবোৰ ল'ৰা ছোৱালীবোৰ গুৱাহাটী বা মানে টাউন এৰিয়াত ছাৰ্ভিচেছবোৰ এভেইল কৰিব নোৱাৰে আৰু বঞ্চিত হৈ আছে কোনো সেৱাৰ পৰা তাহাঁতক আৰু যিমান পাৰোঁ সোনকালে
1: ওচৰৰ পৰা
0: গৈ পেলাই তাহাঁতক ছাৰ্ভিচ দিব পাৰোঁ যদি আৰু মেইন উদ্দেশ্যটো হ'ল যে সেইটো প্ৰাইমাৰিলি আমাৰ আৰ্লি ইণ্টাৰভেনশ্যন ছাৰ্ভিচ যেতিয়া কওঁ মানে যিমান সোনকালে গৈ ছাৰ্ভিচটো আৰম্ভ কৰিব পাৰোঁ সিমানে চান্সেছ অফ যিটো আমি কওঁ মানে ডিচেবিলিটিটো মিনিমাইজ কৰিবৰ প্ৰস্পেক্ট আছে আৰু বয়স হৈ গ'লে কিছুমান বস্তু বিশেষকৈ চেৰিব্ৰেল পলচিৰ নিচিনা এটা কণ্ডিশ্যন যিটো ফিজিকেল প্ৰব্লেম হয় এইবোৰ মানে মাছলছ টাছলছ চব টাইট হৈ যায় দিগদাৰ হয় তাৰপিছত
1: কমি থাকিব
0: হয় সেইবোৰ ধৰণৰ মানে সুবিধাৰ কাৰণে আমাৰ ফ'কাছটো আৰ্লি ইণ্টাৰভেনশ্যনৰ ওপৰত
2: শিশু সাৰথীৰ এই যাত্ৰাৰে এক অনন্য আৰু অনুপ্ৰেৰণাদায়ক অধ্যায় হৈছে বিজয়িনী বেগছ সমাজৰ বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি আগবাঢ়িবলৈ বিচৰা কেইগৰাকীমান মহিলাৰ সপোন সাহস আৰু অধ্যৱসায়ৰ ফচল এই উদ্যোগ বেকিঙৰ মিঠা সুবাসৰ সৈতে ইয়াত মিহলি হৈ আছে আত্মবিশ্বাস আত্মমৰ্যাদা আৰু স্বাৱলম্বিতাৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী কেফে আণ্ডাৰ দ্য মেংগ' ট্ৰী এই বাক্যশাৰীৰে শিশু সাৰথীৰ চৌহদৰ আমগছ এজোপাৰ তলৰ সুশীতল পৰিৱেশত এওঁলোকে গঢ় দিছে বিজয়িনী বেগছ নামৰ কেফেখন শিশু সাৰথীৰ বিজয়িনী গোটে আৰম্ভ কৰা এই যাত্ৰাৰ বিষয়ে আমাক জনাইছে শিশু সাৰথীৰ অনুষ্ঠান প্ৰবন্ধক স্বাস্থ্যতী শইকীয়াই
1: আজিৰ পৰা 4 দশক পূৰ্বে শিশু সাৰথীৰ জন্ম হৈছিল নহয় জানো শিশু সাৰথীয়ে বাধাগ্ৰস্ত শিশুসকলক কিদৰে আগবঢ়াই নিছে আৰু শিশু সাৰথীৰ যিখিনি শিশু ইয়াত আহে শিশুসকলৰ মাতৃসকলক লৈও যে কিবা এটা কৰিব পাৰি সেইখিনি কথা শিশু সাৰথীয়ে কেতিয়াকে চিন্তা কৰিছিল
3: শিশু সাৰথী 1987তে প্ৰতিষ্ঠা হৈছিলে তেতিয়াৰ পৰা বাধাগ্ৰস্তসকলৰ বিভিন্ন দিশৰ উন্নয়নৰ কাৰণে শিশু সাৰথীয়ে কাম কৰি আহিছে এতিয়া বৰ্তমান শিশু সাৰথীয়ে আমি 4টা দিশত কাম কৰোঁ

মানে শিক্ষা, হেলথ, স্বাস্থ্য, ভকেশনেল ইউনিট যোনটো স্কিল ডেভেলপমেন্ট বুলি আমি কয়, দক্ষতা বিকাশ, আৰু লগতে আমাৰ ৰাইটছ এণ্ড এডভকেচি, অধিকাৰৰ ওপৰত আমি কাম কৰোঁ। এই গোটেইকেইটা দিশত এজন বাধাগ্ৰস্ত ব্যক্তি বা বাধাগ্ৰস্ত শিশুৰ সকলো দিশ সামৰি পেলাই আমি চাৰিটা দিশত আমি কাম কৰোঁ। দক্ষতা বিকাশৰ যোনটো আমাৰ ইউনিট, সেইটো আমি নতুনকৈ আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ ভকেচনেল ইউনিট এটা আছিলে, কিন্তু একেবাৰে ভালদৰে যদি আমি চিন্তা কৰিবলৈ ল'লোঁ যে শিশুসকল 18 বছৰলৈকে ইয়াতে থাকে, পঢ়া শুনা যোনখিনি স্পেচিয়েল এডুকেশ্যন যোনখিনি আছে বা যোনখিনি ইনক্লুচিভ এডুকেশ্যন আছে সেইখিনি শিশুসাৰ্থীত দিয়া হয়, কিন্তু তাৰ পিছৰ তেওঁলোকৰ কি হ'ব, 18 বছৰৰ পিছত তেওঁলোকে কি কৰিব, শিক্ষাখিনি ইয়াত ল'লে বা যিখিনি তেওঁলোকে স্পেচিয়েল এডুকেশ্যন ল'ব লাগে সেইখিনি ল'লে, কিন্তু এজন শিশুক 18 বছৰৰ পিছত, শিশুটি 18 বছৰ যেতিয়া হৈ যায়, তাৰ পিছত তেওঁ কেনেকৈ পিছৰ জীৱনখিনি মানে তেওঁলোকে আগবঢ়াই নিব, তেওঁলোকে কেনেকৈ আৰ্থিকভাৱে সবল হ'ব, সেই কথাখিনি চিন্তা কৰি শিশুসাৰথীৰ দক্ষতা বিকাশৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে। আৰু সেই অনুষ্ঠানটোৰ লগতে আমি প্ৰথম যোনটো আমাৰ এতিয়া প্ৰজেক্ট এটা চলি আছে, যোনটো LIC হাউচিং ফাইনেন্স লিমিটেডৰ দ্বাৰা আমাক ছাপোৰ্ট কৰি আছে, তেওঁলোকে সাৰ্থক নামৰ এটা তেওঁলোকৰ প্ৰজেক্ট আছে য'ত এই বাধাগ্ৰস্ত শিশুসকলৰ দক্ষতা বিকাশৰ ওপৰত কাম কৰা হয়। আৰু শিশুসাৰথীয়ে এই সাৰ্থক প্ৰজেক্টৰ আণ্ডাৰতে এখন আমাৰ যোনখন বিজয়নী বেক্স বুলি আমাৰ যোনখন কেফে, আমি কেফে আণ্ডাৰ দ্য মেংগো ট্ৰিক আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ। বাধাগ্ৰস্ত যিসকল মহিলা আছে বিজয়নী নেটৱৰ্কৰ, তেওঁলোকক আমি প্ৰথমতে ইয়াত অন্তৰ্গত কৰিছিলোঁ। তাৰপিছত তেওঁলোকে যেতিয়া বেকিঙৰ কিছুমান প্ৰশিক্ষণ ল'লে IHMৰ দ্বাৰা, সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকে যিখিনি বস্তু উৎপাদিত কৰিলে আৰু সেই বস্তুখিনি আমি নাম দিলোঁ বিজয়নী বেগছ, যিহেতু তেওঁলোক বিজয়নীৰ মেম্বাৰ আছিলে, সদস্য আছিলে বিজয়নী নেটৱৰ্কৰ। সেই সদস্যসকলে বস্তুখিনি খুব ধুনীয়াকৈ বনাইছিলে কাৰণে আমি সেই বস্তুখিনিৰ নাম বিজয়নী বেগছ হিচাপে আমি আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে যেতিয়া আমি বিজয়নী নেটৱৰ্কখন আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি তেওঁলোকক আমি বিভিন্ন দিশত সবল কৰিবলৈ চেষ্টা কৰিছোঁ, যে তেওঁলোকক আমি সজাগ কৰিবলৈ চাইছিলোঁ বিভিন্ন দিশত, যেনেকৈ ল যিখিনি আছে মহিলাৰ কাৰণে, যিখিনি সুবিধা সমাজত আছে, বা কেনেকৈ আমি সমাজৰ আগত নিজকে মানে দেখাব লাগে, কেনেকৈ আমি কথা ক'ব লাগে, বহুত সৰু সৰু কথা তেওঁলোকক আমি সজাগ কৰিছিলোঁ। তেতিয়া তাৰ পিছৰ পৰা আমি গম পালোঁ যে আমি অকল তেওঁলোকক এনেকৈ সজাগ কৰিলে বা কথাখিনি তেওঁলোকক বুজালেই নহ'ব, এনেকুৱা কিছুমান সদস্য আছিলে যিসকলে মানে অহা যোৱাৰ সেই ভাড়াটো দিব নোৱাৰিছিলে নিজে, আৰু ফলত মাক দেউতাকৰ পৰাও গালি খাইছিলে, যে পেৰেণ্টছে অভিভাৱকে এইটো কৈছিলে যে সদায় সদায়নো শিশুসাৰ্থীত গৈ পেলাই কি কৰ, কি শিকিবলৈ যাওঁ, আৰু আমি সদায় তহঁতক এনেকৈ অহা যোৱাৰ ভাড়াটো দি থাকিব নোৱাৰোঁ। তেতিয়া আমি এইটো অনুভৱ কৰিছিলোঁ যে আৰ্থিকভাৱে যিটো হেৰি হয়, স্বাৱলম্বী হয়, সেইটো আটাইতকৈ প্ৰয়োজনীয়। তেতিয়া আমি চিন্তা কৰিলোঁ যে তেওঁলোকক আমি কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ। সেই কথাটো যেতিয়া আমি চিন্তা কৰিলোঁ, আৰু তেতিয়ালৈকে কেইগৰাকীমান বিজয়িনী সদস্যই এটা ট্ৰেইনিং প্ৰশিক্ষণ তেওঁলোকে লৈছিলে, তেতিয়া আমি তেওঁলোকক সেই প্ৰশিক্ষণৰ কামখিনি আকৌ কৰাবলৈ আৰম্ভ কৰিলোঁ, যেনেকৈ বিস্কিট বনোৱা, কেক বনোৱা, সেইখিনি কৰোঁতে দেখিলোঁ যে তেওঁলোকে সেই কামখিনি খুব সুন্দৰভাৱে কৰিছিলে। তাৰপিছতে আমি আকৌ এটা প্ৰশিক্ষণৰ আয়োজন কৰিলোঁ, যোনটো ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট গুৱাহাটীৰ পৰা আমি সেইখিনি কৰাইছিলোঁ। সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকে আৰু ভালকৈ বনাবলৈ শিকিলে। বিজয়িনী সদস্যসকলৰ লগতে আমি কিছুমান এনেকুৱা যোনসকল বেছি মানে আগ্ৰহী আছিলে তেনেকুৱা আমি অভিভাৱককো আমি অন্তৰ্গত কৰিলোঁ, যিসকলে খোৱা বনোৱাত তেওঁলোকে বহুত আগ্ৰহী আছিলে, কিন্তু তেওঁলোকে নাজানিছিলে যে সেই বস্তুখিনি বনায়ো যে তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব পাৰে, সেই কথাটো তেতিয়ালৈকে তেওঁলোকে অনুভৱ কৰা নাছিলে। তাৰপিছতে আমি যেতিয়া বিজয়িনী বেগছখন আৰম্ভ কৰিলোঁ, আমি এখন ফুড মেলা আয়োজন কৰিলোঁ, য'ত আমি সকলো অভিভাৱকে তেওঁলোকৰ নিজৰ নিজে যি বনাব পাৰে সেই বস্তুখিনি লৈ আহিবলৈ দিলোঁ। তেনেকৈ অভিভাৱকৰ মাজতো এই বস্তুটো বহুত সজাগতা এটা আহি গ'ল, যে তেওঁলোকে যোনটো পাকঘৰত এনেই পৰিয়ালৰ কাৰণে যোনটো বনাই আছিলে সেই বস্তুটোৰ পৰা যে তেওঁলোকে আৰ্থিকভাৱেও মানে সবল হ'ব পাৰে, এই কথাটো তেওঁলোকৰ মনত আহিলে। তেতিয়াৰ পৰা আমাৰ লগতো দুগৰাকী এতিয়া অভিভাৱক জড়িত হৈ আছে, বিজয়নীৰ যোনসকল মানে সদস্য আছিলে মহিলা সদস্য, তেওঁলোকৰ ভিতৰত এতিয়া 4-5 গৰাকীয়ে ইয়াতে খুব সক্ৰিয়ভাৱে কাম কৰি আছে, আৰু লগতে অভিভাৱকসকলে
কাম কৰি আছে। এতিয়া যেতিয়া আমি বিজয়নী নেটৱৰ্কৰ কথা কওঁ বা মহিলা বাধাগ্ৰস্ত মহিলাৰ কথা কওঁ, তেতিয়া আমি দেখোঁ যে এনেই আমি যদি আমি সমাজলৈ চাওঁ তেতিয়া আমাৰ মহিলাসকলৰে বহুত অসুবিধা, কিন্তু বহুতখিনি আমি ডিস্ক্ৰিমিনেশ্যনৰ সন্মুখীন হওঁ, সাধাৰণ মহিলাখিনিয়ে সন্মুখীন হৈ থাকোঁ। আৰু যেতিয়া এগৰাকী মহিলা বাধাগ্ৰস্ত হয় তেতিয়াহ'লে সেই

0: বস্তুখিনি মাত্ৰাটো বাঢ়ি গৈ থাকে। প্ৰথম কথাটো তেওঁ এগৰাকী মহিলা, সেইটো কাৰণে সেই ডিস্ক্ৰিমিনেশ্যনখিনি তেওঁলোকে বৈষম্যখিনি সন্মুখীন হয়। তাৰ লগতে মহিলা হোৱাৰ লগতে তেওঁ এজন এগৰাকী বাধাগ্ৰস্ত মহিলা, তেওঁৰ শৰীৰত এটা অসুবিধা আছে, তেওঁ শাৰীৰিকভাৱে বা মানসিকভাৱে তেওঁ বাধাগ্ৰস্ত, সেইটো কাৰণে আৰু এটা বৈষম্য তেওঁৰ লগত, সমাজে আৰু এটা বেলেগ হীন চকুৰে তেওঁক চাবলৈ ধৰে। আৰু তাৰ লগতে কি হয়, যেতিয়া বাধাগ্ৰস্ততাটো তেওঁ জীৱনত আহি যায়, তেওঁ শিক্ষাৰ ক্ষেত্ৰত অসুবিধা পাব, শিক্ষা লোৱাৰ ক্ষেত্ৰত, শিক্ষা লোৱাৰ ক্ষেত্ৰত যেতিয়া অসুবিধাটো পাব, কাৰণ আমি জানো যে আমাৰ সমাজে পটককৈ অতি সোনকালে বাধাগ্ৰস্তসকলক গ্ৰহণ নকৰে, শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পায়, সেইটো কাৰণে শিক্ষাটো যেতিয়া তেওঁলোকে নাপাব, তেতিয়া শিক্ষা নোপোৱাৰ লগে লগে তেওঁলোকৰ কাৰণে যোনটো আৰ্থিক সবলীকৰণৰ কথা আহে, সেইটোও পিছ পৰি যায়, তেওঁলোকে আৰ্থিকভাৱেও সবল নহয়, ফলত তেওঁলোকে সদায় পিছ পৰি থাকিব লগা হয়। সেইকাৰণে বাধাগ্ৰস্ত মহিলাৰ জীৱনটো খুব দুখত যায়, খুব বেয়াকৈ যায় মানে, কাৰণ তেওঁলোকে আৰ্থিকভাৱে সবল নহয়। সেইটো সেই কথাখিনি চিন্তা কৰি বিজয়নী বিক্সখন আৰম্ভ কৰা হৈছে, যাতে তেওঁলোকে আৰ্থিকভাৱে
1: আত্মনিৰ্ভৰশীল
0: হ'ব পাৰে। হয়,
2: শিশু সাৰথীৰ পৰাই শিক্ষা লাভ কৰি জীৱনে দিয়া সীমাবদ্ধতাক অতিক্ৰম কৰা এগৰাকী যুৱতী চিলচিলা। আহকচোন চিলচিলাৰ মুখেৰে শুনো বিজয়নীৰ সৈতে তেওঁৰ সপোনৰ বাটেৰে আগবঢ়াৰ কাহিনী।
3: মই শিশু সাৰথী 1993 অহা, মোৰ স্কুলিং যিখিনি মানে শিক্ষাৰ হেৰি শিশু সাৰথীতে মই কৰিছিলোঁ। মই অপেন স্কুলৰ পৰা মই মেট্ৰিকটো দিছিলোঁ। তাৰপিছত আমি মানে যিখিনি ছোৱালী ওমেন উইথ ডিচেবিলিটি আছিলে, কিছুমানে ঘৰত সেনেকৈ সোমাই গ'ল আৰু কিছুমান এনেকৈ স্কুলত অলপ চলপ অহা যোৱাকৈ এনেকৈ থাকে। তো আমি তেতিয়া আমি চিন্তা কৰিলোঁ, তেতিয়া আৰমাণ্ডাই আমাক কৈছিলে, ইয়াত যোন আগৰ এক্সিকিউটিভ ডাইৰেক্টৰ আৰমাণ্ডা আছিলে, তেওঁ কৈছিলে যে গোটেই ওমেন্সখিনি কেনেকৈ আমি বাহিৰত আনিব পাৰোঁ। তো তেওঁ আমাক ক'লে যে এটা নেটৱৰ্ক খোলা, তো এনেকৈ নেটৱৰ্কটোৰ নাম দিয়া। তাৰপিছত তেওঁ আমাক নেটৱৰ্কটো এনেকৈ গোটেইখিনি কেনেকৈ কৰিব লাগে শিকাই দিছিলে। তাৰপিছত আমি নেটৱৰ্কটো গঢ়িলোঁ, যিটো নাম দিছিলোঁ আমি বিজয়নী নেটৱৰ্ক বুলি পেলাই। নিজৰ যিখিনি মনৰ কথা থাকে বা যিখিনি প্ৰব্লেম থাকে, সেইখিনি কেনেকৈ শ্বেয়াৰ কৰিব লাগে, সেইখিনি ক'বলৈ আমাৰ কোনো তেনেকুৱা ঠাই নাছিল বা তেনেকুৱা কোনো হেৰি নাছিলে। এই নেটৱৰ্কটোৰ থ্ৰুৰে আমি সেই প্লেটফৰ্মটো দিয়াৰ চেষ্টা কৰিছিলোঁ। আইনৰ কথা, তাৰপিছতে যিখিনি ঘৰতে তেনেকুৱা কিবা এবিউজ হোৱা বা তেনেকৈ কেনেকৈ কাৰ ওচৰলৈ গ'লে সেইখিনি সমাধান হ'ব, তো তেনেকুৱাবোৰ কথা আমাক শিকাইছিলে এই নেটৱৰ্কটোত। আৰু ট্ৰেইনিং হৈছিলে, তেনেকুৱা ৱৰ্কশ্বপ হৈছিলে, আৰু তেনেকুৱা এনেকুৱা ধৰণৰ যিবোৰ ৱৰ্কশ্বপ বেলেগ বাহিৰতো হয়, আমি আমাক তাত এটেণ্ড কৰিব দিছিলে। এই গ্ৰুপটোৰ পৰাই আমি তেনেকুৱা কিছু কিছু আমি মিটিং মানে মাহৰ মূৰত, ছমাহৰ মূৰত তেনেকৈ মিটিং পাতোঁ।
1: কিমান মহিলা জড়িত হৈ আছে
3: আমাৰ ইয়াত এতিয়া বৰ্তমান 40-45
1: মহিলা গুৱাহাটীৰ,
3: নাই গুৱাহাটীৰ বাহিৰৰো আছে।
1: হয়, গুৱাহাটীৰ বাহিৰৰ যিখিনি তেওঁলোকৰ লগত যোগাযোগটো কেনেকৈ হয়?
3: আমি ফোনত কৰোঁ, তাৰপিছত তেনেকৈ মিটিং হ'লে মিটিঙত হেৰি কৰোঁ, আৰু আমাৰ অকেশ্যনবিলাক হৈ থাকে, যিবোৰ প্ৰগ্ৰাম হৈ থাকে তাত তেওঁলোকক আমি ইনভাইট কৰোঁ, আহি পেলাই তেনেকৈ আহে, তেওঁলোকে আমাৰ লগত জইন কৰে।
1: বিজয়নী গোটেই বেলেগ ধৰণৰ কামো কৰি আছে, তাৰ মাজতে এই কেফেখন এখন নহয় জানো?
3: হয়,
1: এই কেফেখন খোলাৰ চিন্তাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল বা কেনেকৈ তাৰ আৰম্ভণিটো হৈছিল, প্ৰশিক্ষণ লোৱা হৈছিল চাগে?
3: আমি কেইজনমানো মানে আমি ইয়াতে শিশু সাৰথীতে ISMৰ 2009 আমাক মানে এটা ট্ৰেইনিং দিয়াইছিলে। তাৰপিছত শিশু সাৰথীত বহুত সৰুৰ পৰাই আমি যিটো বেকিঙৰ হেৰিটো অলপ অলপকৈ আমি আমাক শিকায়ে গৈছিলে সৰুৰ পৰাই। তো তাৰপিছত ভাবিলে যে মানে আমি ইয়াতে ডাঙৰকৈ কিবা সেনেকুৱা কৰিব পাৰোঁ নেকি, তো সবৰে চিন্তা চৰ্চাত লৈ পেলাই সাৰথী ইয়াতে আমাক এই কেফেখন আমাক ষ্টাৰ্ট কৰাই দিলে। 2023 আমি এখন কেফে ষ্টাৰ্ট কৰিছিলোঁ, আৰু তাৰপিছত আমি বিজয়িনী যিখিনি আমাৰ মেম্বাৰ আছিলে সেই মেম্বাৰখিনি আমি চাৰিজনে ইয়াতে এইটো লগ লাগি পেলাই কৰি আছোঁ বৰ্তমান। আৰু লগতে আমাক এতিয়া হেল্প কৰে আমাৰ ইয়াৰে যিখিনি পেৰেণ্টছ আছে, তাৰে দুগৰাকীয়ে আমাক হেল্প কৰে, আৰু প্লাছ আমাৰ এজন কেয়াৰ গিভাৰ, তেওঁ হেল্প কৰে, এজনী বাই আছে আমাৰ।
1: উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীখিনি ক'ত বিক্ৰী কৰা হয়?
3: মানে আমাৰ এই যিখিনি আমাৰ স্কুলৰ যিখিনি প্ৰগ্ৰাম হয়, ৱৰ্কশ্বপ, ট্ৰেইনিং যিখিনি হৈ চলি থাকে, সেইবিলাকতো আমি হেৰি কৰোঁ গোটেইখিনি, কেকৰ পৰা বিস্কুট, তাৰপিছতে শিশু সাৰথীৰ যিখিনি কলিগ ষ্টাফৰ যিখিনি বাৰ্থডে আমাৰ মান্থলি চেলিব্ৰেশ্যন কৰা হয় আমিয়ে দিওঁ, বাৰ্থডে কেক, তাৰপিছতে কাৰোবাক তেনেকুৱা বিস্কুট লাগিলে, ছেণ্ডউইচৰ অৰ্ডাৰ থাকে, মানে লাঞ্চটোৰ কেতিয়াবা কেতিয়াবা অৰ্ডাৰ লৈ লওঁ, যিখিনি মানে প্ৰগ্ৰাম থাকে ইয়াতে, ৱৰ্কশ্বপ বা ট্ৰেইনিং থাকে তেনেকুৱা টাইপৰ।
1: আৰু ইয়াৰ বাহিৰতো

0: চিনাকি যিখিনি আছে আগৰ পুৰণা তেওঁলোকেও আমাক অৰ্ডাৰ দিয়ে। আৰু তাৰপিছত আমি লাহে লাহে জমেটোৰ পৰা এইটো এটা ষ্টাৰ্ট কৰিম বুলি ভাবি থৈ অলৰেডি কাম চলি আছে।
1: গুৱাহাটীৰ মহিলাসকলে তেওঁলোকে বিজয়িনীৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি আপুনি নিশ্চয় ভাবে?
0: ভাবোঁ, কাৰণ বহুতেই বিজয়িনীত যিটো আমাৰ নেটৱৰ্ক আছে তাত আহি পেলাই বহুতৰ মানে কি মনোবলটো বহুত বাঢ়িছে। আৰু তাৰপিছতে তেওঁলোকে নিজে নিজে ধৰণৰ বহুতেই ছেটেলো হৈছে। আৰু তাৰপিছতে আৰু যিখিনি ছোৱালী আছে আমাৰ যিটো এতিয়া কেফে আছে, আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ এই কেফেখন বাহিৰত গুচি যায়, ইয়াতে ভিতৰত যাতে নাথাকে,
1: যাতে পৰিসৰটো বৃদ্ধি পায়।
0: আৰু তাৰপিছত সেই কেফেখনত আমি চেষ্টা কৰিম যাতে যিহেতু ডিচেবল যিখিনি মানুহ আছে তেওঁলোকক মানে এতিয়ালৈকে কোনো তেনেকৈ চাকৰি বা কোনো তেনেকুৱা হেৰিত মানে আজিলৈকে ভালকৈ ছেটেল কৰি দিয়াই নাই বা দিব নিবি

0: পিছত সেই কেফেখনত আমি চেষ্টা কৰিম যাতে যিহেতু ডিচেবল যিখিনি মানুহ আছে তেওঁলোকক মানে এতিয়ালৈকে কোনো তেনেকৈ চাকৰি বা কোনো তেনেকুৱা হেৰিত মানে আজিলৈকে ভালকৈ ছেটেল কৰি দিয়াই নাই বা দিব নিবিচাৰে, আৰু যিহেতু আমাক পটককৈ মানুহে একচেপ্ট কৰিব নিবিচাৰে, আমি বিচাৰিম যাতে এই কেফেখনৰ থ্ৰুৰে তেওঁলোকে যাতে সুযোগ পায়। আৰু এইটো ফিলিং হ'ব নালাগে যে আমিও বেলেগ, আমি যেতিয়া আমিও এতিয়ালৈকে ভাবিয়ে থাকোঁ আমি সদায় বেলেগে চাগে, কাৰণ আমাক মানুহে টিপটো এনেকুৱাই কৰে ন, তো সেইটো আমি তাহাঁতক বিচাৰিম যে তাহাঁতে যাতে সেই বস্তুটো পিছলৈকে ভাবিব লগা নহয় আৰু ইয়াতে যাতে সেই কাম কৰাৰ সেই সুযোগটো যাতে তেওঁলোকে বা আমি সেইটো পৰ্যায়লৈ যাব বিচাৰিছোঁ।
1: বিজয়নীৰ সদস্যা জিনা বেগমে আমাক জনালে তেওঁৰ অনুপ্ৰেৰণাদায়ক অভিজ্ঞতাৰ কথা।
2: নমস্কাৰ, মোৰ নাম জিনা বেগম, মোৰ ঘৰ নলবাৰী আৰু আমি থাকোঁ বেলতলা বনগাঁও মাজিপাৰা, আৰু মোৰ ল'ৰাৰ নাম মহম্মদ ইদুল হক।
3: ইদুলক লৈ আপুনি শিশুসাৰথীত প্ৰৱেশ কৰিছিল,
2: হয়,
3: এই যাত্ৰাটোৰ কথা অকণমান আমাক কওকচোন। শিশুসাৰথীৰ সৈতে
2: মই 2020 আহিছিলোঁ শিশুসাৰথী, তেতিয়া মোৰ ল'ৰাৰ ইয়াৰ্ছ আছিলে 5 ইয়াৰ্ছ, তো সি তেতিয়া মানে চিপি আছিলে, মই তাক মানে গোচত লৈ কিনে শিশুসাৰথী আহিছিলোঁ। ভাবিছিলোঁ যে মোৰ ল'ৰাটো মানে স্কুল যাব নেকি, এনেকুৱা স্কুল আছে নেকি, মই মানে এইবিলাক একো গম পোৱা নাছিলোঁ। যেতিয়া মানে মই শিশুসাৰথীত আহিলোঁ মানে মই ভাবিলোঁ হয় মোৰ ল'ৰাই এনেকুৱা নহয়, মানে চব ল'ৰা ছোৱালীৰে এইটোৱে প্ৰব্লেম। তেতিয়া মানে মই এজন ছিংগল মাদাৰ হয়, মোৰ ল'ৰা যেতিয়া 2 ইয়াৰ্ছ আছিলে তেতিয়াই মোৰ হাজবেণ্ডৰ লগত এৰাৰি হৈ গ'ল। তেতিয়া মই ভাঙি পৰিছিলোঁ যে মোৰ ল'ৰাক মই কেনেকৈ ডাঙৰ কৰিম, মই তাক লৈ কিনে কি মানে কৰিম, এতিয়া তাক তো ধৰি লওক মই জব কৰিব নোৱাৰোঁ, তাক এৰিবও নোৱাৰোঁ, তো মানে মই বহুত ভাঙি পৰিছিলোঁ মাজতে, তাক মই কেনেকৈ ডাঙৰ কৰিম। বিশেষকৈ মোৰ ঘৰৰ প্ৰব্লেম বহুত হয়, ঘৰৰ মানে পৰিৱেশটো ইমান ভাল নহয়, মানে আৰ্থিকভাৱে বহুত দুৰ্বলতা হয়। ইয়াতে আহিলোঁ মানে ইয়াৰে মানে যিমান ষ্টাফৰ মেম ছাৰ্জ আছে বহুত মানে হেল্প কৰিছে মোক, মোৰ কথাবিলাক গম পাই কিনে। তাৰপিছৰ পৰা মই ইয়াতে বিজয়নী গ্ৰুপৰ লগত জইন হ'লোঁ মানে, আৰু এতিয়া মানে মই মোৰ ল'ৰাকো মই টাইম দি আছোঁ, মই নিজেও আগবাঢ়ি গৈ আছোঁ, মানে মই পিছপৰি যাব নিবিচাৰোঁ। আৰু মই এইটো কেতিয়াও নাভাবোঁ যে মোৰ ল'ৰাটোৰ জ্বৰ বা চৰ্দি কাহ নেকি আজি আছে কাইলৈ ভাল হৈ যাব, তাতো সিটো 100% ভাল নহয়, হয়তো 50% হ'ব পাৰে, কিন্তু মই হাৰি যোৱা নাই। মই এইটোৱে মানে ওপৰলৈ জনাত বিচাৰিছোঁ মোৰ ল'ৰাক মই কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, মই কেনেকৈ আগবাঢ়িব পাৰোঁ। আৰু মেমহঁতে মোক বহুত ছাপৰ্ট কৰে, আৰু ইয়াত যিখিনি আমাৰ বিজয়নী গ্ৰুপত মানে আছে বহুত ভাল হয়, আমাক বহুত বুজি পায়, বহুতখিনি হেল্প কৰে। আৰু কেতিয়াবা মানে আহিব নোৱাৰিলেও যদি কওঁ এনেকুৱা প্ৰব্লেম, তো একো নাই মানে বুজি লয় আৰু কথাবিলাক বুজি পায়। তো ইয়াতে আহি কিনে মোৰ বহুত ভাল লাগিছে, আৰু যেতিয়াৰ পৰা মই বেকাৰী মানে এইটোত কৰিছোঁ বেকিং ক্লাছটো, মই কিন্তু ভবাই নাই যে মই পাৰিম নেকি আগবাঢ়িব কাৰণে ল'ৰালৈ কিনে, মই নোৱাৰিম চাগে মই এনেকৈ ভাবিছিলোঁ, কিন্তু মেমৰ ছাপৰ্টত বা আমাৰ বিজয়নী গ্ৰুপত যিখিনি আমাৰ ল'ৰা ছোৱালী আছে এইখিনিক লৈয়ে মানে মই আগবাঢ়িব পাৰিছোঁ। আৰু মই ভাবিছোঁ যে মোৰ ল'ৰাটোৱে এনেকুৱা নহয়, মানে আমাৰ ইয়াতে যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰে একেটাই প্ৰব্লেম, যদি সিহঁতে পাৰিছে মোৰ ল'ৰাটোক লৈ মই কিয় নোৱাৰিম, ময়ো নিশ্চয় পাৰিম। তো সেই ভাবি মেলি কিনে ইহঁতক চাই কিনে মানে এইখিনি আগবাঢ়িব পাৰিছোঁ, আৰু ইয়াতে কাম কৰি মোৰ বহুত ভাল লাগিছে। মই ইয়াতকৈ মানে আৰু আগৰ পিনে যাব বিচাৰোঁ, আৰু কিবা কৰিব বিচাৰোঁ। মানে প্ৰব্লেমটোতো মানুহৰ চবৰে থাকে ন লাইফত, কিন্তু আমি সেইটো লৈতো পিছপৰি থাকিলে নহ'ব। এতিয়া মোৰ ঘৰত মানে 3টা পেচেণ্ট ক'ব গ'লে, মোৰ দেউতা ছিৰিয়াছ হয় চুগাৰ পেচেণ্ট, প্ৰেচাৰ হাই, তো মাও মানে চকুৰ অপাৰেশ্যন, তো মোৰ ল'ৰাও তেনেকুৱা, কেতিয়া চিজাৰ আহি যায় কেতিয়া হস্পিটেল যাব লাগে মানে ক'বই নোৱাৰোঁ মই। কিন্তু সেই ভাবি কিনে মই ঘৰত সোমাই নাথাকোঁ, মই ওলাই আহিলে ইয়াত আহিলে মই মানে কিবা এটা শান্তি পাওঁ।
1: সন্তানক শিশুসাৰথীত নামভৰ্তি কৰোৱাৰ পাছত নিজেও অনুষ্ঠানটোৰ সৈতে জড়িত হৈ পৰিছিল পুষ্পা বৰাই। সন্তানক দিনটোৰ বাবে শিশুসাৰথীলৈ আনি ৰৈ থকা সময়খিনি বিজয়নী গোটক দিছিল তেওঁ।
4: আপোনাৰ নামটো?
5: মোৰ নাম পুষ্পা বৰা।
4: শিশুসাৰথীৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে?
5: মই মোৰ ল'ৰা শিশুসাৰথীলৈ আনিছিলোঁ 2022 চনত, 4 বছৰ।
4: কেনেকুৱা আপোনাৰ অভিজ্ঞতা এই ইয়াৰ সৈতে জড়িত হোৱাৰ অভিজ্ঞতা?
5: ভাল লাগিছে, বহুত ভাল লাগিছে। আগতে মানে কি হৈছিলে, অকণমান মানে ল'ৰাটোক লৈ পিনি অকণমান ডিপ্ৰেশ্যনত যোৱা দিনা হৈ গৈছিলোঁ।
4: হয়,
5: কিন্তু মানে কি হৈছে, ইয়ালৈ আহি পিনি ইহঁতৰ লগত থাকি মানে ইহঁতৰ পৰা আমি সাহস পাইছোঁ যে দিব্যাংগ মানে মানুহে কয় যে বিকলাংগ বা এনেকুৱা বাচ্চাই কোনো কাম কৰিব নোৱাৰে, কিন্তু ইহঁতে যে এটা এনেকুৱা এটা লৈ পিনি যেনে কাম কৰিব পাৰিছে, ইহঁতেও এটা দেখি পিনি আমি মানে বহুতখিনি সাহস পাইছোঁ। আমাৰ এজ এ মাদাৰ হিচাপে বা পেৰেণ্টছ হিচাপে আমি বহুতখিনি সাহস পাইছোঁ ইহঁতৰ পৰা।
1: জীৱনত এটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেই প্ৰত্যাহ্বানটো নেওচি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাক নিশ্চয় শিশু সাৰথী আৰু বিজয়িনী দুয়োটাই আপোনাক এটা সাহস দিছে অৱলম্বন হিচাপে আছে ন?
5: যেতিয়া মই ল'ৰাটোৰ কথা গম পাইছিলোঁ যে তাৰ এনেকুৱা এটা প্ৰব্লেম আছে

0: ইমানটো গম নাপাওঁ যে কি হয় কি কেনেকুৱা কি কথা। যেতিয়া গম পাইছিলোঁ যে ইয়াৰ এটা প্ৰব্লেম আছে, প্ৰব্লেম হোৱাৰ পিছত মানে কেনেকুৱা লাগিছিলে আপোনাৰ মানে একদম পৃথিৱীখন যেন গোটেই মূৰতে গোটেই ভাৰিটো পৰি গৈছে, একদম আন্ধাৰ, একো নেদেখা নাই, মানে কি কৰিম, ক'ত যাম, এনেকুৱা নিচিনা হৈ গৈছিলোঁ। তেতিয়া নেকি মানে খবৰ গম পালোঁ যে শিশু ভাৰতী এনেকুৱা এটা, ইহঁতৰ কাৰণে এনেকুৱা এটা চেণ্টাৰ আছে, ইহঁতেও মানে এনেকৈ পঢ়ি শুনি সিহঁতেও আগবাঢ়ি যাব পাৰে, বা যিটো দিশতে হওক, কোনোবাই খেলিছে, কোনোবাই কিবা কম্পিউটাৰ হওক, চইচ মতে সিহঁতে আগবাঢ়ি মানে তেওঁলোকে উলিয়াই নিয়ে। তেতিয়া ইয়ালৈ যেতিয়া আহিলোঁ, ইয়ালৈ অহাৰ পাছত আমাক মানে মনটো বহুতখিনি মানে ভাল লাগিলে আৰু। ইহঁতক মানে আমি গাৰ্জেন হিচাপে আমিও মানে কষ্ট কৰিব লগা হৈছে, কিন্তু সেইখিনি কষ্ট আমাৰ কষ্ট যেন লগা নাই, যে দেখিছোঁ ইহঁতে মানে প্ৰতিটো খোজতে ইহঁতে আগবাঢ়ি গৈ আছে। নৰ্মেল বাচ্চাৰ নিচিনা নহয়, অকণমান কষ্ট হৈছে, কিন্তু মানে প্ৰতিটো খোজতে ইহঁতে আগবাঢ়ি গৈছে। অকণমান মানে সিহঁততকৈ অকণমান দেৰি হৈছে, কিন্তু আগবাঢ়ি গৈ আছে,
1: সামকি ৰ'ব লগা হোৱা
0: নাই, মানে সেইটো কাৰণে আমাৰ মানে বহুতখিনি ভাল লাগিছে।
1: আপুনি ক'ত থাকে?
0: মই উজান বজাৰ খাৰখুলিত থাকোঁ, মালিবাগানত।
1: হয়, যিহেতু আপুনি এখন ঘৰ চম্ভালি তাৰপিছত আপুনি আকৌ ল'ৰাটোক লৈ ওলাই আহে ইয়ালৈ, কেনেকৈ আপুনি গোটেই কামখিনি মানে কি হয় কেনেকৈ মিলায়?
0: সেইটো এটা মানে বহুত ইম্পৰ্টেণ্ট হয়, এটা আমাৰ ৰুটিনৰ নিচিনা হৈ গৈছে। ধৰি লওক তাকো ইয়াকো সময় দিব লাগে, প্ৰায় এঘণ্টা ডেৰ ঘণ্টা এটা নিৰ্দিষ্ট সময়, মানে এটা সৰু বাচ্চাক যেনেকৈ সময় দিব লগা হয় এজ এ মাদাৰ হিচাপে, আমি মানে সম্পূৰ্ণ সেইখিনি এতিয়াও কৰি থাকিব লগা হয়।
1: এতিয়া কিমান বয়স হৈছে আপোনাৰ?
0: এতিয়া তাৰ 9 বছৰলৈ সোমাইছে। এতিয়াও তাৰমানে সেই অকণমানি এমহীয়া বাচ্চাটোৰ নিচিনাকৈ এতিয়াও তাক মানে কৰি থাকিব লগা হয়। ৰাতিপুৱা মানে সম্পূৰ্ণ ঘৰৰ কামখিনি কৰি তাৰ টিফিন ৰেডি কৰি, গা পা ধুৱাই, লেট্ৰিন পাচাব এইখিনি সম্পূৰ্ণ ৰেডি কৰি, ড্ৰেছ চেছ মানে স্কুলৰ ড্ৰেছ সম্পূৰ্ণ ৰেডি কৰি মেলি 9:05 থাকোঁতে ঘৰৰ পৰা ওলাই আহোঁ আৰু। ধুনীয়া এটা মানে আমাৰ ৰুটিনৰ নিচিনা হৈ গৈছে, এতিয়া মানে ভালেই লগা হৈছে।
2: আমি লগ পাইছিলোঁ বিজয়িনীৰ আন এগৰাকী সক্ৰিয় সদস্যা সংগীতাক।
3: মোৰ নাম সংগীতা ৰায়, মই ইয়াতে মেম্বাৰ আছোঁ।
1: বিজয়িনীৰ সৈতে আপুনি জড়িত কেতিয়াৰ পৰা?
3: মই 2018 পৰা জড়িত আছোঁ। ইয়াতে মই বেকিং কৰোঁ আৰু বিস্কুট চিস্কুট কেক চেক বনাওঁ আৰু হেল্প কৰোঁ, ডিল চিল বনাওঁ।
1: বিস্কুট কেনেকুৱা ধৰণৰ বিস্কুট?
3: ফ্ৰুট বিস্কুট, কনফেজ বিস্কুট আৰু চকো চিপ্ছ বিস্কুট।
2: বিজয়িনী গোটে তৈয়াৰ কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ ভিতৰত ফল মূলৰ পৰা তৈয়াৰ কৰা বিস্কুটৰ সুনাম আছে। এই বিস্কুটবিধৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে আমাক ক'লে সংগীতাই।
3: ময়দা লাগিব আৰু চেনি লাগিব, কাজু লাগিব আৰু কিচমিচ আৰু কাঠবাদাম আছে না পিস্তা এইটো লাগিব আৰু বাটাৰ আৰু বেকিং পাউডাৰ হৈ গ'ল। ইমানে
1: প্ৰকৰণটো ক'ব নেকি কেনেকৈ তৈয়াৰ কৰে?
3: মই 2 কাপ ময়দা লওঁ, 1 কাপ অইল লওঁ, অলপ 150 গ্ৰাম বাটাৰ লওঁ আৰু ব্লেণ্ডাৰ দি মিক্স কৰোঁ। মিক্স কৰি দি তাত হৈ যায়, তাৰপিছত মই ড্ৰাই ফ্ৰুটছ মিলাই ৰাউণ্ড ৰাউণ্ড কৰি বনাইছোঁ।
1: ইমানে আৰু কিবা বিশেষ, কিবা স্পেচিয়েল, কিবা বিশেষ কিবা আছে নেকি আপোনালোকৰ ইয়াত?
3: আমাৰ ব্ৰাউনি বহুত বেষ্ট আছে ইয়াতে, ব্ৰাউনি বহুত বেষ্ট বনাওঁ আমি আৰু ডোনাট বনাওঁ, চিজ কেক বনাওঁ।
1: বিজয়িনীত কাম কৰাৰ কেনেকুৱা অভিজ্ঞতাৰ বিষয়ে?
3: বহুত ভাল লাগিছে, বহুতখিনি মই শিকিছোঁ ইয়াতে আহি, আৰু আগতেতো একো নাজানো মই, ইয়াতে আহি বহুতখিনি শিকিছোঁ, বেকিং কৰি কৰিব ভাল লাগিছে, এক্সপিৰিয়েঞ্চ হৈছে মোৰ।
2: বিজয়িনী গোটৰ বিজয়িনী বেগচ কেৱল এখন কেফে বা উদ্যমিতাৰ কাহিনী মাথো নহয়, ই আত্মবিশ্বাস, সাহস আৰু মানৱীয় সম্ভাৱনাৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা। সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ মাজত লুকাই থকা প্ৰতিভা আৰু সামৰ্থক স্বীকৃতি দিয়াৰ এক সুন্দৰ উদাহৰণ বিজয়িনীৰ এই উদ্যম। বিজয়িনীলৈ শুভেচ্ছাৰে আমাৰ আজিৰ স্বাৱলম্বন সামৰিছো। প্ৰিয় শ্ৰোতা, ইমান পৰে আইডিঅ' বুলনিত স্বাৱলম্বন শিতান্তি শুনিলে। আজিৰ স্বাৱলম্বনত শিশু সাৰথীৰ বিজয়িনী নামৰ মহিলা গোটৰ সদস্যসকলৰ উদ্যমিতাৰ কাহিনী আপোনালোকে শুনিলে। গুৱাহাটীৰ বিৰুবাৰীৰ ৰামকৃষ্ণ মিছন পথত অৱস্থিত শিশু সাৰথীত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটিৰ আগ ধৰিলে নিভাৰাণী ৰায়ে। অনুষ্ঠানটিৰ প্ৰযোজনা পৰিণীতা শইকীয়াৰ। শ্ৰোতাসকল, আজি আমাৰ বুলনি সামৰাৰ সময়ো হৈ আহিল। আপোনালোক আটাইলৈ শুভকামনাৰে আজিৰ বুলনি সামৰি মই নিভাই বিদায় লৈছোঁ। নমস্কাৰ। আইডিঅ' বুলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 1 বজাত হিন্দীত আৰু 1:05

0: City this morning. And with that, we end this news bulletin.
1: Medium ভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে মণিকুন্তলা দাসৰ কণ্ঠত দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মণিকুন্তলা দাসৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা বেণুধৰ কলিতাৰ

মণিকুন্তলা দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

উপেন্দ্ৰ কলিতা আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া

আশা শৰ্মাৰ গীটাৰবাদন শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে

0: ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। আৰু ভাৰতে আজি এফ আই এইচ নেশ্যনছ কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত উৰুগুৱেক 3-2 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক বিনা পানী ভূঞাৰ কণ্ঠত দুটি ভজন।

0: বিনাপাণী ভূঞাৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম ৱালছা উইলিয়ামছ উইথ দ্য মিড ডে নিউজ। The headlines. Prime Minister Narendra Modi holding series of high-level meetings with leading French business leaders in Paris today, also to attend VivaTech summit this evening. Center to construct over 26,000 kilometers of rural roads with allocation of more than 18,900 crore rupees in financial year 2026-27. Calcutta High Court refuses to stay West Bengal Speaker's decision to appoint Ritabrata Banerjee as Leader of Opposition. Memorandum of Understanding between the United States and Iran comes into effect, opens 60-day window for peace negotiations. And in hockey, India beat Uruguay 3-2.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা থাকিব বুলি তেওঁ উল্লেখ কৰে। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700ৰ পৰা 800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জল বোৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা আন এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ পাছতে 23, 24, আৰু 25 জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। 26 জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে নিৰ্মালী দাসৰ কণ্ঠত।

নির্মালী দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

라케숨 푸테 아라남 주두르미바 강땅 두르미다 이장

Si da da do mi lo ta nang bang do mi ta nang sang si

รามนามปารุอันต่อนางโลเปทานาง

西望探天立地难，望是悠悠之叹阿难，上望阿拉难，大吉拉上边望，上望托杰难，望是。

sum karbi ajang ke sum pute aranam pen sum karbi ajang ke

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া উন্নয়ন যাত্ৰা উপলক্ষে শিলচৰত আজি প্ৰাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয়। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত, মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, মন্ত্ৰী কৌশিক ৰায় বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা, আৰু বিশ্বনাথ জিলাত সৰ্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক অভিনন্দন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনাৰ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনোধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওচৰত পশ্চিমৰ মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবোৰ্ডে পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্ৰকাশ কৰে।
2: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালয়ৰ পৰম্পৰা অনুযায়ী 3দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ উপলক্ষে

0: ডিপুত জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিপুৰ চাৰ্চিং টেৰণ টাউন হলত আয়োজিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংখাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সুফলসমূহ জনসাধাৰণে লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ডিফুত ছিন্থেটিক ট্ৰেকযুক্ত ষ্টেডিয়াম নিৰ্মাণ কৰা হয় বুলি উল্লেখ কৰাৰ লগতে জিলাখনৰ ছটা বিদ্ৰোহী সংগঠনৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছো, বিধায়কদ্বয় নিচু টেৰাংপি আৰু ডঃ হাবে টেৰণ, জিলা আয়ুক্ত আৰণ্য শইকীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিৎ ক্ৰকে ধৰি ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমা, ফুলবাৰী, মন্দিয়া আৰু পাকা বেতবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত আয়োজন কৰা প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশে বিশ্বত আজি নতুন পৰিচয় আৰু বিকাশৰ নতুন মাত্ৰা লাভ কৰিছে। প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে আজিৰ এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি বিধায়ক দীপক কুমাৰ দাসে উল্লেখ কৰে। এই অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্ত উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। এই কৰ্মশালাত কৃষি আৰু কৃষকৰ সবলীকৰণৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক খেতিকে ধৰি কৃষি খণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু কৃষক কল্যাণমূলক নীতিসমূহ সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি বিষয়ক আঁচনিসমূহত আলোকপাত কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন, পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প বৰ্তমান অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ সন্দৰ্ভত আলোচনা অব্যাহত আছে। বিশেষকৈ মালিডোহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰ খাৰীলৈ আৰু পয়লাপুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত সবিশেষ তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দিছে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2 বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্প বান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত 2 বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্প বান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল চাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুটিয়া, ইয়াৰে অধীক্ষক আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয়, তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰা মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নিল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্প বান্ধৱ হিচাপে তেখেতৰো খ্যাতি আছে। সেইটো

চিত্ৰা সিঙৰ কণ্ঠত এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আজি নিশা 9:30 লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন, জাপানীজ এনচেফেলাইটিছ, ইয়াৰ সজাগতা আৰু প্ৰতিৰোধ, এই বিষয়ক এটি আলোচনাত ভাগ ল'বলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এপিডেমিঅ'লজিষ্ট অৰ্থাৎ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাক্তৰ হেমেন দাস আৰু শিশু বিশেষজ্ঞ ডাক্তৰ দিগন্ত বৰ্মন। শ্ৰোতাসকলে ফোনযোগে চিকিৎসক দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। তাৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 9435405222 আৰু 03612661876। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত যোগে শৰীৰ আৰু মন একাত্ম কৰে এই বিষয়ে আলোচ কৰিব ডক্টৰ মানৱজ্যোতি শৰ্মা আৰু স্নিগ্ধা বৰদলৈয়ে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত। আজিৰ অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ক এটি আলোচনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ বিনিমা বুজৰবৰুৱাৰ কথিকা অসম প্ৰাদেশস্য প্ৰমুখ বৈষ্ণৱাচাৰ্য। এতিয়াৰ পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 5:45 আগবঢ়োৱা হ'ব শিক্ষকৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব সপোন দুৱৰাই যুগুতোৱা কথিকা ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:00 নিয়োগ বাতৰি। নৰেন্দ্ৰ ফাংচু আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:30 পূবালীৰ সুৰ অনুষ্ঠানত। 7:45 আধুনিক গীত অনুষ্ঠানৰ আজিৰ শিল্পী মণিকুন্তলা দাস।

0: অসমীয়া সৰ্বসফুৰাৰ গীতৰ অনুষ্ঠানৰ অনুষ্ঠান প্ৰচাৰৰ সময় নিশা 8:30 আৰু নিশা 9:00 শুনিবলৈ পাব অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এই অনুষ্ঠানসূচীৰে অন্ত পৰিব আমাৰ আজিৰ প্ৰচাৰণৰ। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া ৰেঙনি। কাইলৈ পুৱা 9:15 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিৱেশন, পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 5ম খণ্ড শুনিবলৈ পাব, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ কৃষিকাৰ্যত মৌচুমী বায়ুৰ প্ৰভাৱ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব গৰিয়সী তামুলী আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: শিক্ষকৰ অনুষ্ঠান। সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
2: শিক্ষক শিক্ষয়িত্ৰীসকল, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয়, এই বিষয়টোৰ কেইটামান দিশ আলোচনা আজিৰ কথিকাৰ বিষয়বস্তু। আমাৰ বহুতৰে মনত এনে এটা ধাৰণা থাকে যে ইংৰাজী কথন কৌশলৰ দক্ষতা প্ৰাপ্তি এক প্ৰত্যাহ্বানস্বৰূপ। এই ধাৰণাৰ কাৰণ হ'ল আমি ভাবোঁ যে কোনো এটা ভাষাৰ কথিত দক্ষতা প্ৰাপ্তি সহজ নহয়, যদিহে সেই ভাষা গতানুগতিক সামাজিক আদান প্ৰদানৰ ভাষা নহয়। আমাৰ সামাজিক জীৱনত ইংৰাজী ভাষা সামাজিক আদান প্ৰদানৰ ভাষা নোহোৱাৰ বাবে গতানুগতিক শৈক্ষিক পৰিৱেশত শিকা সম্ভৱ নহয়, কাৰণেই শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত শিকাৰুৱে অতি সচেতনভাৱে দ্বিতীয় ভাষাৰূপে ইংৰাজী শিকিব লগা হয়। ইয়াৰ বাবে প্ৰয়োজন হ'ব শিকাৰুৰ আত্মবিশ্বাস আৰু কথিত ভাষাটোৰ দক্ষতা বৃদ্ধিৰ কৌশল। এই কাৰ্যত শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় কেনে হ'ব পাৰে সেই দিশটোলৈ কথিকাটো আৰম্ভ কৰা হৈছে। কথিত ৰূপত ইংৰাজী ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমেই শিকাৰুগৰাকীৰ আত্মবিশ্বাসৰ দিশটোৰ গুৰুত্ব দিয়াটো প্ৰয়োজন হয়। আত্মবিশ্বাস বা আত্মপ্ৰত্যয়, যাক ইংৰাজীত ছেল্ফ কনফিডেন্স বোলা হয়, বিশেষ গুণ এইটো। বহুতো শিকাৰুৰ মনত এটা দ্বিধাভাৱ, এটা সংকোচভাৱ আহি পৰাৰ বাবে ইংৰাজী কথনৰ বেলিকা এক মৌনতা অৱলম্বন কৰা দেখা যায়। যদি শিক্ষকে বা বাহিৰৰ মানুহে ছাত্ৰ এগৰাকীক ইংৰাজীত কিবা এটা সোধে, তেওঁ সেইখিনি কথা ক'ব নোখোজে, মনে মনে থাকে, এটা সংকোচভাৱ। এই সংকোচভাৱ কেনেদৰে আঁতৰ কৰি শিকাৰুগৰাকীৰ মনত এক আত্মবিশ্বাস আনিব পাৰি, এই কথাটোৱে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰধান কৰণীয়। শিকাৰু এগৰাকীয়ে যেতিয়া নিজৰ ঘৰখন বা গাঁওখন বা চহৰখন এৰি কৰ্ম জগতত প্ৰৱেশৰ প্ৰস্তুতি চলায়, তেওঁ এই কথাটো উপলব্ধি কৰিব যে ইংৰাজীৰ মৌখিক ব্যৱহাৰ দৰাচলতে জীৱিকাৰ বাবে

এটা শক্তিশালী মাধ্যম। তেওঁ লগতে এই কথাটো উপলব্ধি কৰিব যে তেওঁ কাৰোবাৰ সৈতে মুখামুখি পৰিৱেশত ইংৰাজী ব্যৱহাৰ যথেষ্ট নহয়। ইয়াৰ বাহিৰেও তেওঁ দেখিব যে টেলিফোন বা মোবাইল ফোনৰ মাধ্যম আজিৰ সময়ত ভিন ভিন ঠাইত ব্যক্তিৰ সৈতে মৌখিক যোগাযোগৰ মাধ্যম হৈ পৰিছে। এনে পৰিস্থিতিয়ে কথন দক্ষতা বৃদ্ধিৰ প্ৰয়োজন বহু পৰিমাণে বৃদ্ধি কৰিছে। অৱশ্যে মুখামুখি কথোপকথনত টেলিফোন যোগে কথোপকথনত এই দুটা বেলেগ বেলেগ হ'লেও দুয়োটাৰে কিছুমান সুবিধা অসুবিধা আছে। যেনে বক্তা এগৰাকীৰ শ্ৰোতাগৰাকীৰ প্ৰতি মনোভাৱ বা ধাৰণা কেনে, সেই কথাটো বক্তাগৰাকী মুখমণ্ডলৰ পৰা বা হাতৰ অঙ্গী ভংগীৰ পৰা, যিটো ইংৰাজীত বডি লেংগুৱেজ বুলি কোৱা হয়, তাৰ পৰা এটা যথাযথ আভাস পাব পাৰি। এই আভাস টেলিফোন যোগে কথোপকথনত পোৱা নাযায়। দ্বিতীয়তে, বহু সময়ত বেয়া নেটৱৰ্কৰ বাবে টেলিফোন বা মোবাইল ফোনত কথাবোৰ ভালদৰে বুজি পোৱা অসুবিধা হ'ব পাৰে। মুখামুখি কথোপকথনত তেনে সমস্যা নাথাকে। অৱশ্যে দূৰৰ ব্যক্তিৰ লগত টেলিফোন যোগে কথা বতৰা পতাত অন্য এটা দিশ আহি পৰে, এটা সমস্যাই বুলিব পাৰি। ইংৰাজী ভাষাটো অঞ্চল ভেদে কিছুমান স্থানীয় বৈশিষ্ট্য থাকে। যেনে অসমীয়া বক্তা এগৰাকীয়ে যেতিয়া ইংৰাজী ক'ব, বহুতৰে শ্ৰোতাসকলে মন কৰিব যে ছ এই ধ্বনিবিলাকৰ প্ৰভেদ তেওঁলোকে বা তেখেতসকলে কৰিব নোখোজে, কাৰণ এই ধ্বনিসমূহ মাতৃভাষাৰ ধ্বনি প্ৰণালীত নাই। অন্য এটা অঞ্চলৰ ব্যক্তিৰ লগত যেতিয়া ইংৰাজীত কথা পাতিবলগীয়া হয়, এনেবোৰ কাৰণত বোধনৰ সমস্যা নিশ্চয় আহিব। মুখামুখি কথোপকথনত বক্তাগৰাকীয়ে অন্য ভাষাৰ মিশ্ৰণ কৰাৰ সুবিধা লয়, যিটো ভাষা বিজ্ঞানত কোড চুইচিং বুলি কোৱা হয়। কোড চুইচিং মানে এটা ভাষাত আমি কথা এটা আৰম্ভ কৰিছোঁ, পাছত অন্য এটা ভাষালৈ বাগৰি গৈছোঁ। ইংৰাজীত আৰম্ভ কৰিলোঁ, অসমীয়াত ক'লোঁ, মাজে মাজে হিন্দীও দুই এটা ক'লোঁ। এই খিচিৰি এটা ভাষা দৈনন্দিন জীৱনৰ এটা গতানুগতিক ভাষা ব্যৱহাৰৰ পদ্ধতি। বহু সময়ত ইংৰাজীত আৰম্ভ হোৱা কথা অলপ পাছলৈ দেখা যায় যে হিন্দী বা বাংলালৈ বা অন্য কোনো ভাষালৈ এনেদৰে সলনি কৰাটো বা বাগৰি অহাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই সমস্যা সমাধানৰ উপায় হ'ল, যেতিয়া আমি মুখামুখি কথোপকথন কৰোঁ, এনে সমস্যাৰ সমাধান উপায় হ'ল ইংৰাজী ধ্বনি প্ৰণালীৰ লগত পৰিচিত হোৱা। আজিকালি মোবাইল ফোনত শুদ্ধ ইংৰাজী শিকাৰ বহুতো সুবিধা আছে। আমি কোনো পইচা খৰচ নোহোৱাকৈ নিজৰ সময় সুবিধামতে অন্য এটা ভাষা ভালদৰে শিকাৰ সুযোগ মোবাইলৰ পৰা ল'ব পাৰোঁ। তেতিয়া আমাৰ ভাষিক দক্ষতা বহু পৰিমাণে বৃদ্ধি পাব। এইখিনিতে আমাৰ ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিৰ মূল দিশটো চাব পৰা যায়। ইংৰাজী কওঁতে আমাৰ আত্মবিশ্বাস কেনেকৈ আহিব বা কেনেকৈ আমাৰ কথন দক্ষতা বৃদ্ধি হ'ব, এই দুটা দিশ আমাৰ চাবলগীয়া। বহুতৰে এটা ধাৰণা যে ইংৰাজী ব্যাকৰণৰ নিয়মবোৰ লিখন কৌশলৰ বেলিকাহে প্ৰয়োজন হয়, কথনৰ বেলিকা ইয়াৰ প্ৰয়োজন নহয়। এইসকল বক্তাই ব্যাকৰণ মানে কিছুমান বৈকৰণিক সূত্ৰ, গ্ৰেমেটিকেল ফৰ্মছ, ডেফিনিশ্যনছ মুখস্থ কৰা বুলি ভাবে। আচলতে আমি দৈনন্দিন জীৱনত কথিতভাৱেই হওক বা লিখিতভাৱেই হওক, ইংৰাজী ভাষা ব্যৱহাৰ কৰোঁতে সেই ভাষা ব্যৱহাৰৰ নিয়মবোৰৰ লগত পৰিচিত হ'ব লাগিব। প্ৰতি ভাষাৰে নিজৰ কিছুমান নিয়ম প্ৰণালী আছে, যিবিলাক নিয়ম অন্য এটা ভাষাৰ নিয়ম প্ৰণালীৰ লগত বিশেষ সাদৃশ্য নাথাকে। ইংৰাজী ব্যৱহাৰৰ নিয়ম প্ৰণালীসমূহ আমি বিশেষভাৱে জানিবলগীয়া হ'লে ধ্বনি প্ৰণালী বা ফোনলজি,

শব্দ প্ৰণালী বা মৰ্ফলজি, বাক্য গঠন প্ৰণালী বা চিনটেক্স আৰু শব্দ অৰ্থ প্ৰণালী চিমেণ্টিক্স, এই দিশবিলাক অধ্যয়ন কৰিবলগীয়া হয়। এখন ভাল ব্যাকৰণৰ পৰা আমি শব্দ গঠন বাক্য গঠন প্ৰণালীৰ লগত পৰিচিত হ'ব পাৰোঁ। আমাৰ এই কথিকাৰ গুৰুত্ব যিহেতু কেৱল কথিত ৰূপত ইংৰাজী ব্যৱহাৰ, আমি প্ৰথমেই এই কথাটো স্পষ্ট হ'ব লাগিব যে ইংৰাজী কথোপকথনত ব্যৱহাৰ হোৱা শব্দ আৰু বাক্য গাঁথনি আনুষ্ঠানিক লিখন গদ্য বা ফৰ্মেল ৰিটেন ইংলিছ বাক্য গাঁথনিৰ সৈতে বিশেষ কিছু প্ৰভেদ পৰিলক্ষিত হয়। অৰ্থাৎ আমাৰ কোৱাৰ ইংৰাজী আৰু যিটো লিখিতভাৱে পোৱা কিতাপত পোৱা যিটো ইংৰাজী, তাৰ মাজত এটা প্ৰভেদ আছে। সেই প্ৰভেদটো আমাৰ জনা দৰকাৰ, কাৰণ আমি কথিত ভাষা শিকাবলৈ যাওঁতে

লণ্ডন বিশ্ববিদ্যালয়ৰ এসময়ৰ উপাচাৰ্য ৰেণ্ডল্ফ কোৰ্ট নামৰ এজন ডাঙৰ পণ্ডিত আছিল। তেখেতে তিনিগৰাকী সহযোগীৰ সহায়ত গ্ৰামাৰ অফ কণ্টেম্পৰৰী ইংলিছ বুলি প্ৰকাণ্ড কিতাপ এখন লিখিছিল। এই বিষয়ে আলোচনা আগবঢ়াবলৈ তেওঁ সেই কিতাপখনত বহুখিনি কথা তথ্য আগবঢ়াইছে, ক'ত লিখিত ইংৰাজী আৰু কথিত ইংৰাজীৰ প্ৰভেদ অতি স্পষ্টভাৱে কিতাপখনত ৰেণ্ডল্ফ কোৰ্কে দাঙি ধৰিছে। আকৌ আন এগৰাকী অধ্যাপক ডেভিড ক্ৰিষ্টেল ৰেডিঙত আছিলে সময়ত, পাছত বেলেগ বেলেগ বিশ্ববিদ্যালয়ত গৈ অৱসৰ ল'লে। ডেভিড ক্ৰিষ্টেলে তেখেতৰ কেইবাখনো কিতাপত এই প্ৰভেদ আলোচনা কৰিছে। এইখিনিতে ব্ৰাউন, কাৰী আৰু কেন ৱৰ্ডিৰ এই তিনিগৰাকী গৱেষকৰ এটা আলোচনা, এটা গৱেষণাৰ তথ্য কিছুমান তেখেতসকলে আগবঢ়াইছে, সেই বিষয়ে মই ক'ব খুজিছোঁ। এই গৱেষক কেইগৰাকীয়ে গৱেষণাৰ বাবে তথ্য বিচৰা পদ্ধতি মন কৰিবলগীয়া। তেখেতৰ গৱেষণাৰ বিষয়টো আছিল কথিত ইংৰাজী আৰু লিখিত ইংৰাজীৰ প্ৰভেদটো কি। তেখেতসকলৰ যিটো ফিল্ড ৱৰ্ক সেইটো মন কৰিবলগীয়া। তেখেতসকলে ভিন ভিন পৰিৱেশত গোপনে টেপ ৰেকৰ্ডাৰৰ জৰিয়তে ভালেমান ব্যক্তিৰ স্বাভাৱিক পৰিৱেশৰ একোটা ভাৱ বিনিময়ৰ বা কথোপকথনৰ বাণীবদ্ধ কৰিছিল। শ্ৰোতা কথাসকলে গম নাপায়, তেওঁলোকে মনে মনে কৰিছিল। এনেদৰে তেখেতসকলে 50 ঘণ্টাৰ তথ্য সংগ্ৰহ কৰি সেই তথ্যসমূহ বিশ্লেষণ কৰিলে। সেই বিশ্লেষণৰ ঘাই বিন্দুটো আছিল বাস্তৱ জীৱনত মানুহে স্বাভাৱিক ব্যৱহাৰ কৰা কথিত ইংৰাজী লিখিত ৰূপত আনুষ্ঠানিক গদ্যতকৈ কিদৰে পৃথক সেই কথা ব্যক্ত কৰা। তেখেতসকলৰ পৰা পোৱা তথ্যসমূহ লৈ আমি আমাৰ বাস্তৱ জীৱনত কথিত ৰূপত ভাষা সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰোঁ। গৱেষকসকলৰ তথ্য অনুসৰি প্ৰথম কথাটো হ'ল যে কথিত ভাষাত সংলাপসমূহত, ডায়লগসমূহত সচৰাচৰ অসম্পূৰ্ণ বাক্য ব্যৱহাৰ কৰা হয়। এইটো দৰাচলতে কথিত ৰূপত ভাষাৰ এটা বৈশিষ্ট্য, যিটো ব্যাকৰণত ইলিপচিছ বোলা হয়। এই শব্দৰ তাৎপৰ্য হ'ল বক্তা এগৰাকীয়ে কোৱা বাক্য এটাৰ পৰা শব্দ বা খণ্ড বাক্য ফ্ৰেজ এইবিলাক কেনেধৰণে ব্যৱহাৰ কৰে আমি এটা ডায়লগৰ পৰা শুনিব পাৰোঁ। হেভ ইউ স্পোকেন টু অডিটি, এজনে আনজনক কৈছে ন' আই হেভেন্ট। তেওঁ লগতে আই হেভ ইউ স্পোকেন টু অডিটি এইডোখৰ কোৱা নাই। আমি অসমীয়াটো এইধৰণে খণ্ডিতভাৱে ব্যৱহাৰ কৰোঁ। দ্বিতীয় কথাটো হ'ল পেছিভ ভইচত কথোপকথন নহয়। কথোপকথনৰ ইংৰাজী সদায় এক্টিভ ভইচত আৰু এছাৰ্টিভ চেণ্টেন্সত ব্যৱহাৰ হয়। পেছিভটো এটা আনুষ্ঠানিক ভাষা, বৈজ্ঞানিক লেখাত বা লেবৰেটৰী এক্সপেৰিমেণ্টৰ সময়ত এইটো ব্যৱহাৰ কৰা হয়, গতানুগতিক কথোপকথনত নহয়। তৃতীয়তে আমি কথোপকথনত সদায় ছিম্পল চেণ্টেন্স ব্যৱহাৰ কৰিব লাগে আৰু অলপমান দীঘলীয়া হ'লে কম্পাউণ্ড চেণ্টেন্স ব্যৱহাৰ কৰিব লাগে, এণ্ড, বাট, অৰ ইত্যাদি লগাই কমপ্লেক্স চেণ্টেন্স কথোপকথনত ব্যৱহাৰ নহয়। কথিত ভাষাত আৰু এটা কথা আছে, বাক্যবিলাকৰ মাজত আমি এনেই ৰৈ নিদিওঁ ঘপকৈ ৱেল, ইউ ন', ইন ফেক্ট, ইন ফেক্ট ইউ ন', এজ এ মেটাৰ অফ ফেক্ট ইত্যাদি এনেবোৰ শব্দৰে আমি লিংকিং ডিভাইচ হিচাপে বাক্যবোৰৰ ফ্ৰেজবিলাকৰ শব্দবিলাকৰ সংযোজন কৰোঁ। ইংৰাজী কথোপকথনত সচৰাচৰ অনুসূচক বাক্য গাঁথনি ব্যৱহাৰ কৰিবলগীয়া হয়। এই বাক্য গাঁথনিবোৰ নাজানিলে আমাৰ সংলাপসমূহ বৰ কঠুৱা হৈ পৰে আৰু সেয়েহে আমি এই দিশটোত সচেতন হ'ব লাগিব, যেনে কুড ইউ ফিক্স এন এপইণ্টমেণ্ট উইথ এ ডক্টৰ, কুড ইউ ডু মি এ ফেভাৰ, এই কুড লগা বাক্যৰে আমি অনুৰোধ কৰিব পাৰোঁ, তাৰ উত্তৰটো সেইধৰণে চমুকৈ শ্ব' অফ হোৱাটছ ইয়'ৰ কনভিনিয়েণ্ট টাইম এইধৰণে ক'ব পাৰোঁ। আমি এনেদৰে অনুৰোধসূচক বাক্যবোৰ কেনেকৈ ক'ব লাগে, কথোপকথনত কেনেকৈ ৰিকুৱেষ্ট কৰা, প্লাই দিয়া, সেই কথাবোৰ আমি ভাল ধৰণে জানিব লাগিব। টেক কুৱেশ্যনটো বিশেষভাৱে আমি শিকিবলগীয়া কথা।

0: ইমানপুৰে শ্ৰোতাসকলে সপোন দুৱৰাৰ কথিকা ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয় শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। মন্ত্ৰী কৌশিক ৰায়ৰ বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নেৰে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা। বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ এটা সংস্থাৰ প্ৰায় 12,000 গ্ৰন্থ প্ৰদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰা উপলক্ষে আজি ডিফুত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং টেৰণ টাউন হলত আয়োজিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংহাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সুফলসমূহ জনসাধাৰণে লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ডিফুত ছিন্থেটিক ট্ৰেকযুক্ত ষ্টেডিয়াম নিৰ্মাণ কৰা হয় বুলি উল্লেখ কৰাৰ লগতে জিলাখনৰ 6টা বিদ্ৰোহী সংগঠনৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছো, বিধায়কদ্বয় নিচু টেৰাংপি আৰু ডঃ হাবে টেৰণ, জিলা আয়ুক্ত আৰণ্য শইকীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিৎ কুৰকে ধৰি ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কেন্দ্ৰ, সজাগতামূলক বিপণী আদি স্থাপন কৰি ৰাইজে যাতে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ভাষণ দি বিধায়ক ডাঃ মিলন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত হোৱা উন্নয়ন আৰু বিভিন্ন কল্যাণমূলক পদক্ষেপৰ আলোকপাত কৰে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ বা আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালুদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰীলৈ আৰু পইলাপুলৰ পৰা কুমাৰচৰালৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দিছে। নিচামুক্ত ভাৰত সপ্তাহ 2026 উদযাপনৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত গণশপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিচাজাতীয় দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় আৰু সকলোৱে এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰে। এই প্ৰচেষ্টাৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰি তেওঁলোকক উন্নত জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। লোকপিয়ল 2027ৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনত সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোকপাত কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ুক্ত হৰু সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

0: হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জুনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জুনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত 1,00,000 টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: অতি প্ৰতিভাৱান অসমীয়া এজনৰ ভিতৰত আমাৰ ভাতৃ জুনমণি দাস অন্যতম। আজি অকালতে তেওঁ আমাৰ পৰা কায়িকভাৱে হেৰাই গ'ল। বিপদৰ সময়ত পৰিয়ালটোৰ ওচৰত আমি থিয় হৈছিলো। দুটা কণ শিশু কিশোৰ আছে জুনমণিৰ, এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটো। গতিকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিগত বহু বছৰ জুৰি, প্ৰায় 16-17 বছৰ জুৰি সাহিত্যিক দেওৰাম তাছৰ সোঁৱৰণী এটা স্কলাৰশ্বিপ দি আহিছো। বৰ বেছি প্ৰচাৰ নাই, নাজানে মানুহে। সেইটোৰ অধীনতে আমি জুনমণিৰ জ্যেষ্ঠ সন্তানৰ দুবছৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফিজ, সেই গোটেইটোৱে আজি একেলগে জুনমণি মাকৰ হাতত, সহধৰ্মিনীৰ হাতত আমি অৰ্পণ কৰিলো। মাকো আছিল উপস্থিত। তাৰ উপৰঞ্চি ইতিমধ্যে ঘোষণা কৰি থোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 1,00,000 টকাৰ এটা অনুদান এইকেইদিনৰ ভিতৰতে, মই নাছিলো কাৰণে অলপ পলম হৈছে, এমাহৰ ভিতৰতে আমি 1,00,000 টকা তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি তেখেতৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিম।
0: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান লেংগুৱেজ চেণ্টাৰলৈ দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কোঅপাৰেচন নামৰ মানৱতাবাদী এটা সংস্থাই প্ৰায় 12,000 গ্ৰন্থ প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে সংস্থাটোৰ এই বৰঙণিত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংস্থাটোৰ এই প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ আদান প্ৰদানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত এনে পদক্ষেপৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলিও উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে। অহা দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল, সহকাৰী আয়ুক্তসকল, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অহা 21 জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 4টা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হ'ব। এই উপলক্ষে সেইদিনা ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ নীলখ বালিজানত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। নীলখ বালিজান জনসেৱক পুথিভঁৰালৰ সৌজন্যত গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ পৰৱৰ্তী দিনকেইটাত ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, ৰাভা সংগীত, কুইজ, আলোচনা চক্ৰ, একাংক নাট প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তত অঞ্চলটোৰ কৃষকসকলৰ মাজত আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত উন্নত মানৰ ধান আৰু তিলৰ বীজ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি, যোৰহাট জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক তথা স্থানীয় কৃষকসকল উপস্থিত থাকে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত 1,000ৰো অধিক সৰ্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্প বান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্প বান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।

0: মই অকণমান আগতে ক'লোঁ আমাৰ ফসফেট সলুবিলাইজিং বেক্টেৰিয়া বুলি ক'লোঁ পি এছ বি এটা মানে জীৱাণু সাৰ বা ধৰক পটাছ সলুবিলাইজিং বেক্টেৰিয়া এটা আপোনাৰ বায়'জ সাৰ। এই সাৰ দুবিধ কি হয়? এই সাৰ দুবিধে আমাৰ আপুনি আৰু এটা কথা কৈছিলে যে আমাৰ মাটি যথেষ্ট পৰিমাণে আম্লিক মাটি। এই আম্লিক মাটিত আমাৰ আইৰণ আৰু এলুমিনিয়াম বুলি দুটা মৌল থাকে। এই মৌল দুটাই কি কৰে, আমাৰ এই যে ফসফৰাছেই হওক বা পটাছেই হওক বা নাইট্ৰজেনেই হওক, ইহঁতে নিজৰ তাত বান্ধি ধৰি থৈ দিয়ে। ইয়াৰ ফলত কি হয়, গছজোপাই এই মৌলসমূহ আমাৰ যিখিনি দৰকাৰী গছৰ কাৰণে দৰকাৰী মৌল এইখিনি গছডালে ল'ব নোৱাৰে। তেতিয়া কি হয়, আমি যেতিয়া এই বায়' ফাৰ্টিলাইজাৰখিনি ব্যৱহাৰ কৰিম, ইহঁতে এই যে ফসফৰাছেই হওক পটাছেই হওক এইবোৰ মাটিত দ্ৰৱীভূত অৱস্থাত লৈ আনে আৰু যাৰ ফলত গছখিনি ধুনীয়াকৈ ইয়াক মাটিৰ পৰা ল'ব পাৰে। গতিকে আমাৰ এচিডিক ছয়লৰ কাৰণে বায়' ফাৰ্টিলাইজাৰ এটা অত্যন্ত উপযোগী বস্তু। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ এইটো এচিড বা আপোনাৰ আম্লিক প্ৰতিৰোধী কিছুমান বায়' ফাৰ্টিলাইজাৰৰ জাত কিছুমান নিৰ্বাচন কৰিছে, যাৰ কাৰণে আমাৰ মানে এচিডিটিৰ এচিড ছয়লত বা মানে আম্লিক মাটিত ব্যৱহাৰ কৰিলেও কোনো বেয়া নহয়, অসুবিধা নহয়।
1: অৰ্থাৎ মই এইটোৱে বুজি পালোঁ যে বায়' ফাৰ্টিলাইজাৰ অৰ্থাৎ জীৱাণু সাৰসমূহে বিভিন্ন সময়ত এই মাটিত প্ৰয়োজনীয় উপাদানসমূহক, গছৰ বাবে যিখিনি প্ৰয়োজনীয় উপাদানসমূহ, সেইসমূহক গছৰ বাবে যোগান ধৰাৰ অনুঘটক হিচাপেও কাম কৰে।
0: ঠিক কথা কৈছে।
1: ঠিক আছে, এতিয়া আমি আমাৰ মাজত উপস্থিত থকা দ্বিতীয়গৰাকী বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি সাধাৰণতে নেনো সাৰৰ কথা শুনিবলৈ পাওঁ, যেনে নেনো ইউৰিয়া, নেনো ডি এ পি আদিৰ কথা আজিকালি প্ৰায় শুনিবলৈ পোৱা যায়। এই নেনো সাৰনো আচলতে কি হয়, আৰু আমাৰ যিসমূহ প্ৰচলিত সাৰ যেনেকে ইউৰিয়া, এছ এছ পি, ডি এ পি, এম অ' পি, এইসমূহৰ পৰা নেনো সাৰ কেনেধৰণে পৃথক, অলপ বুজাই দিয়কচোন।
2: হয়, ধন্যবাদ মানস। আজি আচলতে আমি এটা খুব ভাল, খুব ধুনীয়া বিষয় এটা আমি আলোচনা কৰিবলৈ লৈছোঁ। আচলতে সাৰ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহে ৰাসায়নিক সাৰ অথবা আমাৰ জৈৱিক বা কেঁচু সাৰ বা সেউজ সাৰ, এনেধৰণৰ সাৰসমূহৰ কথাই আমাৰ মনলৈ আহে। কিন্তু আজি কেইবছৰমানৰ পৰা আমাৰ ভাৰতবৰ্ষৰ কৃষি জগতত এবিধ নতুন সাৰ যাক নেনো সাৰ বুলি কোৱা হয় প্ৰচলিত হৈ আহিছে। গতিকে নেনো সাৰ হৈছে আমাৰ আধুনিক কৃষি প্ৰযুক্তিৰ এক বৈপ্লৱিক আৱিষ্কাৰ বুলি ক'ব পাৰি, কিয়নো নেনো সাৰত আমি নেনো প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ উদ্ভিদৰ বাবে যিখিনি প্ৰয়োজনীয় আমাৰ উপাদান প্ৰস্তুত কৰি ওলোৱা হৈছে, যাতে উদ্ভিদে অতি সহজতে সেই উপাদানসমূহ গ্ৰহণ কৰিব পাৰে আৰু উদ্ভিদৰ শ্ৰী বৃদ্ধি হোৱাটোৱে যথেষ্ট সহায় কৰে। গতিকে আমাৰ যিখিনি আমাৰ পৰম্পৰাগত ৰাসায়নিক সাৰ আপুনি যেনেকৈ কৈছে ইউৰিয়াই হওক বা ছুপাৰ বা পটাছ, এই সাৰসমূহতকৈ আমাৰ নেনো সাৰৰ ব্যৱহাৰৰ কিছু পৃথকতা আছে, মানে পাৰ্থক্য আছে। যেনে ধৰক আমি যিবোৰ আমাৰ সচৰাচৰ পৰম্পৰাগত আমাৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ, পোনপ্ৰথমে আমি যেতিয়া খেতি এটা আৰম্ভ কৰোঁ তেতিয়া আমাৰ কি হয়, আমি বেচেল ড'জ হিচাপে মানে আমি প্ৰথমতে সাৰটো আমি মাটিত প্ৰয়োগ কৰোঁ। কিন্তু আমি নেনো সাৰৰ ক্ষেত্ৰত কি হয়, নেনো সাৰবোৰ আমি সদায় পাতত প্ৰয়োগ কৰোঁ, মানে যেতিয়া আমাৰ গছটো এটা পাৰ্টিকুলাৰ ষ্টেজত পাব তাৰ পিছতহে আমি নেনো সাৰ ব্যৱহাৰ কৰা হয়। গতিকে এনে ক্ষেত্ৰত কি হয়, কেতিয়াবা বহুত ক্ষেত্ৰত আমি দেখোঁ যে যদি আমাৰ বতৰৰ কিছুমান কেতিয়াবা খুব ৰ'দ থাকে, ৰ'দৰ সময়ত কি হয় বহু সাৰ আমাৰ অপচয় হৈ যায়, বা কেতিয়াবা আমাৰ যদি পথাৰত পানী থাকে, পানীটো আমাৰ লিচিঙৰ প্ৰব্লেম হয়, তো বহুত সাৰ আমাৰ অপচয় হৈ যায়। কিন্তু নেনো সাৰৰ ক্ষেত্ৰত এনেকুৱা নহয়। আৰু দ্বিতীয়তে হ'ল ৰাসায়নিক সাৰে কম বেছি পৰিমাণে আমাৰ মাটি পানী প্ৰদূষিত কৰি আহিছে, কিন্তু যিহেতু আমি নেনো সাৰবোৰ আমি ডাইৰেক্টলি আমি পোনপটীয়াকৈ গছত ব্যৱহাৰ কৰোঁ, গতিকে কি হয় নেনো সাৰৰ মানে এই যিটো আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাটিও যথেষ্ট সহায় কৰে। লগতে যিহেতু আমি নেনো সাৰ, আমি নামটোৱেই জানো যে নেনো সাৰ, গতিকে নেনো সাৰ আমি আমাৰ যিবোৰ ৰাসায়নিক সাৰতকৈ প্ৰায় 50% কম পৰিমাণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ কৃষকসকলে নেনো সাৰ ব্যৱহাৰ কৰি অতি কম খৰচতে ভাল উৎপাদন পাব পাৰে আৰু এইখিনিয়ে মূলতঃ আমাৰ ৰাসায়নিক সাৰ আৰু নেনো সাৰৰ মাজৰ মূল পাৰ্থক্য।
1: হয়, এতিয়া নেনো সাৰৰ বিষয়ে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিলে, যে নেনো সাৰ আমি গছৰ পাতত ব্যৱহাৰ কৰিব পাৰোঁ বা আমি ৰাসায়নিক সাৰৰ তুলনাত বহুত কম সাৰ প্ৰয়োগ কৰি, নেনো সাৰ প্ৰয়োগ কৰি আচলতে আমি সেই প্ৰয়োজনীয় উপাদানসমূহ আমি উদ্ভিদক দিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ সচৰাচৰ আমি দেখা পোৱা যায় যে অসমত ধান, মাহ, সৰিয়হ আদি শস্যসমূহ কৰা হয়, এই শস্যসমূহত কেনেধৰণে নেনো সাৰ ব্যৱহাৰ কৰিব, তার বিষয়ে অকণমান বুঝাই দিয়কচোন আমাৰ কৃষক।

0: ৰাইজৰ উদ্দেশ্যে।
1: গতিকে নেনোখৰৰ এটা ব্যৱহাৰৰ প্ৰক্ৰিয়া আছে। নেনোখৰ আমি বিভিন্ন ষ্টেজত দিব পাৰোঁ। প্ৰথমতে যদি আমি চাওঁ, আমি জানো যে আমাৰ অসমত ধান খেতি প্ৰধানত আমাৰ কৰা হয়, নহয় জানো? গতিকে ধানৰ ক্ষেত্ৰত আমি কম, আমি তিনিটা সময়ত নেনোখৰ স্প্ৰে কৰিব পাৰোঁ। প্ৰথম অৱস্থাত আমি শিপাখিনি, যেতিয়া আমি কঠীয়াখিনি উঠাওঁ, কঠীয়া উঠোৱাৰ পিছত আমি কঠীয়াৰ শিপাখিনি আমি নেনোখাৰেৰে শোধন কৰি ল'ব পাৰোঁ। আৰু তাৰ ক্ষেত্ৰত আমি বিশেষকৈ যেতিয়া আমি শিপা শোধন বা বীজ শোধন কৰোঁ, তেতিয়া আমি নেনো ডি এ পি ব্যৱহাৰ কৰোঁ। নেনো ডি এ পিৰ পৰিমাণটো হৈছে প্ৰায় আমাৰ 2-4 মিলি লিটাৰ, মানে 1 লিটাৰ পানীত আমি 2-4 মিলি লিটাৰ নেনো ডি এ পি সাৰ লগ লগাই, তাৰপিছত আমাৰ কঠীয়াৰ শিপাখিনি ডুব যোৱাকৈ প্ৰায় আধা ঘণ্টামান সময় আমি ৰাখি দিওঁ। ঠিক তেনেকৈ যদি আমি পাতত স্প্ৰে কৰোঁ, তেতিয়াহ'লে আমাৰ নেনো ইউৰিয়া ব্যৱহাৰ কৰা হয়। আৰু নেনো ইউৰিয়াৰ প্ৰক্ৰিয়াটো একেই, আমি একে পৰিমাণে ব্যৱহাৰ কৰিম। খালি প্ৰথম যেতিয়া আমি খেতিটো লগাম, তাৰ প্ৰায় 25-30 দিন, মানে যেতিয়া ধানখিনি আমাৰ পোখা মেলা আৰম্ভ কৰে, ঠিক সেইটো সময়ত আমি প্ৰথম ড'জটো দিম। আৰু ছেকেণ্ড ড'জটো আমি দিম যেতিয়া টেকনিকেল ইনিচিয়েশ্যন, মানে ধানৰ যেতিয়া গেৰ ধৰা ষ্টাৰ্ট কৰে, তেতিয়া আমি দিব পাৰোঁ। ঠিক তেনেকৈ আৰু এবিধ শস্য হৈছে সৰিয়হ। আৰু সৰিয়হৰ ক্ষেত্ৰত নেনো সাৰে মানে আমাৰ যিখিনি তেলৰ উৎপাদন, আমি সৰিয়হটো মেইনলি তৈলবীজজাতীয় শস্য, আমি তেলৰ বাবে ব্যৱহাৰ কৰোঁ। গতিকে নেনো সাৰে তেল উৎপাদনতো যথেষ্ট সহায় কৰে। আৰু আমি ধানৰ নিচিনাকৈ একেধৰণে আমি সৰিয়হৰ বীজটো শোধন কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ আমি প্ৰথম স্প্ৰেটো সৰিয়হৰ ক্ষেত্ৰত 30-35 দিনৰ পিছত দিয়া হয়, নেনো ইউৰিয়াৰ সৈতে দিয়া হয়। আৰু ছেকেণ্ড ড'জটো আমি দিব পাৰোঁ যেতিয়া ঠিক ফুল ধৰা আৰম্ভ হয়, তেনেকুৱা সময়ত আমি দিব পাৰোঁ। আৰু এটা আমাৰ ইম্পৰ্টেণ্ট ক্ৰপ এতিয়া আমাৰ অসমত আমি দেখিছোঁ যে মাকৈ। মাকৈ এটা ইমাৰ্জিং ক্ৰপ বুলি ক'ব পাৰি, আৰু অসমত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। গতিকে আমি মাকৈ খেতি কৰোঁতেও আমি ঠিক তেনেধৰণে দুটা স্প্ৰে কৰিব পাৰোঁ পাতত। প্ৰথম স্প্ৰেটো আমি 25-30 দিনৰ পিছত, আৰু দ্বিতীয় স্প্ৰেটো আমাৰ যেতিয়া গুটি লগা আৰম্ভ হয় সেই সময়ত কৰিব পাৰোঁ। এইধৰণে আমি বিভিন্ন শস্যত আৰু বিভিন্ন শাক পাচলি, আলু এনেকুৱা ক্ষেত্ৰতো নেনো ইউৰিয়া, নেনো ডি এ পি এইবোৰৰ মানে জনপ্ৰিয়তা বহুত বাঢ়ি আহিছে।
0: হয়, নিশ্চয়কৈ খুব সুন্দৰকৈ আপুনি কথাখিনি বুজাই দিছে। এতিয়া মোৰ মনত এটা প্ৰশ্ন হৈছে যে নেনো সাৰ আমাৰ প্ৰচলিত ইউৰিয়া বা ডি এ পি তাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায় নেকি?
1: হয়, নেনো সাৰ আমি যদি চাওঁ, নেনো সাৰ আমি সম্পূৰ্ণ 100% বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ।
0: হয়,
1: কিয়নো আমি যেতিয়া, মই আগতেও কৈছোঁ, যেতিয়া আমি খেতি এটা আৰম্ভ কৰোঁ, প্ৰাৰম্ভিকভাৱে আমি কিছু বেচেল ড'জৰ, আমি যেনেকৈ ইউৰিয়া, ছুপাৰ পটাছ, মানে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছৰ আমি প্ৰথমতে আমি মাটিত প্ৰয়োগ কৰোঁ। গতিকে এই বেচেল ড'জটো এইটো কাৰণেই প্ৰয়োজন যে গছজোপা যেতিয়া আৰম্ভণিতে গছজোপাৰ শ্ৰী বৃদ্ধি সাধনৰ কাৰণে এই বেচেল ড'জৰ প্ৰয়োজন হয়। গতিকে এই বেচেল ড'জটো আমি কেতিয়াও নেনো সাৰেদি ৰিপ্লেচ কৰিব নোৱাৰোঁ বা বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি তাৰ উপৰিও যিখিনি আমি অতিৰিক্ত সাৰ দিওঁ, সেই অতিৰিক্ত সাৰখিনি আমি 50% নেনো সাৰৰ সহায়ত আমি কমাই দিব পাৰোঁ। গতিকে এতিয়া যদি আমি থুলমূলকৈ ক'ব বিচাৰোঁ যে নেনো সাৰটো কেতিয়াও 100% বিকল্প নহয়, কিন্তু আমাৰ ৰাসায়নিক সাৰ আৰু নেনো সাৰ সহায়ক হিচাপে কাম কৰিলে যথেষ্ট কৃষকসকল লাভান্বিত হ'ব।
0: হ'ব, নিশ্চয়কৈ খুব সুন্দৰকৈ বুজাই দিলে। এতিয়া মই আকৌ কংকু ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু আমি ইতিমধ্যে নেনো সাৰৰ কথা পাতিলোঁ যে অসমৰ বিভিন্ন শস্যসমূহ যেনেকৈ ধান, মাহৰিয়, আলু, এই শস্যসমূহ আমাৰ প্ৰধান শস্য। গতিকে আমাৰ যিসকল কৃষকে এই জীৱাণু সাৰসমূহ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব এই শস্যসমূহত, আৰু এই সাৰসমূহ ক'ত উপলব্ধ হ'ব তাৰ বিষয়ে অলপ বুজাই কওকচোন।
2: প্ৰথমতে কৈছোঁ এই সাৰখিনি উপলব্ধ ক'ত হ'ব। এই সাৰখিনি আপোনালোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা বায়'ফাৰ্টিলাইজাৰ ইউনিট আছে আৰু বায়'ফাৰ্টিলাইজাৰ লেব এটা আছে, তাৰ পৰা আপুনি ডাইৰেক্টলি কিনিব পাৰে। নহ'লে দ্বিতীয়তে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে অসমৰ বিভিন্ন জিলাত, 23 জিলাত 23 কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাও আপোনালোকে বায়'ফাৰ্টিলাইজাৰখিনি ল'ব পাৰে। নহ'লে আজিকালি কিছুমান দোকানতো এই বায়'ফাৰ্টিলাইজাৰ উপলব্ধ হয়। খালি আপোনালোকে সেই বায়'ফাৰ্টিলাইজাৰখিনি লওঁতে তাৰ ভেলিডিটিটোৱে হওক বা অথেণ্টিকেশ্যনটোৱে হওক, তাই কেনেদৰে কাম কৰিব বা ক'ত বনাইছে সেই বস্তুখিনি ভালকৈ চাই লৈহে কিনিব। দ্বিতীয়তে আমি যদি এতিয়া, আমি সকলোৱে জানো যে আমাৰ যিখিনি মাহজাতীয় শস্যত কি কৰে, কিছুমান টেমুনা হয়, আৰু এই টেমুনাবোৰত আপোনাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন কিছুমান বেক্টেৰিয়াই তাত জমা কৰে। গতিকে আমি যদি ধান মাহৰ ক্ষেত্ৰত

0: বাঁহৰ ক্ষেত্ৰত বিশেষকৈ ক'ব যাওঁ, মাহজাতীয় শস্যৰ ক্ষেত্ৰত তাত ৰাইজোবিয়াম বুলি আমাৰ এটা জীৱাণুসাৰ আছে। এই জীৱাণুসাৰটোৱে কি কৰে, আপোনাৰ তাত নাইট্ৰজেনটো জমা কৰে আৰু এই ৰাইজোবিয়ামটো আমি মানে মাহৰ বীজ চীজখিনি কি কৰোঁ, সিঁচাৰ আগতে এইটো বীজ শোধন কৰোঁ। আপোনাৰ 40-50 গ্ৰাম প্ৰতি কেজি চিড হিচাপত আমি বায়' ফাৰ্টিলাইজাৰটো তাত গুটিত দিম। তাৰপিছত সেইটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় ৰ'দত শুকুৱাই থ'ম আৰু যেতিয়া এটা ডাঠ চামনি এটা পৰিব তাৰপিছত সেই গুটিটো নি আমি সিঁচি দিম। দ্বিতীয় ক্ষেত্ৰতে আমি ধানৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ধানৰ ক্ষেত্ৰতো একেদৰে আমি ধানৰ গুটিটো শোধন কৰিব পাৰোঁ, নহ'লে ধানৰ যিটো শিপা থাকে মানে ধানটো আমি ৰোৱাৰ আগে আগে এই শিপাটোৰে এই বায়' সাৰৰ যোগেদি বিশেষকৈ এজোস্পাইৰিলাম হওক বা PSB হওক বা PSB মানে ফচফেট চলিবলৈ বেক্টেৰিয়া বা KSB মানে পটাচ চলিবলৈ বেক্টেৰিয়া, এই ধৰণৰ বায়' সাৰেৰে আমি শিপাটো শোধন কৰি তাক আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় শোধনত ৰাখি দিম আৰু তাৰপিছত আমি তাক মূল পথাৰত ৰোপণ কৰিম।
1: তেনেধৰণে আমি জীৱাণু সাৰসমূহ আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আপুনি উল্লেখ কৰিলে যে কৃষকসকলে যেতিয়া কোনোবা দোকানৰ পৰা জীৱাণু সাৰ ক্ৰয় কৰে সেই ক্ষেত্ৰত তেওঁলোকে তাৰ ভেলিডেশ্যন চাৰ্টিফিকেশ্যন চাবৰ কাৰণে আপুনি ক'লে, এতিয়া আপুনি আমাৰ কৃষকসকলক জনাওকচোন এনেকুৱা কিবা চাৰ্টিফাইং প্ৰচিডিঅৰ আছে নেকি যিখিনি কৃষকসকলে আচলতে কিনিবলৈ যাওঁতে তেওঁলোকে চাবলগীয়া হয়?
0: হয়, আচলতে এইটো চাবলগীয়া যে সাৰটো কেতিয়া বনাইছিলে আৰু কিমান তাৰিখে বনাইছিলে আৰু এইটো ভেলিডিটি কিমান দিনলৈকে আছে, এই বস্তুটো ইম্পৰ্টেণ্ট। কাৰণ কিয় ইম্পৰ্টেণ্ট, মই প্ৰথমতে অনুষ্ঠানটো প্ৰথমতেই কৈছিলোঁ যে এইখিনি কিছুমান জীৱন্ত অনুজীৱ, এই অনুজীৱখিনি আমি মাটিত মেলিহে দিওঁ, দিয়াৰ পৰা ইয়াৰ গ্ৰ'থ হ'ব, বিভিন্ন গ্ৰ'থ হোৱাৰ পিছত ই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনেই হওক মাটিত থকা যিখিনি আমাৰ প্ৰয়োজনীয় মৌলই হওক গছৰ লাভালাভৰ কাৰণে ইয়াক দ্ৰৱীভূত অৱস্থালৈকে লৈ আনে, গতিকে এই অনুজীৱখিনি প্ৰথমতে জীয়াই থাকিব লাগিব। গতিকে সেইটো কাৰণে তাৰ ভেলিডিটিটো চাই ল'ব লাগিব, কেতিয়া বনোৱা হৈছিলে আৰু কেতিয়ালৈকে তাৰ ডেট আছে আৰু ক'ত বনাইছিলে, য'ত বনাইছে সেইটো আচলতে ভেলিড চ'ৰ্চ হয়নে নহয়। এতিয়া আপোনালোকে যদি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাই লয় বা কিছুমান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কিছুমান ৰিচাৰ্চ লেবৰেটৰী গৱেষণা লেবৰেটৰী কিছুমান আছে তাৰ পৰাই যদি লয় বা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাই লয় বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা যদি লয় তেতিয়াহ'লে এইবোৰ আপোনালোকৰ ভেলিড চ'ৰ্চ, তাৰ পৰা আপোনালোকে আনি সেইটো ডাইৰেক্ট আপোনালোকে পথাৰত ব্যৱহাৰ কৰিব পাৰে।
1: এতিয়া ঠিক তেনেধৰণে আমাৰ নেনো সাৰসমূহৰ ক্ষেত্ৰতো আমি যদি ভাবোঁ যে কৃষকসকলৰ বাবে নেনো সাৰসমূহ ক'ত উপলব্ধ হয়, তেওঁলোকে ক'ত বিচাৰি পাব আৰু নেনো সাৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰোঁতে কিবা সাৱধানতা অৱলম্বন কৰিব লগা আছে নেকি?
2: হয়, আমাৰ যদি আমি চাওঁ নেনো সাৰ আচলতে 2021 চনত ইফক' কোম্পানীয়ে আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ প্ৰায় 9টা ইউনিট আছে গোটেই ভাৰতবৰ্ষত, টোটেল আমাৰ 9টা ইউনিট আছে, তাৰে ভিতৰত আমাৰ অসমত প্ৰায় 3টা ইউনিটৰ পৰা তেওঁলোকে এই নেনো সাৰসমূহ ছাপ্লাই কৰি আছে। তাৰে ভিতৰত 2টা আমাৰ UPৰ ফুলপুৰ আৰু আওলা মানে জেগাৰ পৰা তেওঁলোকে লয় আৰু গুজৰাটৰ এটা কল্লোল বুলি জেগা আছে তাৰ পৰা তেওঁলোকে লয়। গতিকে আমি যদি আমাৰ কৃষকসকলৰ বাবে নেনো সাৰৰ উপলব্ধ কৰাব বিচাৰোঁ, গতিকে আজিকালি হয়তো প্ৰায় সকলো সাৰৰ দোকানতেই নেনো সাৰ আমাৰ উপলব্ধ আৰু যদি আমি ভাল জেনুইন চ'ৰ্চ হিচাপে বিচাৰোঁ তেতিয়াহ'লে ইফক'ৰ কৰ্মকৰ্তাসকল প্ৰতি ডিষ্ট্ৰিক্টতে তেওঁলোকে কাম কৰি আছে, গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিও তেওঁলোকে কৃষকসকলে নেনো সাৰ ল'ব পাৰিব। আৰু নেনো সাৰ বুলি নহয় যিকোনো সাৰ যেতিয়া আমি মাৰোঁ তেতিয়া কৃষকসকলে কিছুমান আমাৰ সৰু সৰু কথা মন কৰিবলগীয়া হয়, সৰু সৰু কথা জানিবলগীয়া হয়, যেনেকৈ যে যিবোৰ আমি সাৰৰ বটল ব্যৱহাৰ কৰোঁ সেই বটলসমূহ সদায় শীতল আৰু শুকান জেগাত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। দ্বিতীয়তে হৈছে কি, আমি সদায় যেতিয়া আমাৰ বটল খুব ফৰকাল থাকে তেনেকুৱা অৱস্থাতহে আমি নেনো সাৰ বা যিকোনো আমাৰ কেমিকেল বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, কিয়নো বৰষুণীয়া বতৰ বা বতাহৰ সময়ত আমি আচলতে সাৰসমূহ ব্যৱহাৰ কৰিব নালাগে যিহেতু আমি নেনো সাৰ আমি পাতত স্প্ৰে' কৰোঁ। তৃতীয়তে হৈছে আমি সদায় ব্যৱহাৰ কৰাৰ আগতে বটলবোৰ ভালদৰে জোকাৰি ল'ব লাগে, খুব পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে আৰু যেতিয়া যিসকল কৃষকে ব্যৱহাৰ কৰে তো তেওঁলোকে সদায় হাতত হাতমোজা বা মাস্ক এনেকুৱা ধৰণৰ মানে সৰঞ্জাম পৰিধান কৰিব লাগে যাতে এই সাৰসমূহ আমাৰ ডাইৰেক্ট বা পোনপটীয়াকৈ আমাৰ শৰীৰৰ স্পৰ্শলৈ নাহে। গতিকে এনেকুৱা ধৰণৰ আচলতে কিছুমান সাৱধানতা আমাৰ কৃষকসকলে অৱলম্বন কৰিলে তেওঁলোকে ভাল ফল পাব
1: আৰু লগতে তেওঁলোকে যদি সাৰ বা বিভিন্ন ধৰণৰ পেষ্টিচাইড তেওঁলোকে ব্যৱহাৰ কৰিছে তাৰ পাছত আহি নিজক তেওঁলোকে ভালদৰে গা পা
2: ধুইহে খোৱা বোৱা কৰিব লাগে। হয়,

0: তেনেধৰণে আমি জৈৱ সাৰৰ ক্ষেত্ৰত কিবা সাৱধানতা ল'ব লগা আছে নেকি জীৱাণু সাৰসমূহৰ ক্ষেত্ৰত?
1: জীৱাণু সাৰটো মই আগতে ক'লোৱে ব্যৱহাৰৰ ক্ষেত্ৰত, প্ৰথমতে তাৰ ভেলিডিটিটো আপুনি চোৱা কথাটো ক'লোৱে, দ্বিতীয়তে ইয়াক সদায় অকণমান ঠাণ্ডা ঠাইত ষ্ট'ৰ কৰিব লাগে আৰু মানে সূৰ্যৰ পোহৰৰ পৰা অকণমান আঁতৰত থৈ দিব লাগে, ঠিক আছে, আৰু যথেষ্ট গৰমত ইয়াক ৰাখিব নালাগে। আৰু সাৰখিনি ব্যৱহাৰ কৰি অহাৰ পিছত আপুনি ভালদৰে চাবোন দি হাতটো ধুব লাগে যাতে ইয়াৰ গাত লাগি আপোনাৰ গাত লাগি নাহে। এইটো তেনেকুৱা
0: এতিয়া যদি ধৰি লওক আমাৰ অসমৰ কোনোবা এজন যুৱ উদ্যমী, তেওঁ বিচাৰিছে যে তেওঁ জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছে, তেতিয়া সেই যুৱ উদ্যমীজনে জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ কেনেধৰণে আগবাঢ়িব, কি প্ৰচিডিউৰ আছে, তাৰ বিষয়ে অকণমান আপুনি জনাওকচোন।
1: হয়, যুৱ উদ্যমীজনে প্ৰথমতে তেওঁ বায়' ফাৰ্টিলাইজাৰ, যিটো আমাৰ জীৱাণু সাৰ, এইটো হাতে কামে প্ৰথমতে তেওঁ শিকি ল'ব লাগিব। আৰু হাতে কামে প্ৰথমতে শিকি ল'বৰ কাৰণে তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ বায়' ফাৰ্টিলাইজাৰ ইউনিট এটা আছে, তাত গৈ একদম ধুনীয়াকৈ মানে আমাৰ যিকেইজন তাৰ বিজ্ঞানী আছে তেওঁলোকে বহুত ধুনীয়াকৈ শিকাই দিয়ে, তাত তেওঁ প্ৰথমতে শিকি ল'ব লাগিব। দ্বিতীয়তে তেওঁ আহিল ছাবচিডিৰ কথাটো লাগে। আজিকালি অসম গভমেণ্টেই হওক বা আপোনাৰ ভাৰত চৰকাৰেই হওক, বহু ধৰণৰ ছাবচিডাইজ মানে স্কীম আছে, তেওঁলোকে 40 লাখ টকা পৰ্যন্ত ইয়াত ছাবচিডি পাব পাৰে। দ্বিতীয়তে তেওঁলোকে যাব পাৰে আমাৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ খানাপাৰাত যিটো অফিচ আছে তাত যাব পাৰে, তাত কথা পাতিব পাৰে, তাত বহু ধৰণৰ স্কীম আছে, নহ'লে নাবাৰ্ডৰ যোগেদি তেওঁ স্কীমত এপ্লাই কৰিব পাৰে, নহ'লে তেওঁ নেটফিৰ যোগেদিও এপ্লাই কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুকেইটা জেগা আছে য'ৰ পৰা তেওঁলোকে আৰামছে মানে ছাবচিডি স্কীম ল'ব পাৰে আৰু তেওঁলোকৰ মানে উদ্যোগীটো স্থাপন কৰিব পাৰে।
0: হয়, এতিয়া প্ৰশিক্ষণৰ কথা ক'লে, দুইবিধ সাৰ, নেনো সাৰেই হওক বা আমাৰ জীৱাণু সাৰেই হওক, এইসমূহৰ আমাৰ যদি উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰে অথবা তেওঁলোকে যদি কিবা ৰিটেইল আউটলেট ল'ব বিচাৰে, সেই ক্ষেত্ৰত কৃষকসকল কেনেধৰণে আগবাঢ়িব, তাৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা বা সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অকণমান বুজাই দিয়কচোন কৃষকৰ কাৰণে।
1: যদি জীৱাণু সাৰ কৰিব বিচাৰে তেতিয়াহ'লে মইতো প্ৰশিক্ষণৰ কথাটো ক'লে অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে যাওক, গৈ কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে ধৰক ট্ৰেইনিংটো লওক, বা আজিকালি বাহিৰতো বহুত মানে কি আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কিছুমানতো ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, তাতে তেওঁলোকে প্ৰশিক্ষণটো লৈ আহক। তাৰপিছত যদি তেওঁলোকে তাৰপিছত উদ্যোগটো স্থাপন কৰক, ছাবচিডিখিনি লয়, তাৰপিছত এইটো আকৌ তাৰপিছত চাৰ্টিফিকেশ্যন হ'ব তেওঁলোকৰ প্ৰডাক্টখিনি ঠিকে আছেনে, সেইটোৰ ভেলিডেশ্যনটো ঠিকে আছেনে, তেনেকুৱা কিছুমান তেওঁলোকৰ টেষ্টিং হ'ব। আৰু এই টেষ্টিংখিনি হোৱাৰ পিছত তেওঁলোকে গভমেণ্টৰ লগত ডিছকাশ্যন কৰি বিভিন্ন ধৰণৰ অফিচতে মানে ছাপ্লাই কৰক বা নিজৰ কিছুমান আউটলেটো বনাই ল'ব পাৰে আৰু তাৰ যোগেদি কৃষকসকলক সহায় কৰিব পাৰে।
0: হয়, এতিয়া আমি নেনো সাৰৰ বিষয়লৈ আহিছোঁ। নেনো সাৰৰ যদি ৰিটেইল আউটলেট এজন কৃষকে খুলিব বিচাৰে, কোনোবা এটা কোম্পানী, আপুনি ইফকোৰ নাম ইতিমধ্যে উল্লেখ কৰিছিলে, গতিকে সেই ক্ষেত্ৰত কৃষকজন কেনেকৈ আগবাঢ়িব আৰু তাৰ চাৰ্টিফিকেশ্যন পোৱাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ?
2: হয়, আচলতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে আমি কিছুমান ইনপুট ডিলাৰ, যিবোৰ আমাৰ ছেল্ফ ফাইনেন্স ইনপুট ডিলাৰ ট্ৰেইনিং থাকে, আমি ট্ৰেইনিং আমি দি থাকোঁ আমাৰ যিবোৰ সাৰৰ ব্যৱসায়ী আছে তেওঁলোকক। আৰু তেনেকুৱা হয়তো তেনেকুৱা ট্ৰেইনিং বা তেনেকুৱা 15-দিনীয়া ট্ৰেইনিং লৈও আমাৰ কৃষকসকলে আগবাঢ়িব পাৰে। আৰু ইফকোৰ জৰিয়তেও তেওঁলোকে কিছু কিছু কাম কৰি আহিছে, কাৰণ আমি দৰং, মই যিহেতু দৰং ডিষ্ট্ৰিক্টত কৰ্মৰত, দৰং ডিষ্ট্ৰিক্টত তেওঁলোকে কি কৰিছে, কেইগৰাকীমান মানুহ লৈ ড্ৰোনৰ সহায়ত, আমি জানো আজিকালি আমাৰ সাৰ ব্যৱহাৰ কৰোঁতে ড্ৰোনৰ খুব ব্যৱহাৰ প্ৰচলিত হৈছে, গতিকে আমাৰ দৰং ডিষ্ট্ৰিক্টত প্ৰায় 3 গৰাকী মানুহক বাহিৰৰ পৰা ট্ৰেইনিং দিয়াই আনি এতিয়াই ড্ৰোনৰ সহায়ত তেওঁলোকে সাৰৰ যিবোৰ আমাৰ এপ্লিকেশ্যন কৰাই আছে। গতিকে আমাৰ লগতে আমাৰ কৃষি বিশ্ববিদ্যালয় আছে, গতিকে এই সকলোখিনি সহায়ত তেওঁলোকে যদি বিচাৰে ৰিটেইলাৰ, তেওঁলোকে এখন দোকান খুলিব পাৰিব। আৰু মই ভাবোঁ নেনো সাৰটো যিহেতু এতিয়া নতুন, আমাৰ এটা নতুন প্ৰযুক্তি বুলিয়েই ক'ব লাগিব সাৰৰ ক্ষেত্ৰত, গতিকে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব।
0: হয়, আৰু এই ক্ষেত্ৰত তেওঁলোকে UODB অৰ্থাৎ ইজ অফ ডুইং বিজনেছ, তাত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি কৃষি বিভাগৰ লগত যোগাযোগ কৰিলে তেওঁলোকে লাইচেন্সিঙৰ কামখিনি আগবাঢ়িব পাৰিব। গতিকে আজি আমি বহুখিনি গুৰুত্বপূৰ্ণ কথা এই আলোচনাটোৰ মাজত আমি উপস্থাপন কৰিলোঁ বা আমি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিলোঁ। আজিৰ অনুষ্ঠানটোৰ পৰা আমাৰ অসমৰ কৃষক ৰাইজৰ উদ্দেশ্যে আপোনালোকে কেনেকুৱা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?

0: নেনোসাৰ আৰু জীৱাণুসাৰ ব্যৱহাৰ কৰিলে পৰম্পৰাগত ৰাসায়নিক সাৰৰ খৰচ 50% পৰ্যন্ত কমি যায়। গতিকে সম্পূৰ্ণৰূপে ৰাসায়নিক সাৰ বন্ধ নকৰি প্ৰথম অৱস্থাত আধা পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰৰ সৈতে এই জীৱাণুসাৰ আৰু নেনোসাৰখিনি একেলগে ব্যৱহাৰ কৰিলে কৃষকসকল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। আৰু শেষত মই ইয়াকে ক'ম যে জীৱাণুসাৰে অসমৰ মাটিৰ স্বাস্থ্য ৰক্ষা কৰিব আৰু নেনোসাৰে কম খৰচত শস্যৰ গুণাগুণৰ মানদণ্ড বৃদ্ধি কৰিব। আমাৰ কৃষক ভাই ভনীসকলে এই বৈজ্ঞানিক পদ্ধতি আঁকোৱালি ল'লেহে অসমৰ কৃষিখণ্ডত প্ৰকৃত কৃষি সমৃদ্ধি সম্ভৱ হ'ব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। গতিকে অসমৰ কৃষক ৰাইজে অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত নেনোসাৰ আৰু জীৱাণুসাৰ এই সাৰসমূহ ব্যৱহাৰ কৰি কৃষিৰ এক নতুন বিপ্লৱৰ দিশলৈ আগবাঢ়ি যাবৰ কাৰণে নিশ্চয়কৈ সম্ভৱপৰ হৈ উঠিব। গতিকে আমি সেই আশাৰে আৰু দুয়োগৰাকী আমাৰ মাজত উপস্থিত থকা সমল ব্যক্তিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ
2: ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে, জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰি সাধনা শৰ্মা আৰু বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ কংগু ডেকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানুহজ্যোতি বৰাই। অনুষ্ঠানত এইবাৰ শুনক সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বিষয়ে। মোৱাপোকেই হ'ল সৰিয়হৰ আটাইতকৈ ধ্বংসাত্মক কীট, যি পুলিৰ পৰা পুৰত হোৱালৈকে সৰিয়হ শস্যক আক্ৰমণ কৰি 96% পৰ্যন্ত উৎপাদন হ্ৰাস কৰিব পাৰে। কেইবাটাও প্ৰজাতিৰ মোৱাপোকে সৰিয়হৰ অংকুৰণৰ পাছৰে পৰা পাত, ডাল, ফুল, চেই আদিৰ পৰা ৰস শুহি খায়, যাৰ ফলত বৃদ্ধি স্তব্ধ হোৱাৰ লগতে ফুলৰ গৰ্ভপাত হয় আৰু বীজৰ পৰিমাণ তথা গুণগত মানদণ্ড হ্ৰাস পায়। সৰিয়হৰ মোৱাপোকৰ ব্যৱস্থাপনাৰ বাবে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰে পৰিৱেশতন্ত্ৰৰ ক্ষতিসাধন কৰে। নিৰ্বিচাৰ কীটনাশকৰ প্ৰয়োগৰ ফলত মোৱাপোকৰ প্ৰাকৃতিক শত্ৰু যেনে পেৰাচাইট আৰু পৰভোজীক নিধন কৰাৰ লগতে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে। লগতে পৰাগ সংযোগী প্ৰাণী, বিশেষকৈ মৌমাখি, ভুমুৰা আদিৰ ক্ষতিসাধন কৰিব পাৰে। সেয়েহে বহনক্ষম কৃষি ব্যৱস্থাপনাৰ বাবে শস্য পৰিচৰ্যাকৰণ পদ্ধতি, প্ৰতিৰোধী জাত, অনুকূল বীজ সিঁচাৰ সময়, শাৰী শাৰীকৈ শস্য ৰোপণ, আকৰ্ষক শস্যৰ ব্যৱহাৰ, পুষ্টি আৰু জলসিঞ্চন ব্যৱস্থাপনা, লগতে জৈৱ নিয়ন্ত্ৰকৰ ব্যৱহাৰকে ধৰি সুসংহতভাৱে পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰয়োগৰ প্ৰয়োজন। মিশ্ৰ শস্য ব্যৱস্থাপনাৰে পতংগ নিয়ন্ত্ৰণ হ'ল এক ধৰণৰ বাসস্থান পৰিচালনা। শস্যৰ পৰিৱেশতন্ত্ৰক এনেধৰণে সজোৱা হয় যাতে ক্ষতিকাৰক পোক পতংগক আকৰ্ষক বা বিকৰ্ষক শস্যৰ ৰোপণৰ দ্বাৰা নিয়ন্ত্ৰণত সহায়ক হোৱাৰ লগতে উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ সুপ্ৰয়োগে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। মিশ্ৰ শস্যৰূপে ব্যৱহৃত শস্যৰ বাবে পোক পতংগৰ আক্ৰমণ হ্ৰাস, মাটিৰ স্বাস্থ্য উন্নত, মূল শস্যৰ লগত মিশ্ৰ শস্যৰ উৎপাদন মূল্যৰ সংযোগে মুঠ উপাৰ্জন বৃদ্ধিৰ দ্বাৰা কৃষকৰ আয় বৰ্ধনৰ উপৰিও অপকাৰী পতংগৰ প্ৰাকৃতিক শত্ৰুক সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সৰিয়হ আৰু ধনিয়া মিশ্ৰ শস্য এইটো আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা হিচাপে বিবেচিত হৈছে। এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা আটাইতকৈ কম, গছৰ স্বাস্থ্য উন্নত, উৎপাদন বেছি আৰু উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি। ধনিয়া ফুলৰ পৰা নিৰ্গত গন্ধ আৰু ৰাসায়নিক উপাদানে মোৱাপোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে আৰু ইহঁতে গছ চিনিবলৈ অসুবিধা পায়। অধিক পৰাগ সংযোজক তথা পৰভোজী পতংগ আকৰ্ষিত হোৱা দেখা যায়। সৰিয়হ আৰু গুৱামুৰি মিশ্ৰ শস্য, ইয়াৰ উৎপাদন ভাল, লাভ বয় অনুপাত সৰ্বাধিক আৰু প্ৰাকৃতিক শত্ৰুৰ উপস্থিতি বৃদ্ধি। গুৱামুৰি গছৰ ফুলে উপকাৰী পৰাগ সংযোজক তথা পৰজীৱী পতংগৰ প্ৰাপ্তবয়স্ক খাদ্য যোগান ধৰে। সৰিয়হ আৰু বুটমা মিশ্ৰ শস্য, এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা কিছু হ্ৰাস হোৱাৰ লগতে মাটিত নাইট্ৰজেন বৃদ্ধি কৰে আৰু কৃষকৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰূপে পৰিগণিত হ'ব পাৰে। অকলশৰীয়াকৈ সৰিয়হ কৰা

ক্ষণত অধিক মুৱাপোকৰ উপস্থিতি দেখা যায়। মিশ্ৰ শস্য ব্যৱস্থাৰ জৰিয়তে মুৱাপোক নিয়ন্ত্ৰণৰ বৈজ্ঞানিক কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায়, অপকাৰী পোকবোৰে নিজৰ প্ৰিয় গছ চিনিবলৈ অসুবিধা পায়, ফলত আক্ৰমণ হ্ৰাস হয়। গছবোৰৰ মাজত তাপমাত্ৰা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয়, যি মুৱাপোকৰ বংশবৃদ্ধিত বাধা দিয়ে। সৰিয়হজাতীয় শস্যৰ মুৱাপোক নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: মেশিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: পলাও পলাও অভ্যাস পলাও, এতিয়াই ওচৰৰ বেংকলৈ গৈ পটা পুৰণা নোট সলাও। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৃন্দ গান, গীতৰ কথা তৰুণ শৰ্মাৰ।

0: সুধাত ভতিজাই কলে,
1: খুড়া এ সকলো ওপৰৱালাৰ দয়া, মানে সোলার পেনেলৰ।
2: মই ভাবিলো এতিয়া আৰু লগাবই লাগিব।
3: পিএম সূৰ্যঘৰ মুখ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
4: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
5: PLI है ना?
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ এৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্ৰস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ, বিনামূলীয়া স্কুটি, চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভৰ্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো মূল্যায়ন কৰে। শক্তিপীঠ কামাখ্যাধামত হবলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হবলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা, খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে এইদৰে প্ৰকাশ কৰে।
8: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালয়ৰ পৰম্পৰা অনুযায়ী 3দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ 23, 24 আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত

0: আমি মেলাখন সুপরিচালনা করি আইসো এই বেলি আমি পরিচালনার কারণে আগবাড়িছো।
1: বৈদেশিক পরিক্রমা আর বস্ত্র মন্ত্রালয়ের রাজ্যমন্ত্রী পবিত্র মার্গেরিটাই আজি প্রয়াত কবি জোনমণি দাসর পরিয়ালক সাক্ষাৎ করে। কেন্দ্রীয় মন্ত্রীগুলো জনসংযোগ অভিযানের অংশ হিসাবে শিবসাগর থানামুখত থাকা প্রয়াত দাসর বাসগৃহত গৈ পরিয়ালক সমবেদনা জ্ঞাপন করে। মন্ত্রীগুলো মার্গেরিটা পরিয়ালর উদ্যোগত চলি অহা সাহিত্যিক দেওরাম তাসা সোঁয়রণী স্কলারশিপর অধীনত জোনমণি দাসর জ্যেষ্ঠ সন্তানের শিক্ষার ব্যয় বহন করার কথা ঘোষণা করে। মুখ্যমন্ত্রীর সাহায্য পুঁজির অনুমোদিত 1,00,000 টাকার আর্থিক সাহায্যও অচিরে পরিয়ালক প্রদান করা হব বলে জানিবলৈ দিয়ে।
2: অতি প্রতিভাবান অসমীয়া এজনের ভিতর আমার ভাতৃ জোনমণি দাস অন্যতম। আজি অকালতে আমার কায়িকভাবে হেরাই গেল। বিপদের সময় পরিয়ালটির ওসর আমি থিয় হয়েছিল। দুটা কনকন শিশু কিশোর আছে জোনমণির, এটা একটা হায়ার সেকেন্ডারি পড়ি আছে লড়াটি। গতি আমার পরিয়ালের তরফের বিগত বহু বছর জুড়ি প্রায় 16-17 বছর জুড়ি সাহিত্যিক দৌরাম তাসা সোঁয়রণী একটা স্কলারশিপ দিয়ে আইসো। বড় বেশি প্রচার নাই, নাজানে মানুষ। সেইটোর অধীনতে আমি জোনমণির জ্যেষ্ঠ সন্তানের দুবছর যে হায়ার সেকেন্ডারি ফিজ, সেই গোটেটো আজি একেলগে জোনমণি মাকর হাতত সহধর্মিনীর হাতত আমি অর্পণ করলো। মাকও আসিল উপস্থিত। তার উপরি ইতিমধ্যে ঘোষণা করে থা মুখ্যমন্ত্রীর সাহায্য পুঁজির 1,00,000 টাকার একটা অনুদানও এমাহর ভিতর আমি 1,00,000 টাকাটাও মুখ্যমন্ত্রীর সাহায্য পুঁজির পর আমি তেখেতর পরিয়ালের হাতত অর্পণ করি।
1: অহা 21 জুন দেওবারে হবলগিয়া চিকিৎসা বিজ্ঞানের স্নাতক পাঠ্যক্রমত নামভর্তির প্রবেশ পরীক্ষা নিট 2026-র পুনের পরীক্ষা সুচারুরূপে পরিচালনা করার উদ্দেশ্যে আজি যোরহাটের জেলা আয়ুক্তর কার্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভারপ্রাপ্ত জেলা আয়ুক্ত তথা জেলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্র গগৈর সভাপতিত্বত অনুষ্ঠিত পরীক্ষা সুকলমে অনুষ্ঠিত করবলৈ লবলগিয়া পদক্ষেপ সমূহের বিষয়ে বিতংভাবে আলোচনা করা হয়। বৈঠকত জেলা জ্যেষ্ঠ আরক্ষী অধীক্ষক, অতিরিক্ত জেলা আয়ুক্ত, চক্র বিষয়া, সংশ্লিষ্ট পরীক্ষা কেন্দ্র সমূহের অধ্যক্ষ তথা অধ্যাপক সকল, সহকারী আয়ুক্ত সকল, আরক্ষী বিভাগের উচ্চপদস্থ বিষয়া সকলের লগতে আন সংশ্লিষ্ট বিভাগের বিষয়া সকলও উপস্থিত থাকে। শ্রোতাসকল সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
3: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমাফুলবাৰী, মন্দিয়া আৰু পাকা বেদবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্তও উপস্থিত থাকে। কাৰ্বি আংলঙৰ ডিফুত আজি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং কেৰম টাউন হলত অনুষ্ঠিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ সুফলভাৱে জনসাধাৰণে লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শোণিতপুৰ জিলাতো আজি তিনিদিনীয়া কাৰ্যসূচীৰে জনকল্যাণ শিবিৰ আৰম্ভ হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ কামৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালিদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰিলৈ আৰু পয়লা পুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহ

হস্পিটেলসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।

0: বিশ্বনাথ সামরিক চিকিৎসালয়ৰ ফালৰ পৰা আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুতীয়া ইয়াৰে অধীক্ষক আৰু তেখেতৰ টীম তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয় তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন গতিকে ইয়াতে মই জানিব পৰা মতেতো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে আৰু কেজুৱেলিটি ৰেট অলমষ্ট নিল জিৰ' গতিকে সেইটো এটা সাংঘাতিক এগেইন এটা এক্সেপশ্যনেল কথা গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্প বান্ধৱ হিচাপে তেখেতৰ খ্যাতি আছে।
1: মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 36গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লাল ডুহুমা আৰু গৃহমন্ত্ৰী কে চাবডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26জন সদস্য আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ 10জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ এজন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ 26গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চাৰ্চিং ইংটিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেগুৱে কাৰ্বি সমাজৰ কল্যাণ সবলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত 2021চনত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতিৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত কাইলৈ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত হ'বলগীয়া এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত মুখ্য সচিব কৈলাশ চান্দ চামাৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ পৰা অহা পশুপালন আৰু পশু চিকিৎসা বিষয়াসকল উপস্থিত থাকিব। এই অনুষ্ঠানতে আফ্ৰিকান চুৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা 3টা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। ইয়াৰ লগতে অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলৰ ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গ'লত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড বছনিয়া আৰু হাৰ্জে গোভনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি।
3: সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এইখিনিতে শুনক অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আজি নিশা 9:30 লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন। জাপানিজ এনচেফেলাইটিছ, ইয়াৰ সজাগতা আৰু প্ৰতিৰোধ, এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এপিডেমিঅ'লজিষ্ট অৰ্থাৎ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাক্তৰ হেমেন দাস আৰু শিশু বিশেষজ্ঞ ডাক্তৰ দিগন্ত বৰ্মন। শ্ৰোতাসকলে ফোনযোগে চিকিৎসক দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। তাৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 9435405222 আৰু 03612661876। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। শুনাবলৈ লৈছোঁ আন এটি বৃন্দগান, গীতৰ ৰচনা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে

কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 37গৰাকীয়ে ভোটদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ 21 তাৰিখলৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কাৰ্যসূচীত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গাঁৱত উপস্থিত হৈ বিভিন্ন আম্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। ভাইব্ৰেণ্ট ভিলেজ প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলত উন্নয়নমূলক কাম কাজৰ খতিয়ান উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে গ্ৰহণ কৰিব। পাছলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 21 জুন তাৰিখে শ্ৰীৰাধাকৃষ্ণনে লেহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত যুৱক যুৱতী, সশস্ত্ৰ বাহিনীৰ জোৱানকে ধৰি বিভিন্ন সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰি যোগৰ জৰিয়তে সামগ্ৰিক স্বাস্থ্য আৰু মংগলৰ বাৰ্তা প্ৰেৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। শ্ৰীমোদীয়ে ছেইণ্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনইট বাজিনক সাক্ষাৎ কৰে। আলোচনাত সামগ্ৰী আৰু নিৰ্মাণ খণ্ডৰ সুযোগ, সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতত ছেইণ্ট গোবনৰ শক্তিশালী উপস্থিতি আৰু বিনিয়োগে ভাৰতীয় যুৱক যুৱতীসকলৰ বাবে সুযোগৰ সৃষ্টি কৰিছে। ছেইণ্ট গোবনৰ অধ্যক্ষগৰাকীয়ে ভাৰতত অধিক বিনিয়োগ আৰু সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা সন্দৰ্ভত মত ব্যক্ত কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আলষ্টমৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিৰ চিয়নক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আজাহৰ অত্যাধুনিক মাধ্যম আৰু ৰেলৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ছোৱাত শ্ৰীমোদীয়ে ভাৰতত আলষ্টমৰ উল্লেখযোগ্য বিনিয়োগ আৰু শক্তিশালী উপস্থিতিয়ে ভাৰতৰ ৰেল খণ্ডৰ আধুনিকীকৰণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত 12 বছৰত ভাৰতৰ পৰিৱৰ্তনৰ কাহিনী এই দেশৰ যুৱক যুৱতীসকলৰ উন্নয়নে প্ৰতিনিধিত্ব কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ প্ৰকাশিত এটা লেখা আজি সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ দৃষ্টিভংগী, দক্ষতা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য বিনিয়োগৰ দ্বাৰা পৰিচালিত হৈ দেশখনে অমৃত প্ৰজন্মৰ বাবে তেওঁলোকৰ আকাংক্ষা বাস্তৱায়িত কৰাৰ সুযোগ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্ৰীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে এই প্ৰজন্মই বিকশিত ভাৰত 2047ৰ যাত্ৰাক নেতৃত্ব দিব। শ্ৰীমাণ্ডাভিয়াই উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ব্যৱস্থাটোত সততা, স্বচ্ছতা আৰু দক্ষতাৰ মানদণ্ড বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পুনৰ পৰীক্ষাৰ আসোঁৱাহমুক্ত আৰু সঠিক পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা অনুষ্ঠিত কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে শিক্ষা মন্ত্ৰালয়ে নিযুক্তি প্ৰদান কৰা বিষয়াসকলক পৰীক্ষা ব্যৱস্থাটোৰ বিভিন্ন কাম কাজত সমন্বয় ৰক্ষাৰ বাবে বিভিন্ন ৰাজ্যত নিয়োগ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত গঠিত কেন্দ্ৰত প্ৰতিবেদন দাখিল কৰা হ'ব। বৈঠকৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰীক্ষাৰ্থীসকলক মানসিক চাপমুক্ত পৰিৱেশত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ উপযুক্ত আসনৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা ব্যৱস্থা, অভিযোগ নিৰাময় ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ কোৱা হয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে পৰীক্ষা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু চোৰাংচোৱা সংস্থাসমূহ

0: সৈতে যোগাযোগ অব্যাহত ৰাখি আছে বুলি অৱগত কৰে। বৈঠকত শিক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলকে ধৰি প্ৰায় 220 গৰাকীতকৈও অধিক বিষয়াই সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত পৰহিলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনায় যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় 9,44,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 18,880 কোটিতকৈও অধিক টকা জমা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 2,80,00,000 মহিলা কৃষকো উপকৃত হ'ব। মন্ত্ৰালয়ে জনায় যে 2019 বৰ্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 4,44,00,000 টকা কৃষকৰ একাউণ্টত জমা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পশ্চিমবংগৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অন্যতম। শ্ৰীমোদীয়ে লগতে ডিজিটেল কৃষি মিছনৰ অধীনত এগ্ৰিষ্টেক মুকলি কৰিব। উল্লেখযোগ্য যে এই প্লেটফৰ্মৰ জৰিয়তে শস্য বীমা, ঋণ, সাৰ বিতৰণ আদিৰ দৰে সেৱাসমূহ কৃষকসকলৰ বাবে সহজতে উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনত প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় মিছনৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি পুৰুলীয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাত কৃষিৰ ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি, জলসিঞ্চন, আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকৰ আনুষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা মুকলি কৰিব। কৃষি মন্ত্ৰালয়ে জনায় যে সমগ্ৰ দেশত পি এম কিষাণ উৎসৱ দিৱস হিচাপে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, য'ত 1 কোটিৰো অধিক কৃষকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মূল অনুষ্ঠানত ভাগ ল'ব। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40 গৰাকী সদস্যৰ ভিতৰত 37 গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লালদুহোমা আৰু গৃহমন্ত্ৰী কে চাপডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26 জন সদস্য আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ 10 জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2 জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ 1জন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। কেন্দ্ৰীয় চৰকাৰে কয় যে দেশৰ সকলো তেল শোধনাগাৰে প্ৰয়োজনীয় উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰল আৰু ডিজেলো পৰ্যাপ্ত পৰিমাণে মজুত ৰখা হৈছে। আজি নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দৰ্ভত আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে বিগত 3 দিনত 1.36 কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং লাভ কৰা হৈছে আৰু 1.47 কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। এই সময়ছোৱাত প্ৰায় 22,945 টন বাণিজ্যিক LPG চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গ'লত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড, বছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40 গৰাকী সদস্যৰ ভিতৰত 37 গৰাকীয়ে ভোটদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়া

0: মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
0: মাত্ৰ ছয় ইঞ্চি পানীটো

0: মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে নৰেন্দ্ৰ ফাংচু আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত সেয়া আছিল নৰেন্দ্ৰ ফাংচু আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰ।

কিলোহার্টজ 729। লগতে নিউজ অন এআইআর মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিব পাৰে। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মণিকুন্তলা দাস। শিল্পীৰ কণ্ঠত পুনতে শুনক ইদ্ৰিছ আলীৰ এটি ৰচনা।

0: বতাহত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত

0: খোজ দিব মেন হোল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে মণিকুন্তলা দাসৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষৰটি গীত শুনাবলৈ লৈছোঁ শিল্পীৰ কণ্ঠত। এইবাৰ শুনক নীলকান্ত শৰ্মা ৰচিত এটি গীত।

0: আজিৰ অনুষ্ঠানত আধুনিক গীতৰ শিল্পী মণিকুন্তলা দাসৰ কণ্ঠত শ্ৰোতাসকলে ক্ৰমে ইদ্ৰিছ আলী, প্ৰণৱীৰাম বৰুৱা আৰু নীলকান্ত শৰ্মা ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এখন বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন, পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদৰ্শন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই চহৰখনৰ সমীপৰ বৰঘাটত 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো যোগ সাধনাৰ বিষয়ে। যোগে শৰীৰ আৰু মন একাত্ম কৰে, এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ আয়ুষ বিভাগৰ চিকিৎসা বিষয়া ডাক্তৰ মানৱজ্যোতি শৰ্মা আৰু নীলোৎপল ডেকা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় মৰিগাঁৱৰ চিকিৎসামূলক যোগ শিক্ষক শ্ৰীমতী স্নিগ্ধা বৰদলৈ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো, নমস্কাৰ।
1: নমস্কাৰ।
0: যোগ সাধনাৰ মূল তাৎপৰ্য কি, মই প্ৰথমে সুধিছো মানৱজ্যোতি শৰ্মাক।
2: নমস্কাৰ বাইদেউ। আচলতে যোগ সাধনা এক প্ৰাচীন ভাৰতীয় পৰম্পৰা। ই চিকিৎসা, স্বাস্থ্য আদি বিষয়ৰ লগত জড়িত। যোগৰ তাৎপৰ্য বা যোগৰ অন্তৰ্নিহিত অৰ্থ হৈছে সংযোগ, অৰ্থাৎ যোগে যুজ নামৰ এটি ধাতুৰ পৰা যোগ শব্দটোৰ উৎপত্তি হৈছে। তাৰ অৰ্থ হৈছে শৰীৰক মনৰ লগত সংযোগ কৰা, মনক আত্মাৰ লগত সংযোগ কৰা, আৰু শৰীৰ, মন আৰু আত্মাক সমাজৰ লগত আৰু পৰিৱেশৰ লগত সংযোগ কৰা। গতিকে যোগক আমি যদি এটা বাক্যত ক'বলৈ যাওঁ, যোগৰ অৰ্থ হৈছে সংযোগ কৰা। গতিকে আজিৰ পৰিপ্ৰেক্ষিতত যদি আমি আলোচনা কৰিবলৈ যাওঁ, এক সামাজিক, অৰ্থনৈতিক, শৈক্ষিক গোটেই পৰিৱেশখিনিক একত্ৰিত কৰি এক সুস্থ সমাজক যদি আমি আগুৱাই নিবলৈ চাওঁ, তাৰ কাৰণে যোগৰ আমাৰ বহুত মহত্ব আছে।
0: হয়, এতিয়া আমাৰ দেখা গৈছে যে আধুনিক যিটো আমাৰ জীৱনশৈলী, সেই জীৱনশৈলীত নানান ধৰণৰ ৰোগ উদ্ভৱ হৈছে। এতিয়া মই সুধিব বিচাৰিছো যে আধুনিক জীৱনশৈলীত যোগৰ প্ৰাসংগিকতা কেনেকুৱা, শ্ৰীমতী স্নিগ্ধা বৰদলৈ আপুনি কওকচোন।
1: হয়, ধন্যবাদ বাইদেউ। বৰ্তমান ব্যস্ত আৰু চাপপূৰ্ণ জীৱনত মানসিক চাপে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বা নৱপ্ৰজন্মৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে, তেওঁলোকে খুব মানসিক চাপত ভুগি থাকে। উদ্বিগ্নতা তেওঁলোকৰ বহুত বেছি, হতাশাত ভুগে, খুব সোনকালে তেওঁলোক সৰু সৰু কথাতে খুব খং, ৰাগত পৰিণত হয় তেওঁলোকৰ মানসিকতাবোৰ। গতিকে এইবোৰ হৈছে
0: সহ্য শক্তিটো বহুত কম।
1: হয় হয় হয়, নিশ্চয়। সেইটো হৈছে আচলতে আমাৰ খুব জীৱনশৈলীটো এতিয়া বৰ্তমান সময়ত খুব ব্যস্ততাপূৰ্ণ। আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্মৰ দেখা যায় যে তেওঁলোকৰ পৰীক্ষা কম্পিটিশ্যনটো বহুত বেছি হৈ গৈছে, পৰীক্ষামূলক প্ৰতিযোগিতাটো বহুত বেছি হৈ গৈছে। গতিকে তেওঁলোকৰ এই
0: পৰীক্ষাৰ ফলাফল লৈ তেওঁলোকে হতাশাত ভোগে।
1: হয়, আৰু আমি অভিভাৱকসকলো খুব এটা চিন্তিত হৈ থাকো যে তেওঁলোকৰ ভৱিষ্যতটো কি হব। সেই ধৰণৰ তেওঁলোকে মানসিক চাপত ভুগি থাকে, আৰু যোগে আচলতে বৰ্তমান সমাজৰ সেই মানসিক চাপটো নিয়ন্ত্ৰণ কৰে, তেওঁলোকক সুস্থিৰতা আনে, তেওঁলোকৰ চিন্তাধাৰাবিলাকক ইতিবাচক কৰি তোলে। গতিকে যোগ এই সময়খিনিত বিশেষকৈ বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে।
0: হয়, যোগে মানসিক স্বাস্থ্য উন্নয়নত কেনেদৰে সহায় কৰে, এই বিষয়ে মানৱজ্যোতি শৰ্মাক মই সুধিছো।
2: হয়, মানসিক স্বাস্থ্য এক বিশাল পৰিসৰৰ বস্তু। আচলতে মানসিক স্বাস্থ্য এটা শিশুৰো হ'ব পাৰে, এগৰাকী গৰ্ভৱতীৰ মাতৃৰ হ'ব পাৰে, এজন কৈশোৰৰ, এজন বৃদ্ধৰ, সকলোৰে মানসিক স্বাস্থ্য বেলেগ বেলেগ। যোগে সাধাৰণতে যোগক আমি অকল শাৰীৰিক ব্যায়াম বা শাৰীৰিক এটা অনুশীলন ক'লে বেয়া হ'ব। যোগ আচলতে এটা শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বস্তু। যোগৰ বিভিন্ন অনুশীলনসমূহৰ ভিতৰত আমাৰ য়ম নিয়ম, যি অষ্টাংগ যোগৰ এক পাৰ্ট হয়, য়ম নিয়ম, যাৰ সহায়ত নৈতিক আচৰণ, ব্যক্তিৰ শৃংখলিত এক জীৱন, তাৰ সহায়ত আমি ব্যক্তিৰ শাৰীৰিক আৰু মানসিক পৰিপুষ্টতা লাভ কৰিব পাৰোঁ। বিশেষকৈ ধ্যান, ধাৰণা আৰু সমাধি, তাৰ সহায়ত কিছুমান মুদ্ৰা আছে, কিছুমান বন্ধ আছে, এইসমূহ যোগৰ বিশেষ এটা বেলেগ বেলেগ আমি সিদ্ধান্ত, এই সিদ্ধান্তসমূহৰ সহায়ত সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে আমি তেওঁলোকৰ মানসিক স্বাস্থ্য সবল কৰিবলৈ, মানসিক স্বাস্থ্য তেওঁলোকক এক সুস্থ মানসিক স্বাস্থ্যৰ ভাগিদাৰী কৰিবলৈ আমি তেওঁলোকক চেষ্টা কৰিব পাৰোঁ।
0: হয়, এতিয়া যোগ প্ৰাচীন কালৰে পৰা ভাৰতত চৰ্চা হৈ আহিছে।
2: হয়,
0: আৰু এই যোগক আমি সামগ্ৰিক স্বাস্থ্য চৰ্চা বুলি আমি জানো।
2: হয়,
0: কি কাৰণত যোগক সামগ্ৰিক স্বাস্থ্য চৰ্চা বুলি কোৱা হয়, শ্ৰীমতী বৰদলৈ?
1: হয়, এতিয়া যোগে আচলতে চাৰিটা দিশ সামৰি লৈছে। সেইকেইটা হৈছে, এটা হৈছে শাৰীৰিক স্বাস্থ্য, দ্বিতীয়টো হৈছে মানসিক সুস্থিৰতা, তৃতীয়টো হৈছে আৱেগিক ভাৰসাম্যতা, আৰু চতুৰ্থটো হৈছে আধ্যাত্মিক বিকাশ। গতিকে এই

0: চাৰিওটা মানৱ জীৱন এটা সুস্থিৰ ৰূপে পৰিচালনা হ'বৰ বাবে এই চাৰিওটা দিশকে যোগে সামৰি লৈছে। অকল যোগ মানে ব্যায়াম নহয় যে আমি অকল শৰীৰটো সঞ্চালন কৰিলো আৰু যোগ হৈ গ'ল, তেনে কেতিয়াও নহয়। যোগে সদায় আমাৰ শৰীৰ সুস্থ কৰে, মানসিকভাৱে আমাক সুস্থিৰতা প্ৰদান কৰে, আমাৰ চিন্তা চৰ্চা উন্নত কৰে, আমাক ধৈৰ্যশীল বনায়, আমি যিকোনো সময়তে আৱেগিক হৈ নপৰো, আৰু লগতে আধ্যাত্মিক মানুহৰ আধ্যাত্মিকতাটো বৃদ্ধি কৰে, ঈশ্বৰৰ প্ৰতি বিশ্বাস আনে। সেই চাৰিওটা দিশ আচলতে সামৰি লোৱাৰ বাবেই যোগক সামগ্ৰিক স্বাস্থ্য চৰ্চা বুলি কোৱা হয়। মানুহ এজন সুস্থিৰ ৰূপে আজি ব্যস্ততাপূৰ্ণ সমাজখনত চলি থাকিবৰ বাবে ভালদৰে মানুহক বিকাশ কৰি তোলাৰ বাবে যোগক সামগ্ৰিক স্বাস্থ্য চৰ্চা,
1: মনৰো বিকাশ কৰে, স্বাস্থ্যৰো বিকাশ কৰে, নহয় জানো? এই ক্ষেত্ৰত আপুনি কি ক'ব?
2: মই এই ক্ষেত্ৰত এটা ক'ব খুজিছো। আজিকালি কিছুমান ইনডেক্স ডেভেলপ হৈছে, যেনেকে হেলথৰ ইনডেক্স হয়, তেনেকে এটা হৈছে আমাৰ যেনেকে ক'লে আধ্যাত্মিক স্বাস্থ্যৰ ইনডেক্স, মানে ৰিলিজিয়াছ হেলথৰ এটা ইনডেক্স। সেই ক্ষেত্ৰত যোগে আমাক বহুতখিনি সহায় কৰিব পাৰে, কাৰণ এজন মানুহ সামাজিকভাৱে তেতিয়াহে তেওঁ সবল আৰু সুস্থিৰ হৈ থাকিব যেতিয়া তেওঁ কোনো এটা ৰাইটিয়াছ পাথৰ লগত তেওঁ নিজকে জড়িত কৰি ৰাখিব। সেই ৰাইটিয়াছ পাথটোৱে তেওঁক এটা জীৱনত দিশ দিব, তেওঁ ক'ৰ পৰা আহিছে, তেওঁ কি কাৰণত এই পৃথিৱীলৈ আহিছে, এই সম্পৰ্কে তেওঁলোকক এটা সুন্দৰ ধাৰণা দিব। তাৰ কাৰণে যোগৰ আমাৰ বেলেগ বেলেগ প্ৰকাৰৰ যোগ আছে, যেনে কৰ্মযোগ। কৰ্মযোগে আমাক শিকায় যে কোনো আমি কৰ্মৰ ফল আমি চিন্তা নকৰাকৈ আমি কেৱল আমাৰ কৰ্ম কৰি যাব লাগে। তাৰপিছত আছে ধ্যান যোগ। ধ্যান যোগে আমাক শিকায় যে আমি ভগৱানৰ লগত বা আমাৰ আত্মাৰ লগত আমি একাত্ম হৈ আমাৰ নিজৰ কামখিনি কৰি যাব লাগে, যাৰ ফলত নিজৰ লগতে সমাজৰ কিবা এটা হিত হয়। গতিকে এই ধ্যান যোগে আমাক আধ্যাত্মিক স্বাস্থ্যৰ মানে
1: পথটো
2: দেখুৱায়, যাৰ সহায়ত আমি নিজে এক সুস্থিৰ জীৱন যাপনৰ প্ৰতি আমি আগুৱাই যাব পাৰোঁ।
1: এতিয়া যুৱ প্ৰজন্মৰ বাবে আপুনি কৈছে যে যুৱ প্ৰজন্মৰ বাবে যোগটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে, কিমান গুৰুত্বপূৰ্ণ আৰু কিয়?
0: যুৱ প্ৰজন্মৰ কাৰণে যোগ খুবেই গুৰুত্বপূৰ্ণ। মই আগত কৈ আহিছো যে আজিকালি যুৱ প্ৰজন্মৰ জীৱন প্ৰক্ৰিয়াটো বা একদম বিশৃংখলতাৰ ফালে গতি কৰিছে, গতিকে তেওঁলোকৰ কি হয়, সেই বিশৃংখলতাটোক শৃংখললৈ আনে, আত্মবিশ্বাস বৃদ্ধি কৰে, ইতিবাচক এটা দৃষ্টিভংগী দিয়ে, আৰু সেইবোৰৰ কাৰণে যি অষ্টাংগ যোগ, যেনেকে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, এইসমূহৰ জৰিয়তে তেওঁলোকে কি হয়, বিশৃংখলতাবোৰ দূৰ হয়। তেওঁলোকে কেতিয়া কেনেকে ডাঙৰক ভাল
1: সন্মান কৰিব,
0: সন্মান কৰিব লাগে,
1: যিটো আমাৰ সমাজত আজিকালি নোহোৱা হৈ যোৱা যেন দেখা গৈছে।
0: হয়, ছাত্ৰ ছাত্ৰীসকলৰ আচলতে তেওঁলোকৰো ভুল নহয়, এই জীৱন যি প্ৰক্ৰিয়াটো চলি আছে, ব্যস্ততাপূৰ্ণ এটা জীৱন প্ৰক্ৰিয়া, তাৰ তেওঁলোকে কি কৰিব সেইটো মানে এটা বেমেজালিৰ যে সৃষ্টি হয়, আৰু কেনেকৈ শুব লাগে, কেতিয়া কিমান সময়ত আমি শুব লাগে, কেতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগে, তেনেকুৱা ধৰণৰ বা নৈতিক আচৰণবোৰ নিয়মে শিকায়, নৈতিক আচৰণ তেনেকে নিয়মে শিকায়, ব্যক্তিগত শৃংখলা কেনেকে আমি নিজৰ জীৱনটোক শৃংখলাবদ্ধ কৰিব লাগে, তেনেকে আসনে শৰীৰৰ সুস্থিৰতা আনে, ঠিক সেইধৰণে সেইবোৰে আচলতে যুৱ প্ৰজন্মক শিকায় যে কেনেকে আমি এটা ইতিবাচক দৃষ্টিভংগীৰে জীৱনটোক গঢ়ি তুলিব পাৰোঁ, আৰু ই আমাৰ কি কৰে, ব্যক্তিগত আৰু পেচাগত জীৱনত আগবাঢ়ি যোৱাত খুবেই সহায় কৰে। সেইধৰণে এতিয়া ধ্যান ধাৰণাই তেনেকে গভীৰ মনোনিৱেশ কৰে বা একাগ্ৰতা বৃদ্ধি কৰে, চিন্তাশীল কৰি তোলে। গতিকে মই ভাবো যে যুৱ প্ৰজন্মৰ বাবে বৰ্তমান সময়ত যোগ খুবেই গুৰুত্বপূৰ্ণ, আৰু বিশেষকৈ বিভিন্ন ধৰণৰ মহিলাসকলৰ সমস্যা, ছোৱালীসকলৰ সমস্যাবোৰ দেখা যায়, সেইবোৰৰ কাৰণেও যোগ আচলতে খুবেই জৰুৰী।
2: মই এইখিনিতে এটা কথা ক'ব খুজিছো, যিখিনি আমাৰ যুৱ প্ৰজন্ম তেওঁলোকক আমি দুটা ভাগত ভগাব পাৰোঁ। সাধাৰণতে 12 বছৰৰ পৰা লাহে লাহে কৈশোৰ কাল আৰম্ভ হোৱা দেখা যায়, ছোৱালীৰ ক্ষেত্ৰত এইটো অকণমান সোনকালে হয়, ল'ৰাৰ ক্ষেত্ৰত অলপমান পিছ পৰি ৰয়। গতিকে 12 পৰা 14 বছৰৰ সেই ল'ৰা ছোৱালীখিনিক বা কৈশোৰখিনিক তেওঁলোকে গৈ যেতিয়ালৈকে 32 আৰু 30 বছৰত ভৰি নিদিয়ে, তেওঁলোকৰ সেইখিনি সময় বহুত গভীৰভাৱে অভিভাৱকসকলে তেওঁলোকক অধ্যয়ন কৰা দৰকাৰ। তেওঁলোকে যিটো দিশত আগবাঢ়ি গৈ আছে সেইটো শুদ্ধ দিশ হয়নে নহয়, তেওঁলোকে যিটো কেৰিয়াৰ হিচাপে ল'ব খুজিছে সেইটো শুদ্ধ তেওঁলোকৰ কেৰিয়াৰ হয়নে নহয়, আৰু তাক ছাপৰ্ট কৰিবলৈ, তাক সহায় কৰিবলৈ তেওঁলোকে যোগৰ সহায় ল'ব পাৰে। বৰদলৈ বাইদেৱে কৈছে সেইখিনি সময়ত ল'ৰা ছোৱালীবিলাক এটা মনোভাৱ হয় যে তেওঁলোকে অভিভাৱকৰ কথা নুশুনে, অকল তেওঁলোকৰ বন্ধুবৰ্গৰ কথা শুনে বা কিছুমান অন্য মানুহৰ কথা শুনে। গতিকে বন্ধুবৰ্গ কেনেকুৱা সেই দিশতো আমি মানে
1: ৰাখিব
2: লাগে। সেই ক্ষেত্ৰত আমি যদি কিছুমান যোগা ক্লাব আমি গঠন কৰিব পাৰোঁ, যেনেকে স্পৰ্টছ ক্লাব থাকে তেনেকে যোগা ক্লাব গঠন কৰিব পাৰোঁ।

0: তেওঁলোকে তেতিয়াহ'লে এক মানে সুস্থ বন্ধুবৰ্গৰ মানে আয়ত্তলৈ আহিব আৰু যিয়ে তেওঁলোকক এটা সুন্দৰ পথলৈ আগুৱাই নিব পাৰিব। আৰু লগতে কওঁ যে তেওঁলোকে এইটো সময়ত বহুত শাৰীৰিক সমস্যাটো ভোগে, যেনে ধৰক ছোৱালীৰ ক্ষেত্ৰত PCOD হওক, আজিকালি মেদবহুলতাৰ সমস্যাও বহুত দেখা দিছে,
1: গোটেইখিনি খাদ্য
0: খাদ্য আৰু মানে জীৱন ধাৰণৰ যিখিনি আমাৰ প্ৰণালী তাৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ আজি চাওক, এজন ল'ৰা ছোৱালীয়ে যদি কিবা প্ৰতিযোগিতা পৰীক্ষালৈ আগবাঢ়ে, তেওঁলোকে অতি কমেও 12 ঘণ্টাৰ পৰা 16 ঘণ্টা বা ওচৰ আচৰি তেনেকুৱা এটা সময় বহি বা পঢ়ি থাকে। গতিকে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা হয়। কিন্তু অভিভাৱক হিচাপে আমি সেইখিনি আওকাণ কৰি চলিব নোৱাৰো। গতিকে তেওঁলোকক এটা সৎ পথত আমি আগুৱাই নিব লাগে, যাৰ সহায়ত কৰ্মযোগ, ধ্যানযোগ, ভক্তিযোগ এইবিলাকে তেওঁলোকক এটা সঠিক গাইডেন্স দিব।
1: আমি বুজিলো যে যুৱ প্ৰজন্মৰ বাবে যোগ খুবেই গুৰুত্বপূৰ্ণ। আপুনি এখন বিদ্যালয়ৰ লগত জড়িত, আপুনি ছাত্ৰ ছাত্ৰীৰ সংস্পৰ্শত থাকে, আপুনি তেওঁলোকৰ মাজত যোগৰ প্ৰতি কিমান আকৰ্ষণ দেখিছে?
2: হয়, মই যিখন বিদ্যালয়ত কৰোঁ বা মই ইয়াৰ আগতে নগাঁও ছোৱালী মহাবিদ্যালয়তো কৰ্মৰত আছিলোঁ, তেওঁলোককো যোগ প্ৰশিক্ষণ দিছিলোঁ। গতিকে মই কিন্তু এতিয়া নৱপ্ৰজন্মৰ মাজত যোগৰ প্ৰতি মানে খুব মনোযোগ এটা দেখা পাইছোঁ। তেওঁলোকে আগতে যেনেকৈ খেলি কৰি আমি সময় কটাইছিলোঁ, এতিয়া তেওঁলোকেও নিজেও গম পাইছে যে তেওঁলোকৰ ওচৰৰ পাজৰে তেনেকুৱা এটা পৰিৱেশ নোপোৱা হৈছে আজিকালি। ঘৰৰ ভিতৰতে বেছি সোমাই ল'ৰা ছোৱালীয়ে হয়তো ইণ্টাৰনেটৰ লগত বেছিকৈ জড়িত হৈ পৰিছে। মই আজিকালি ল'ৰা ছোৱালীক কিছু সচেতনতা দেখিছোঁ, তেওঁলোকে আগবাঢ়ি আহে, মোক সদায় কয় যে মেম কেতিয়াৰ পৰা যোগা ক্লাছ হ'ব, কেতিয়া কৰাব, এনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁলোকৰ। আৰু খুব আগ্ৰহেৰে কৰেও শিকিছেও, আৰু তেওঁলোকে সেই যোগা কৰাৰ পৰা মই এটা বস্তু দেখিছোঁ যে তেওঁলোকেও অনুভৱ কৰিছে যে অকণমান যদি আমি এই বাহ্যিক জগতৰ মানে ইণ্টাৰনেটৰ লগৰ পৰা যদি মানে অলপ বেছি সময় নিদি যাতে আমি অকণমান নিজৰ কথা চিন্তা কৰোঁ, সেই কথাটো তেওঁলোকৰ মাজত যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰোঁ, তেওঁলোকেও আগ্ৰহ দেখুৱায়।
1: হয়, আপুনি সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ লগত জড়িত, তাত আপোনাৰ ওচৰলৈ বিভিন্ন বয়সৰ ৰোগী আহে, তেওঁলোকৰ মাজত আপুনি কেনেধৰণৰ আকৰ্ষণ দেখিছে যোগৰ প্ৰতি?
0: মই যিখন চিকিৎসালয়ত কাম কৰি আছো সেইখন এখন মূলত এলোপেথিক চিকিৎসা ব্যৱস্থাৰ এখন চিকিৎসালয়, কিন্তু তেনে এখন চিকিৎসালয়ত আয়ুষ বিভাগটো আৰু তাৰ লগতে যোগা আৰু আমাৰ আয়ুৰ্বেদিকৰ চিকিৎসাক এক বিশেষ মহত্ব দিয়া হৈছে। আৰু আমি লাহে লাহে দেখিছোঁ যে ৰোগী আৰু তাৰ লগতে কিছুমান মানে মানুহ আহে যি ৰোগীয়া নহয়, কিন্তু নিজকে সুস্থ কৰি ৰাখিবলৈ যোগ বা আয়ুৰ্বেদৰ কাৰণে তেওঁলোকে ইণ্টাৰেষ্ট লৈ পেলাই আমাৰ ওচৰলৈ আহে,
1: পৰামৰ্শ
0: বিচাৰি আহে। গতিকে আমি ৰাতিপুৱা 9টাৰ পৰা আবেলি 5টালৈকে আমি যোগ প্ৰশিক্ষণ দিওঁ তেওঁলোকক। তাত 3টা ক্লাছ থাকে, 3টা কালাংখা আমি যোগৰ দিওঁ। তাত আমি বেলেগ বেলেগকৈ, যেনে ৰাতিপুৱা ভাগটো আমি সাধাৰণতে শিশুসকলৰ বাবে ৰাখোঁ, দুপৰীয়াৰ ভাগটো আমি সাধাৰণতে কৈশোৰ আৰু পৌৰ লোকসকলৰ বাবে ৰাখোঁ, আৰু আবেলিৰ যিটো কালাংখ সেইটো বিশেষকৈ আমি বৃদ্ধ লোকসকলৰ হিচাপে ৰাখোঁ। তাৰ মাজে মাজে কিছুমান আমি বিশেষ কালাংশ লওঁ গৰ্ভৱতী মহিলাৰ কাৰণে, কিছুমান বিশেষ কালাংশ লওঁ, কিছুমান অটিজিম বা কিছুমান এনেকুৱা শিশু থাকে যাক বিশেষভাৱে আমি প্ৰশিক্ষণ দিব লগা হয়, তেনেকুৱা লোকৰ কাৰণে আমি বেলেগ বেলেগ আমি কালাংশ লওঁ। কিন্তু আমি দেখিছোঁ যে তেনেকুৱা লোকৰ সংখ্যা, যোগৰ প্ৰতি আকৰ্ষণ থকা লোকৰ সংখ্যা লাহে লাহে অসমত বিশেষকৈ গুৱাহাটীত বাঢ়ি আহিছে। তাৰ কাৰণ বহুতো, তাৰ কাৰণ হয়তো এটা বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়া হৈছে, তাৰ সহায়তো 2014 চনৰ পৰা লাহে লাহে আমাৰ সমাজৰ মাজত যোগৰ সম্পৰ্কে কিছুমান ধাৰণা গঢ়ি উঠিছে, জনপ্ৰিয়তা বৃদ্ধি পাইছে, আৰু তেওঁলোকে জানিছে যোগে তেওঁলোকক এটা সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দিব পাৰিব। গতিকে তেওঁলোকে লাহে লাহে আমাৰ ওচৰলৈ আহি যোগ প্ৰশিক্ষণৰ কাৰণে তেওঁলোকে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে। আমি সেইমতে তেওঁলোকক বিভিন্ন ধৰণৰ উপদেশ আৰু অনুশীলন প্ৰদান কৰিবলৈ আমি সক্ষম হৈছোঁ।
1: আপুনি মাজতে ক'লে যে অটিজিমৰ কথা ক'লে, সেই বিশেষভাৱে সক্ষম শিশুসকলক, মই শিশু বুলিয়ে কৈছোঁ, তেওঁলোকৰ যোগ যদি সাধনা কৰে, তেওঁলোকৰ শাৰীৰিক বা মানসিক উৎকৰ্ষ সাধন হয়নে আপোনালোকৰ তাত হৈছেনে?
0: নিশ্চিতভাৱে। তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা, যিবিলাক বিশেষভাৱে সক্ষম শিশু, অভিভাৱকে তেওঁলোকক লৈ আহিব লাগিব। আমি শিশুসকলৰ লগতে অভিভাৱকসকলকো গোটেই যোগৰ প্ৰশিক্ষণখিনি দিওঁ।
1: হয়, সেইটো মই ভাবোঁ খুবেই জৰুৰী, কাৰণ এজন বিশেষভাৱে সক্ষম শিশুৰ লগত অনবৰতে লাগি থকা, সেইটো এটা কম তেওঁলোকৰ মানসিক অৱস্থাৰো অৱনতি নিশ্চয় ঘটে।
0: আৰু সেই সম্বন্ধে আমি বহুতো ইতিমধ্যে গৱেষণা পত্ৰ প্ৰকাশ কৰিছো, যিয়ে প্ৰমাণ কৰিছে যে যোগ আৰু এলোপেথিক চিকিৎসা আৰু আয়ুৰ্বেদিক

0: চিকিৎসা যদি আমি পৰিপূৰক চিকিৎসা হিচাপে একেলগে আমি লৈ যাওঁ, তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বহুতখিনি আমি উৎকৰ্ষ সাধন কৰা দেখা পাইছোঁ। আৰু তাৰ লগতে আমি কিছুমান গৱেষণা কৰিছোঁ যে যোগে বা ধ্যানে কেনেকৈ আমাৰ মানসিক স্বাস্থ্যৰ লগতে আমাৰ মগজুত কেনেকৈ প্ৰভাৱ পেলায়। তাৰ ফলত আমি দেখিছোঁ যে আমি বহুত দিন যোগ সাধনা কৰি থকা, বহুত দিন ধ্যান সাধনা কৰি থকা আমি মানুহৰ ইজি বুলি কিছুমান পৰীক্ষা আছে যিটো আমি মস্তিষ্কৰ কাৰণে কৰোঁ। তাৰ লগতে ফাংচনেল MRI বুলি কিছুমান পৰীক্ষা আছে, সেইবিলাক আমি এইমছ গুৱাহাটীত কৰি দেখিছোঁ যে তাৰ বহুত দিন আমি 3-4 বছৰ আমি যদি নিয়মিতভাৱে যোগাসনৰ অভ্যাস কৰি থাকোঁ, নিয়মিতভাৱে ধ্যানৰ অভ্যাস কৰি থাকোঁ, আমাৰ যিবিলাক ব্ৰেইনৰ মানে মস্তিষ্কৰ যিবিলাক কোষ তাৰ উৎকৰ্ষ সাধন হয়, যাৰ ফলত মানুহৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা, তাৰ লগতে মনোযোগ দিব পৰা ক্ষমতা, এনেসমূহ আমাৰ বৃদ্ধি হয়। যিসমূহ ক্ষমতাই আমাক পশুৰ পৰা মানুহ কৰি তুলিছে, সেই মানসিক ক্ষমতাসমূহ যোগে বহুলাংশে আমাক বৃদ্ধি কৰা আমি দেখা পাইছোঁ।
1: হয়, আপোনাৰ কথাৰ মাজতে আপুনি উল্লেখ কৰিছে যে যেতিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় তেতিয়াৰ পৰা মানুহৰ যোগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে যেতিয়া এটা দিন আমি পালন কৰোঁ যে সকলোৱে এটা সময়ত আমি যোগ কৰোঁ, কিন্তু সেই এটা দিন যোগ কৰি নিশ্চয় একো আমাৰ উৎকৰ্ষ সাধন নহয়। আমি সেইটো বছৰৰ সকলো সময়তে আমি চলাই নিব লাগিব।
0: এইবাৰ ভাৰত চৰকাৰৰ এটা অনুশীলনেই হৈছে যে য়োগা ফৰ 365 বুলি এটা তেওঁলোকে এটা বিশেষ কাৰ্যক্ৰম চলাইছে, যাৰ সহায়ত তেওঁলোকে প্ৰতিজন ব্যক্তিকে ক'বলৈ প্ৰয়াস কৰিছে যে 365 দিনে আমি যোগ কৰিব লাগে
1: বছৰৰ।
0: হয়,
1: বছৰৰ প্ৰত্যেক দিনে আমি যোগ কৰিব লাগে।
0: আৰু তাৰ লগতে বিশ্ব ৰেকৰ্ডো গঢ়িছে ভাৰত চৰকাৰে 30খন দেশৰ লগত লগ লাগি পেলাই। তাত আমি এইমছ গুৱাহাটীও তাত অংশীদাৰ আছিলোঁ, য'ত 30খন দেশৰ বহুতো লোক লগ লাগি পেলাই 20 লাখতকৈ বেছি লোক লগ লাগি এটা সময়তে যোগা কৰিছিলে, যাৰ ফলত এটা বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে সমগ্ৰ দেশলৈ এটা বাৰ্তা গৈছে যে যোগাই বা যোগে এটা অকল ভাৰতীয় গণ্ডীৰ ভিতৰতে আবদ্ধ হৈ থকা নাই, গোটেই বিশ্বক আঁকোৱালি লৈছে এটা সুস্থ বাতাবৰণ দিবৰ কাৰণে।
1: হয়, আপুনি এই ক্ষেত্ৰত কি ক'ব?
2: হয়, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আচলতে মূল উদ্দেশ্য ডক্টৰ শৰ্মা ছাৰে কৈছে ঠিক তেনেকুৱাই যে মানুহক বা সমাজ ব্যৱস্থাৰ প্ৰত্যেকজন ব্যক্তিকে যে এইটো নকয় যে এদিনেই যোগা কৰক, অকল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰক। ইয়াৰ উদ্দেশ্য হৈছে যে স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণৰ বাবে মানুহক উৎসাহিত কৰা, যে প্ৰত্যেক দিনাখনেই আপুনি বহুত ব্যস্ত তথাপিও প্ৰথমতে অভ্যাস সৃষ্টি কৰিবৰ কাৰণে আপুনি 5 মিনিট সময়কৈ প্ৰথম অভ্যাস সৃষ্টি কৰিলে, এদিন মই 5 মিনিট কৰোঁ, লাহে লাহে মোৰ শৰীৰ ভাল লগা হ'ল, জঠৰতাবোৰ নাইকিয়া হ'ল, শৰীৰ সুস্থিৰতা প্ৰদান হ'ল। তেনেকৈ মই যেতিয়া ক্লাছবোৰ লওঁ তেতিয়া প্ৰথমতে তেনেকৈ সকলোৱে জইন কৰে যে 5 মিনিটমানৰ কাৰণে কৰি চাওঁচোন কেনেকুৱা লাগে। লাহে লাহে তেওঁলোকে 5 মিনিটৰ পৰা গৈ কেতিয়া 1 ঘণ্টা, কোনোবাই 1 ঘণ্টা কৰালেও কওঁ আৰু অলপমান সময় কৰকচোন। ঠিক তেনেধৰণে মানুহক প্ৰথমে আপুনি জোৰ কৰি যে 1 ঘণ্টাই কৰিব লাগিব বুলি কেতিয়াও কৰাব
1: নোৱাৰে,
2: নামানিও প্ৰথম যদি 5 মিনিট কৰোঁ, যদি তেওঁলোকক সদায় ক'ব লাগে। আৰু মই আৰু এটা বস্তু অনুভৱ কৰিছোঁ যে মানুহ যিহেতু ব্যস্ত, মই আগতেও কৈছোঁ খুব ব্যস্ততাপূৰ্ণ জীৱন, আমি কেতিয়াবা হাঁহিবলৈও পাহৰি যাওঁ, আৰু সেইকাৰণে আচলতে যোগৰ ক্লাছবোৰত এটা স্মাইল থেৰাপী আজিকালি দিয়া হৈছে, মিউজিক থেৰাপীৰ ব্যৱস্থা কৰা হৈছে। স্মাইল থেৰাপীত মই বিভিন্ন ধৰণৰ হাঁহি তেওঁলোকক হঁহুৱাবৰ কাৰণে কেতিয়াবা কওঁ বোলো ৰাৱণৰ দৰে হাঁহক, এনেকুৱা ধৰণৰ বিভিন্ন হাস্যমূলক এটা
1: পৰিৱেশ সৃষ্টি কৰে।
2: 5-10 মিনিটৰ যদি এটা দিওঁ, তেওঁলোকে ইমান ইণ্টাৰেষ্ট দেখুৱায় আৰু খুব মানে আকৌ মেম আকৌ দিয়কচোন তেনেকুৱা মানে
1: হাঁহিলে মানে মনৰ যিখিনি
2: বিষাদখিনি
1: নাইকিয়া হৈ যায়।
2: আৰু এতিয়া বহু এনেকুৱা আছে যে তেওঁলোকে একদম অকলশৰীয়াকে থাকে, হাজবেণ্ড ৱাইফ বা এটা সন্তান লৈ, তেওঁলোকে মানে মানুহৰ লগত কথা পাতিবলৈ আচলতে মানুহৰ অভাৱ হৈছে বৰ্তমান সময়ত। গতিকে তেতিয়া তেওঁলোকে যদি এনেকে ক্লাছবোৰ কৰে বিভিন্ন অনলাইন মাধ্যমেৰেও, তেওঁলোকে খুব ভাল পায় যে হাঁহি একদম ইমান ভাল লাগিলে এনেকুৱা। সেইবোৰ বস্তু আমি যদি এতিয়া যুগৰ লগত অকণমান আধুনিকতা ব্যৱহাৰ কৰি তেনেকে কেতিয়াবা তেওঁলোকক বহুৱাই লৈ সৰু এটা দুটা কলি গোৱা আৰম্ভ কৰিলোঁ, সেইবোৰ আচলতে মানুহক উৎসাহ কৰে। আৰু আমাৰ উদ্দেশ্য হ'ব লাগে কেনেকৈ মানুহ মানুহখিনি এটা সৎ পথলৈ আনা, কেনেকৈ যোগৰ প্ৰতি তেওঁলোকৰ আৰু আন্তৰিকতাটো বঢ়াই দিয়া, গতিকে সেইটো যোগৰ আচলতে আমাৰ যে চৰকাৰখনে এটা ভাল পদক্ষেপ লৈছে 14 জুন তাৰিখে যি ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, আৰু সেইটো আচলতে মই ভাবোঁ যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সেইটোৱে মূল উদ্দেশ্য যে মানুহসকলক গোটেই বিশ্বজুৰি যোগৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰোৱা আৰু তেওঁলোকক এটা স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণৰ বাবে

0: তেওঁলোকক উৎসাহ প্ৰদান কৰা
1: হয়। আৰু এটা দেখা যায় যে আপুনি অকলশৰীয়া মানুহৰ কথা ক'লে, তেতিয়া দেখা যায় যে ঘৰৰ যিখিনি বয়সস্থ লোক আছে তেখেতসকল প্ৰায়ে দিনটো অকলশৰীয়া হয় বা ৰাতিও গৈ পেলাই আমি যেনিবা গ'লো ঘৰত এজন যদি আছে তেনেকুৱা ব্যক্তি আমি সিমান সময় দিব নোৱাৰোঁ, কাৰণ দিনটোৰ ভাগৰো
2: মানে এটা সুস্থ আৰু মানসিকভাৱে সবল এটা বয়সৰ বাবে যোগা, অৰ্থাৎ আমি বিশেষকৈ সেই মানুহখিনিকে আমি বুজাব খুজিছো যিসমূহ পঞ্চাশৰ দেউনা পাৰ কৰিছে, নব্বৈ বা আশীৰ দশকত প্ৰৱেশ কৰিছে, সেইখিনি মানুহ যাৰ কৰ্মজীৱন প্ৰায় শেষ হৈছে বা শেষ হওঁ হওঁ আৰু যি জীৱনত সম্পূৰ্ণ কৰিলে কিন্তু এতিয়া তেওঁলোক অকলশৰীয়া বা তেওঁলোকৰ কথা পাতিবলৈ মানুহ নাই বা তেওঁলোকৰ কিছুমান শাৰীৰিক আৰু মানসিক সমস্যাৰ জুমুৰ দি ধৰে, কাৰণ এইখিনি সময়ত তেওঁলোকৰ ৰোগ কিছুমান বৃদ্ধি পায়, শাৰীৰিক অৱক্ষয়ে দেখা দিয়ে, তেওঁলোক মানসিক কিছুমান ৰোগ বৃদ্ধি পায়। গতিকে এওঁলোকক যদি আমি কিছুমান তেওঁলোকক দল সৃষ্টি কৰিব পাৰোঁ, যেনে এখন গাঁৱত যিসমূহ বৃদ্ধ লোক আছে, কাৰণ তেওঁলোকে অকলশৰে তেওঁলোকে গোটেই জীৱনটো যোগা নকৰিলে, তেওঁলোকে পঞ্চাশৰ বছৰৰ পিছত তেওঁলোকে অকল যোগা কৰিবলৈ নাহে, সেইকাৰণে তেওঁলোকক যদি এটা আমি দল সৃষ্টি কৰোঁ যে এখন গাঁৱৰ বৃদ্ধ মানুহখিনি পুৰুষ মহিলা উভয়ে একেলগে একগোট হওক এদিন আবেলি বা সদায় আবেলি, আৰু তেওঁলোকে কিছুমান হাস্য যোগা বা সৰু সৰু সাধু বা মিউজিক যোগা বা সৰু সৰু কিছুমান যোগাৰ মানে অভ্যাস কৰক, বা তেওঁলোকে এটা ঠাই লৈ ল'লে নিৰ্দিষ্ট জেগাত তেওঁলোকে একগোট হ'ল, তেনেকে আমি কিছুমান তেওঁলোকক উদ্বুদ্ধ কৰিব পাৰোঁ, কাৰণ তেওঁলোকক আমি ঘৰলৈ গৈ বা তেওঁলোকক মাতি তেওঁলোকক যোগা শিকোৱাটো
1: তেওঁলোকৰ
2: সম্ভৱপৰ নহয়, কিন্তু তেওঁলোকে তেওঁলোকৰ সমনীয়াৰ লগত সেইখিনি কৰিব পাৰে, গতিকে তেনেকুৱা কিছুমান দল সৃষ্টি কৰিলে হয়তো এই সমস্যাটো বহুলাংশে লাঘৱ হ'ব পাৰে।
1: সেই একেধৰণে আমি চহৰতো নিশ্চয় কৰিব
2: পাৰোঁ,
1: কাৰণ গাঁৱত ধৰি লওক ওচৰ চুবুৰীয়া থাকে মাত বোল লগাবলৈ, আমাৰ চহৰৰ যিখিনি বয়সস্থ লোক আছে তেওঁলোকে ঘৰখনত অকলশৰীয়া হৈ পৰে দেখা যায়। আৰু যোগে আধ্যাত্মিক বিকাশত ভালেখিনি কথা ক'লে যে আপোনালোকে বিকাশত বিশেষ ভূমিকা পালন কৰে, আৰু কিছু কথা আমাক জনাওকচোন।
2: আধ্যাত্মিকতা বিষয়টো বহুত সৰল বিষয় আচলতে। আধ্যাত্মিক হৈছে নিজৰ মনটোক বুজা, নিজৰ আত্মটোক বুজা, মানে মই কোন, মই কিয় কাৰণে পৃথিৱীলৈ আহিছো আৰু মোৰ পৃথিৱীৰ প্ৰতি দায়িত্বটো, আৰু যিসমূহ আমি কাম কৰো সেই কামটো যাতে আমি কিছুমান সঠিক পথৰ গণ্ডিৰ ভিতৰত আমি ৰাখি পেলাই কাম কৰো, সেইটোৱে হৈছে সৰল ভাষাত আধ্যাত্মিকতা। সকলো ধৰণে আমাক সেইটোৱেই শিকায়। ক'বলৈ গ'লে যোগো এক প্ৰকাৰ দৰ্শন, আমাৰ ভাৰতীয় দৰ্শনৰ ভিতৰত যোগ এক প্ৰকাৰ দৰ্শন। যোগ দৰ্শনে এইটোৱে কয় যে আপুনি যি ধৰ্মৰে নহওক, যি জাতিৰে নহওক, যি পৰিৱেশতে আপুনি ডাঙৰ দীঘল নহওক কিয়, আপোনাৰ শৰীৰ আৰু মন নিজে ঠিক থকাৰ উপৰিও দেশৰ আৰু সমাজৰ হিতৰ কাৰণে ব্যৱহাৰ হ'ব লাগে। যোগ দৰ্শনৰ মেইন উদ্দেশ্য সেইটোৱে। আৰু শেষত গৈ যোগ দৰ্শনে এইটোৱে কয় যে যোগৰ আপুনি অষ্টাংগ যোগ চালে দেখা পাব যে ধ্যান, ধাৰণা, সমাধি, একদম শেষৰ যিটো যোগৰ ফেজ সেইটো হৈছে সমাধি। সমাজৰ অৰ্থ এইটোৱে যে সমাজৰ হিতৰ বাবে নিজকে বিলীন কৰি দিয়া। গতিকে আজিকালিৰ যিটো পৰিৱেশ হৈছে তাত আধ্যাত্মিক স্বাস্থ্যৰ বহুত গুৰুত্ব আছে। আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই বাৰে বাৰে কৈ থকা হৈছে, বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো স্বাস্থ্যৰ বিষয়ে যিটো ডেফিনেশ্যন বা আমাৰ বাৰ্তা, তাত স্পিৰিচুৱেল হেলথৰ কথা কৈছে, মানে আমাৰ আধ্যাত্মিক স্বাস্থ্যৰ কথা কৈছে, মানসিক স্বাস্থ্যৰ কথা কৈছে, ইমোশ্যনেল স্বাস্থ্যৰ কথা কৈছে। গতিকে শাৰীৰিক স্বাস্থ্যৰ ওপৰতো আমি বাৰে বাৰে মানে কথা পাতি থাকোঁ, মানসিক স্বাস্থ্যৰ ওপৰতো আমি লাহে লাহে কথা পাতিব ওলাইছোঁ, কিন্তু ইমোশ্যনেল স্বাস্থ্যৰ কথা, ইমোশ্যনেল হেলথ আৰু স্পিৰিচুৱেল হেলথ, এই দুটা আমাৰ এতিয়া কথা পাতিবলৈ লাহে লাহে সময় আহিছে, যাৰ সহায়ত মানুহক আমি সামাজিকভাৱে সুস্থ কৰি ৰাখিব পাৰোঁ।
1: আপুনি কি ক'ব?
0: আধ্যাত্মিক বিকাশ খুবেই প্ৰয়োজন। যেনেকৈ মানসিক বিকাশ মই আগত কৈছিলোঁ চাৰিটা দিশ সামৰি লৈছে যোগাই, ঠিক তেনেকুৱা আধ্যাত্মিক বিকাশো খুবেই গুৰুত্বপূৰ্ণ। ই আচলতে আমাৰ ব্যক্তিক গভীৰ সত্তাৰ সৈতে সংযোগ কৰে, তাৰ অৰ্থ এইটো হৈছে মনটোক আত্মাৰ লগত সংযোগ কৰি তোলে। তেতিয়াহে আমি বুজি পাম, যেতিয়া আমাৰ মনটো আত্মাৰ লগত সংযোগ হ'ব যোগৰ মাধ্যমেৰে, আমি কিবা এটা কাম কৰাৰ আগত আমি ভাবিম যে এইটো কৰিবলৈ ওলাইছো ই বাৰু মোৰ কাৰণে নহ'লে সমাজখনৰ কাৰণে অহিত আনিব পাৰে নেকি। সেই বিষয়টো আচলতে আমাৰ মানে জনাৰ বা অকল আমি যোগ কৰি নিজৰ কথা চিন্তা কৰিলেই নহ'ব, আমি আচলতে সমাজৰো ভালটো ভাবিব লাগিব। গতিকে সেই আধ্যাত্মিক দিশটোৰ যেতিয়া বিকাশ হ'ব যোগৰ মাধ্যমেৰে, আৰু সেই তেতিয়াহে আমাৰ সমাজখনৰো ভাল হ'ব, লগতে আমাৰো ভাল হ'ব, সমাজৰ উন্নতি মানে আমাৰো। গতিকে সেই ঠিক সেইটোৱে কৈছে যে

0: নিজৰ গভীৰ সত্তাৰ সৈতে ই মানে এটা সংযোগ স্থাপন কৰে।
1: মই এইখিনিতে এটা ক'বলৈ ওলাইছো, আমি যেতিয়া আমি যোগ সাধনা আমি আৰম্ভ কৰিছিলো এইমছ গুৱাহাটীত, আমি এটাতো আমি আমাৰ যিসকল ৰোগী তেওঁলোকৰ কাৰণে কৰোঁ, তৃতীয়তে আমাৰ যিসকল কৰ্মচাৰী আছে চিকিৎসক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে, তাৰপিছত আমি কিছুমান বিশেষ বিশেষ স্থান আমি মানে লৈছো, যেনে ধৰক আমি আমাৰ যি জেইল আছে, জেইলত যিসমূহ কয়দী আছে তেওঁলোকৰো মানসিক স্বাস্থ্য উন্নত কৰিব লাগিব, কাৰণ সেইসকল কয়দী আজি জেইলত আছে কাইলৈ গৈ পেলাই তেওঁলোকে সমাজলৈ যাব, জেইলত থকা সময়খিনিত তেওঁলোকক আমি তেওঁলোকক যোগ প্ৰশিক্ষণ দিওঁ, প্ৰাণায়ামৰ প্ৰশিক্ষণ দিওঁ, যাৰ ফলত তেওঁলোকে প্ৰথম কথা তেওঁলোকে নিজকে হতাশাগ্ৰস্ত হ'বলৈ নিদিয়ে, আৰু দ্বিতীয়তে তেওঁলোকে এটা সুস্থ পথৰ তেওঁলোকে সন্ধান পায়। তাৰপিছত আমি কিছুমান নিৰ্দিষ্ট স্থান যেনে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম, তাত গৈ গৈ আমি যোগৰ প্ৰশিক্ষণ দিওঁ। সেইসমূহ এনেসমূহ স্থান য'ত আমাৰ সাধাৰণ মানুহ সাধাৰণতে নাযায়, তাত কিছুমান বিশেষ মানুহ থাকে, কিন্তু সেই বিশেষ মানুহখিনিও আমাৰ সমাজৰে অংশ, তেওঁলোককো যদি আমি আমাৰ লগতে লৈ যাব নোৱাৰোঁ একেলগে, তেতিয়া আমি ক'ব নোৱাৰিম যে আমি সমাজখন একেলগে আগবাঢ়ি গৈছোঁ। গতিকে এনেকুৱা সমাজৰ বিশেষ বিশেষ স্থানসমূহতো আমি সকলোৱে চেষ্টা কৰিব লাগে যে তাতো গৈ আমি যোগৰ প্ৰশিক্ষণ দিব লাগে, বা তেনেকুৱা মানুহ যদি আমাৰ লগত আহিও আমি মানে যোগা কৰিব বিচাৰে বা যিকোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰিব বিচাৰে, তেওঁলোকৰ ক্ষেত্ৰতো আমি আমাৰ ৰাস্তাটো সদায় মুকলি কৰি ৰখা দৰকাৰ।
2: হয়, আপোনালোক দুয়োৰে পৰা আজি আমি যোগ সম্পৰ্কে ভালেমান কথা গম পালোঁ। আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হৈছে আৰু তেওঁলোকেও নিশ্চয় যোগ সাধনৰ প্ৰতি আকৰ্ষিত হ'ব বুলি আশা কৰিছোঁ। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: যোগে শৰীৰ আৰু মন একাত্ম কৰে, আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ মানৱজ্যোতি শৰ্মা আৰু শ্ৰীমতী স্নিগ্ধা বৰদলৈয়ে, আঠ ধৰিলে কৃতাঞ্জলি বৰ্মনে।
4: অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মন।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিউজ অন এআইআৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰ হৈ আছে। এতিয়া আগবঢ়াইছো অসমীয়া শ্ৰব্যসফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া চাৰু গোহাঁই।

0: মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা শ্ৰোতাসকলে শুনি আছে অসমীয়া শ্ৰব্য সফুৰাৰ গীত। অনুষ্ঠানৰ শেষৰ শিল্পী আৰ্য নীল।

শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত এখন সংগীতমধুৰ অসমীয়া ছবি অহিৰ ভৈৰৱ। ছবিখনৰ এটি গীতত এয়া সমৰ হাজৰিকা আৰু শান্তা উজীৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।

0: জুবিন গাৰ্গৰ কণ্ঠৰ মন যায় ছবিৰ এই গীতেৰে সামৰিছোঁ আজিৰ চিত্ৰগীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপকে 2025 বৰ্ষৰ চাইৰেণ্ট গ্লবেল ৰেজিষ্ট্ৰীৰ বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান পাইছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱজ্যোতি দত্ত আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ চাংমাইয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানজনক স্বীকৃতি লাভ কৰিছে। তেওঁলোকৰ এই স্বীকৃতিয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা, শিক্ষা আৰু শৈক্ষিক উৎকৰ্ষতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবে এয়া এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। লোকপিয়ল 2027 কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনত সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ কালীপ্ৰসাদ সোঁৱৰণীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত শতাধিক

প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। চাৰিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হ'ব। এই উপলক্ষে সেইদিনা ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰত আজি বাণিজ্যিক উদ্দেশ্যে ঘৰুৱাত ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰ পৰীক্ষা কৰাৰ বাবে আকস্মিক পৰিদৰ্শন অভিযান চলোৱা হয়। তিতাবৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক আৰু বিষয়াসকল এই অভিযানত জড়িত আছিল। অভিযানকালত তেওঁলোকে বজাৰৰ মূল্য নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰণ কৰা হৈছে নে নাই আদি নিৰীক্ষণ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰৰ পৰীক্ষা কৰে। পৰিদৰ্শনৰ সময়ত বিভিন্ন অনিয়ম চিনাক্তকৰণ, ব্যৱসায়িক আচৰণ নিশ্চিতকৰণ আৰু প্ৰযোজ্য নীতি নিয়ম সম্পৰ্কে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আজি এটা ক্ৰেছ চেণ্টাৰ, স্তনপান কক্ষ আৰু কিডছ প্লে জোনৰ উদ্বোধন কৰা হয়। শিশুৰ যত্নৰ প্ৰসাৰৰ লগতে কৰ্মৰত মাতৃসকলক সহায় কৰাৰ উদ্দেশ্যে এই ক্ৰেছ চেণ্টাৰ আৰু স্তনপান কক্ষটো নিৰ্মাণ কৰা হয়। AHPC-ৰ কৰ্পৰেট ছচিয়েল ৰেছপনছিবিলিটি CSR-ৰ পুঁজিৰ জৰিয়তে স্তনপান কেন্দ্ৰটো স্থাপন কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, NHPC-ৰ পৰিচালন সঞ্চালক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে। কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পলিঅ' টীকাকৰণ অভিযান সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। সমাগত ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱস উপলক্ষে গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে জিলা টাস্কফৰ্চে দ্বিতীয়বাৰৰ বাবে এই বৈঠক অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচু জৱাহৰ নবোদয় বিদ্যালয়ত আজি এগৰাকী চাফাই কৰ্মী মহিলাৰ মৃত্যু হয়। বিদ্যালয়লৈ চাফাই কাম কৰিবলৈ গৈ চিৰিৰ পৰা পিছলি পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা মহিলাগৰাকী লংজাপ মিলনপুৰৰ মালবিকা হাজৰিকা নাথ আছিল বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনাইছে। পাছত বৈঠালাংচু আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত মঙলদৈৰ সোণালী পামৰ ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা 15 বছৰ অনুৰ্ধ খেলুৱৈৰ মাজত খেলোৱা হ'ব। প্ৰতিযোগিতা আজি উদ্বোধনীৰ দিনটোত অনুষ্ঠিত দুখন খেলত ইউনাইটেড ক্লাব আৰু কেহুতলী বাংৰিম ক্লাব বিজয়ী হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
4: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528
3: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
2: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি সংঘর্ষোঁ কে কুছ কিসসে কাহানি কুছ সফলতাওঁ কি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক ব্রহ্মপুত্র কে

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন জাপানিজ এনচেফেলাইটিছ ইয়াৰ সজাগতা আৰু প্ৰতিৰোধ এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এপিডেমিঅলজিষ্ট অৰ্থাৎ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাক্তৰ হেমেন দাস আৰু শিশু বিশেষজ্ঞ ডাক্তৰ দিগন্ত বৰ্মন শ্ৰোতাসকলে ফোনযোগে চিকিৎসক দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব তাৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 9435405222 আৰু 03612661876 ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ 9435405222 আৰু 03612661876 আৰম্ভ কৰিছোঁ লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন অনুষ্ঠানটিৰ আঁতৰি মাইক্ৰফোনৰ সন্মুখত ইয়া সীমান্ত বাৰ্মা
1: নমস্কাৰ আদৰৰ শ্ৰোতা ডক্টৰ অনলাইন অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ আদৰৰ শ্ৰোতা আজি এটি অতি গুৰুত্বপূৰ্ণ ডক্টৰ অনলাইন অনুষ্ঠান আপোনাৰ মাজেৰে লৈ আনিছোঁ গুৰুত্বপূৰ্ণ এইকাৰণে প্ৰতিটো অনুষ্ঠানে প্ৰতিটো খণ্ডই আমাৰ গুৰুত্বপূৰ্ণ কিন্তু যদিও এই সময়খিনি আপোনাৰ সকলোৱে খবৰৰ কাগজত বাতৰি কাকতত বা আমাৰ সংবাদ মাধ্যমৰ যি আমাৰ বৈদ্যুতিন সংবাদ মাধ্যম আছে বা ৰেডিঅ'ৰ বাতৰিত শুনি আছে যে জাপানিজ এনকেফেলাইটিছে অকণমান গোটেই অসমতে এইবাৰ তাৰ প্ৰাদুৰ্ভাৱ দেখাইছে আৰু আমি যি খবৰ পাইছোঁ প্ৰাণহানিও হৈছে এই ৰোগত শিশু বা বিভিন্ন বয়সৰ লোকে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে গতিকে আমাৰ সকলোৰে বাবে এটা চিন্তনীয় বিষয় আৰু প্ৰতি বছৰে এই সময়খিনিত হয় কিন্তু এইবাৰ যেন প্ৰাদুৰ্ভাৱ অলপ বেছি আৰু এই বিষয়টোত অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ে কথা পাতিবলৈ দুগৰাকী বিশেষজ্ঞ চিকিৎসকক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ আৰু তেখেত হৈছে মই প্ৰথমতে চিনাকি কৰাইছোঁ ডক্টৰ হেমেন দাস তেখেত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়া লগতে ষ্টেট এপিডেমিঅলজিষ্ট আপোনাক স্বাগতম জনাইছোঁ আৰু এই ক্ষেত্ৰখনত তেখেতে ফিল্ড লেভেলত কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত তেখেতে কাম কৰি আছে আৰু এইকেইদিন খুবেই ব্যস্ত আছে আমাৰ সৈতে উপস্থিত আছে আনগৰাকী চিকিৎসক আজি দুগৰাকীকৈ চিকিৎসক আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে আদৰৰ শ্ৰোতা আনগৰাকী হৈছে ডাক্তৰ দিগন্ত বৰ্মন শিশু ৰোগ বিশেষজ্ঞ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় তেখেত সহকাৰী অধ্যাপক সেই বিভাগৰ গতিকে স্বাগতম জনাইছোঁ আপোনাক আৰু শিশুসকল বৰকৈ আক্ৰান্ত হোৱা দেখা পোৱা যায় সেয়েহে আজি আমি আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ যিটো ক্লিনিকেল ছাইড তাৰ সেই ছাইডটোৰ বিষয়ে ক'ব পাৰিব অতি গুৰুত্বপূৰ্ণ বিষয় জাপানিজ এনকেফেলাইটিছ আমি বিষয় ৰাখিছোঁ

0: ব্যক্তিগত কলো, মোৰ নাম অজয় দে। জাপানী এনকেফেলাইটিছৰ যিটো প্ৰাদুৰ্ভাৱ ওদালগুৰি ডিষ্ট্ৰিক্টতো বহুত দেখা গৈছে, গতিকে চৰকাৰৰ তাত ব্যাকম ডিপাৰ্টমেণ্ট এখন আছে, জাপানী এনকেফেলাইটিছ মহৰ যিটো উৎপত্তি স্থল, ফগিং মেচিনৰ দিয়াৰ ব্যৱস্থা থাকে, ডিজিটি দিয়াৰ ব্যৱস্থা থাকে, সেইবিলাক আমাৰ সেইবিলাক ডিপাৰ্টমেণ্টৰ মান আমি চকুত আমাৰ পৰা নাই আজিলৈকে। গতিকে এই এই এই বেদীৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহ কি কৰিব লগা কৰিব পাৰি সেই বিষয়ে অলপ জানিব বিচাৰিছো।
1: তেখেতে কৈছে ফগিং হৈছেনে বাৰু আপোনাৰ অঞ্চলত?
0: নাই নাই, এই অঞ্চলত ফগিং হোৱা নাই আজিলৈকে, গতিকে ফগিং হলে ভাল হলো, এই অঞ্চলৰ প্ৰাদুৰ্ভাৱটো বেছি।
1: হয়, হেমেন দাস ডাঙৰীয়া, ফগিং হোৱা নাই বুলি তেখেতে কৈছে। তেখেতে ক'লে নিজাকে কি কৰিব পাৰিব সুধিছে।
2: হয় হয়, অতি গুৰুত্বপূৰ্ণ, আপুনি এটা খুব সচেতনতা হিচাপে প্ৰশ্ন এটা সুধিছে, আমি ভাল পাইছোঁ, এইটো খুলিব পাৰে।
1: হয়,
2: কথাটো হৈছে কি, আমাৰ প্ৰিভেনশ্যনৰ কাৰণে এটা প্ৰথম কথা আমি গুৰুত্ব দিব লাগিব, আমাৰ নিজৰ পৰা আমি কি কৰিব পাৰোঁ, পাৰ্চনেল প্ৰফাইলেক্সিছ। আটাই মন দি শুনিব যে আমাৰ মেল মতা মানুহ এইটো জাপানীজ এনকেফেলাইটিছ আমি বেছিকৈ দেখা পাওঁ, 60% মানুহ মতা মানুহখিনি হয়। তাৰ এটা কাৰণ কি, অসুখ বছৰত এক্সপ'জাৰ বেছি, আমি কামলৈ ওলাই যাওঁ, কিন্তু অকল সেইটো কাৰণে নহয়, চবে মন কৰিব যে আমাৰ নট উইল ক্লথেৰ আমি কাপোৰটো হাত দীঘল নিপিন্ধো, ভৰিলৈকে নিপিন্ধো। আপোনাৰতো মই ক'লোৱে যে পানীটো আমাৰ চবফালে আছে পথাৰত, সেইকাৰণে মস্কিটো কণ্ট্ৰলটো ইমান সহজ নহয়, এইটো মস্কিটো দ্য মষ্ট কমন মস্কিটোটো সকলোফালে বিয়পি আছে, আৰু আমি সেই সময়তে পথাৰলৈ গৈছোঁ, যাবই লাগিব। কিন্তু আমি যদি অকণমান হাত ভৰি ঢাকি যাব পাৰোঁ, কি কাৰণত 60% মতা মানুহৰ হ'ল, 40% কেচেছ আমি ফিমেল দেখোঁ, কাৰণ ফিমেলছ আৰ ইউজুৱেলি মোৰ ক্লথেড উইল ক্লথেড, তেওঁলোকৰ কাপোৰ কানি দেখিব, সাধাৰণতে স্বভাৱৰ কাৰণে হওক, সামাজিক কাৰণত হওক, দে আৰ বেটাৰ ক্লথেড, একেখন পথাৰতে দেখিব আপুনি মতা মানুহজন এক্সপ'জ হৈ গ'ল, এটা গেঞ্জি বা আমাৰ যিটো সাধাৰণতে প্ৰথম সেইখিনি কৰিব পাৰোঁ, যে অকণমান বাইকটো আমি যাতে কমকৈ পাওঁ, নিজৰখিনি অকণমান যে আগুৱাই আহোঁ,
1: চোলা এটা পিন্ধি থাকোঁ,
2: পিন্ধি আকৌ সেইখিনি যদি কৰিব পাৰে, মই এইটো ৰাইজলৈ বিশেষ ৰিকুৱেষ্ট, আমি বহুত ডাঙৰ কথাখিনিও পাতিম, মই ফগিঙৰ কথাটোও আমি পাতিব লাগিব, কিন্তু ভাবিছোঁ আমি নিজৰ ফালে কি কৰিব পাৰোঁ, লেট দ্য চেঞ্জ বিগিন ফ্ৰম মি, তেতিয়া আমি এইটোতো দেখিছোঁ আমাক ডাটাই কৈ আছে মতা মানুহখিনি বেছিকৈ হৈছে। তো আমি তাৰ কাৰণে এইবাৰ মোৰ ৰিকুৱেষ্ট, আমাৰ ছিজন যাত ষ্টাৰ্ট হৈছে, তো আমাৰ যিখিনি কাম কৰিব যাব লাগিব, কাম কৰিব যাওঁতে যদি আমি অকণমান মস্কিটো বাইটটো প্ৰিভেণ্ট কৰোঁ, কোনোবা ৰিপিলেঞ্চ কৰোঁ, সেই বিভিন্ন আছে, এইটো মস্কিটো যিবিলাক আমি খেদিব পাৰোঁ, কিন্তু কাপোৰটো অকণমান ঢাকি ঢুকি পিন্ধা যায়, তেনেহ'লে বাইটটো কম হ'ব আৰু অট'মেটিক বেমাৰটোৰ সংখ্যাটো নিশ্চয় কমি গ'ল। এতিয়া পাৰ্চাৰ প্ৰফাইল ফগিঙৰ কথাটো আমাৰ আচলতে নেশ্যনেল চেণ্টাৰ ফৰ ভেক্টৰবৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, নেশ্যনেল হেল্থ মিছন বা গভটপ আছামৰ যিটো হেল্থ ডিপাৰ্টমেণ্ট, তাৰে আণ্ডাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত হৈ আছে, আৰু এনেকুৱা নহয় যে ফগিং সকলো জেগাত কৰিব লাগিব। ফগিঙত আমি যিটো আল্ট্ৰা ল' ভলিউম এটা যিটো আমি কেমিকেল মালাথিয়ন বা এনেকুৱা মলিকুল যিটো দিয়া যায়, সেইটো যে অকল মস্কিটোকে এটেক কৰিব এনেকুৱা নহয়, গতিকে আমাৰ সেনেকুৱা ইনচেক্টছ কিছুমান আমাৰ কাৰণে বেনিফিচিয়েল, আপোনালোকে চবেই জানে কথাখিনি একদম চমকৈ ক'ব লগা হৈছে। আচলতে বহুত মস্কিটো আমাৰ ইনচেক্ট চাব পোক পতংগ যে আমাৰ ফাৰ্টিলাইজ কৰে, আৰু ফল মূলৰ কেনেকৈ সৃষ্টি হয় পোক পতংগৰ পৰা হয়, চ' ফগিং আমি যে জধে মধে কৰিম এনেকুৱা নহয়, আমাৰ এটা নিশ্চয় গাইডলাইনছ আছে যি ধৰণে আমি কৰিব পাৰোঁ, আৰু মস্কিটো ওলোৱা জেগাত য'ত আমাৰ এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছ কেচেছ ৰিপৰ্ট হয়, আমাৰ ইতিমধ্যে ছিষ্টেমটো আমি জানাত এক্টিভ আছে, যথেষ্ট এক্টিভলি হৈ আছে, আৰু ভালেমান জেগাত ফগিং হৈ আছে, আৰু আমি আশা কৰিম তেখেতৰ অঞ্চলতো যদি আমাৰ মানে প্ৰয়োজন সাপেক্ষে দেখা গৈছে, নিশ্চয় ফগিঙৰ ব্যৱস্থা কৰা হ'ব।
1: ওদালগুৰিৰ
2: তেখেতে কৈছে, আমি তেখেতৰ জৰিয়তে প্ৰশ্নৰ জৰিয়তে আমি সমগ্ৰ ৰাইজলৈ আকৌ অনুৰোধ জনাইছোঁ, প্ৰত্যেকে মস্কিটো বাইটটো কিমান পাৰি নিজৰ ফালৰ পৰা প্ৰিভেণ্ট কৰিবলৈ চেষ্টা কৰক,
1: যাতে মহে কামুৰিব নোৱাৰে। আমাৰ দ্বিতীয়টি ফোন কল আহিছে, এই ফোন কলটি লৈ ল'ব বিচাৰিছোঁ। হয় হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
3: হয়, নমস্কাৰ।
1: নমস্কাৰ,
3: মই দৰঙৰ ফেৰুৱা গাঁৱৰ পৰা কৈছোঁ, তৰুণ দাস।
1: হয় দাস ডাঙৰীয়া, কওক।
3: হয় হয় হয়, জাপানী এনকেফেলাইটিছ যে আমাৰ বছৰে বছৰে যে মানে আহি থাকে, এই ক্ষেত্ৰত আমাৰ প্ৰতিকাৰৰ ব্যৱস্থাবিলাক কেনেধৰণৰ, চৰকাৰখনে কেনেধৰণৰ মানে ব্যৱস্থা লৈছে?
1: হয়, ইতিমধ্যে ডক্টৰ হেমেন দাসে এই বিষয়ে কথা পাতি আছে, বিভিন্ন ব্যৱস্থা লোৱা হৈছে, জানিব খুজিছে তেখেতে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে।
2: আৰু কিবা সুধিব নেকি,
1: আৰু কিবা প্ৰশ্ন আছে নেকি আপোনাৰ?
3: আছে আছে, যিটো আমাৰ বাৰিষা অহাৰ লগে লগে আমাৰ যেটা ফগিঙৰ ব্যৱস্থা এটা আছে আমি জনাত, কিন্তু মানে সেই আঁচনিটো তাৰমানে আমাৰ গ্ৰাম্য অঞ্চলত মানে ঢুকি নাপায়।
1: আপোনাৰ লগত তাত হোৱা নাই তাৰমানে কৈছে ফগিং
3: কি কয়?

0: সবই মিটালা হয় নাই আছে গৰু নাবাই হাল হোৱাতকৈ নহয় ভাল সেনেকুৱা দলৰ কথা আৰু
1: হয় নিশ্চয় প্ৰশ্নৰ উত্তৰ দিব আপোনাৰ হয় হয়
0: হয় হয় হয় হয়
2: প্ৰতিকাৰৰ কথা কৈছে প্ৰতিৰোধ বহুত গুৰুত্বপূৰ্ণ কথা আচলতে প্ৰতিকাৰ ইম্পৰ্টেণ্ট এইকাৰণে এইটো ভাইৰেল ডিজিজ আকৌ এবাৰ কৈছোঁ আৰু এইটো এণ্টিভাইৰেল মেডিচিনছ নিদিওঁ গতিকে বেমাৰটো নোহোৱাকৈ ৰাখিব পাৰিলে আমাৰ বহুত ভাল তো প্ৰতিকাৰৰ কাৰণে এটা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ ভেকচিনেশ্যন আমি টীকাকৰণ কৰিব লাগিব আৰু প্ৰতি ৰাইজলৈ মই আগত অনুষ্ঠান আহোঁতে কৈছোঁ মই এইটো প্ৰিভেনশ্যন বৰ গুৰুত্ব দিওঁ বিনামূলীয়াকৈ ভেৰি ছেফ ফ্ৰী অফ কষ্ট বিনামূলীয়া ভেকচিন আমাৰ এভেইলেবল আছে আমাৰ যেতিয়াতো RISSখন আমি ওচৰৰ চাব চেণ্টাৰ পৰা দিওঁ আজিকালি আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কয় প্ৰতি 5000 মানুহৰ কাৰণে এটাকৈ আছে অসমত মোৰতো 5000তকৈ বেছি এতিয়া
1: মানে
2: আছে চ' তেওঁলোকৰ পৰা আমাৰ ভেকচিনেশ্যনটো ফ্ৰী হয় আমাৰ 10 মাহ কমপ্লিট হোৱাৰ লগে লগে যিটো ল'ৰা ছোৱালীক মিজিলছৰ ভেকচিন দিয়া যায় মিজিলছৰ বেলা তাৰ লগত জেই ভেকচিনটো দিয়া যায় আকৌ 18 মাহৰ পৰা 2 বছৰৰ ভিতৰত এটা দিব লাগিছে কেন্দ্ৰ তো এইটো ফ্ৰীলি দিয়া আছে প্ৰিভেনশ্যনৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম আমাৰ যিখিনি পেডিয়াট্ৰিক শিশুখিনি মানে ৰক্ষা কৰাৰ কাৰণে আমাৰ প্ৰতিজনে আগুৱাই আহক নিজৰ ঘৰৰ ল'ৰা ছোৱালীক ওচৰ ঘৰৰ ল'ৰা ছোৱালীক যাতে ভেকচিনটো দিয়ে মই এইটো বিশেষ ৰিকুৱেষ্ট এনেকৈ আমি জেনেৰেশ্যন বাই জেনেৰেশ্যনে ভেকচিন 2টা ড'জ দি যাবলৈ পাৰোঁ আমি এনেকুৱা এটা পপুলেশ্যন এটা সময়ত পাম যিখিনি এই জাপানিজ এনকেফেলাইটিছ এগেইনষ্টে তেওঁলোকৰ ইমিউনিটি উইল বি ষ্ট্ৰংগাৰ
1: ফাইট কৰিব পাৰিব
2: তেতিয়া আমি ডেফিনেটলি বেমাৰটো কমাই আনিব পাৰিম
1: হয় আমাৰ সৈতে ডক্টৰ দিগন্ত বৰ্মন ডাঙৰীয়া আছে এই ক্ষেত্ৰত শিশু ৰোগ বিশেষজ্ঞ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গতিকে এই যে ভেকচিনৰ কথাটো কৈছে শিশুৰ ক্ষেত্ৰত আমি 2টা ড'জ ফ্ৰী অফ কষ্ট তেখেতে কৈছে কোনো পইচা দিব নালাগে আৰু কিছু কিছু জিলাত আমি শুনিছোঁ যে ডাঙৰ এডাল্টৰ কাৰণেও জেই ভেকচিন দিয়া হৈছে যদিও সমূহ জিলাত দিয়া হৈছে নাই আমি নাজানো শিশুৰ ক্ষেত্ৰত এখেতে অলপ উমকি আহিছে আপুনি যিহেতু এগৰাকী শিশুৰ বিশেষজ্ঞ তে কি বুলি ক'ব আমাৰ শ্ৰোতাই শুনি আছে কি বুলি ক'ব
3: হয় জাপানিজ এনকেফেলাইটিছ বেমাৰটো এই যিটো প্ৰাদুৰ্ভাৱটো শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ পোৱা যায় যেনেকৈ 15 বছৰৰ তজৰ শিশুবিলাকৰ 85% কেছ হয় যিমান কেছ হয় তাতে 85% কেছ শিশুবিলাকৰে হয় আৰু তেখেতে যেনেকৈ প্ৰশ্নটো কৰিছে যে বছৰ বছৰ ধৰি আমাৰ এইটো হৈ আছে এইটো প্ৰতিকাৰ তাৰ আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰটোৱে হ'ল ভেকচিনেশ্যন চিটাকৰণ আৰু এইটো যেনেকৈ হেমেন দাস ডাঙৰীয়াই কলে যে 10 মাহত আৰু 16-18-24 মান্থছত 2টা ড'জ দিয়া হয় আৰু কিছুমানত এডাল্টকো দিয়া হৈছে তো এইটো কেতিয়াবা লক্ষ্য কৰা যায় যে বহুত ক্ষেত্ৰত আমাৰ গুৱাহাটী মেডিকেল কলেজত যেতিয়া জাপানিজ এনকেফেলাইটিছ ৰৈ আহে বা এনকেফেলাইটিছ সদৃশ ৰৈ ৰৈ আহে ছিৰিয়াছ কণ্ডিশ্যন হয় কিছুমান শিশু এতিয়াও কিছুমান ঠাইত ভেকচিন নোলোৱাকৈ আছে কিছুমান দূৰণিবতীয়া ঠাই বা চৰ চাপৰি এৰিয়াবিলাকত এতিয়াও মানে কি হয় ভেকচিনটো লোৱা নাই যাৰ কাৰণে বস্তুটো ভেকচিন লোৱাৰ পিছতো কেতিয়াবা হ'ব পাৰে কিন্তু তাৰ মানে ছিভিয়াৰিটিটো বহুতখিনি কম হয় এইটো দেখা গৈছে আমাৰ যিটো ক্লিনিকেল এক্সপ'জাৰৰ পৰা আমি গম পাইছোঁ ধৰক গুৱাহাটী মেডিকেল কলেজত যে ভেকচিন লোৱা শিশুবিলাকৰ হেৰিটো ছিভিয়াৰিটিটো কম হয় হ'ব পাৰে কিন্তু ছিভিয়াৰিটিটো কম হয় আৰু ভেকচিনটো সেইকাৰণে মই কওঁ যে এইটো অনুষ্ঠানৰ দ্বাৰাই যে চব শিশুৱে যাতে ভেকচিনটো লয় ঠিক টাইমত লয় আৰু কেতিয়াবা যদি মিছ হৈছে তেতিয়া মিছ হ'লেও আমি পিছলৈকেও আমি দিয়াৰ ব্যৱস্থা আমাৰ স্বাস্থ্যখণ্ডত আছে যে মিছ হৈছে ধৰক এতিয়া জাপানিজ এনকেফেলাইটিছ হৈছে এতিয়া সজাগতাটো যদি আহিছে কোনোবা শিশু যদি ওচৰে পাজৰে ভেকচিন পোৱা নাই এতিয়াও আমি দিব পাৰোঁ আমি এইটো একচুৱেলি যেনেকৈ এডাল্টত যিটো দিওঁ গতিকে আমি যেতিয়া তেতিয়াই দিব পাৰোঁ কিন্তু 15 বছৰ তলৰ শিশুবিলাকক আমি দিওঁ যদি আহে তেতিয়া আমি দিওঁ
1: যদি কিবা কথা ধৰক
3: কিবা কাৰণত যদি মিছ হৈছে তেতিয়া 15 বছৰ তলৰ শিশুক আমি দিমে
1: আপুনি কৈছে যে ভেকচিন লয় তেতিয়া সেই বেমাৰৰ প্ৰাদুৰ্ভাৱটো বেমাৰটো হলেও ইমান মাৰাত্মক হৈ নুঠে
3: ইমান মাৰাত্মক
1: শিশুটো সুস্থ হৈ উঠাৰ
3: সম্ভাৱনা বেছি থাকে
1: হয় এই ক্ষেত্ৰত ডক্টৰ দাসৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি NHMত কৰ্মৰত আৰু ৰাজ্যিক বিষয়া আপোনাৰ ওপৰত গুৰু দায়িত্ব পৰিছে আমি জানিছোঁ এই ক্ষেত্ৰত খুব ব্যস্ত আছে এডাল্ট ভেকচিনৰ কথাটো আছিলে আৰু ইতিমধ্যে পৰীক্ষামূলকভাৱে কেইখনমান জিলাত আপোনালোকে দিছেও এডাল্ট ভেকচিন যোৱা 2 বছৰমান ধৰি আমি শুনি আছোঁ যে এডাল্ট ভেকচিন আহিছে দিছে গতিকে সেইটো কি পৰ্যায়ত আছে সকলোকে কিয় দিয়া হোৱা নাই বা সকলো জিলাত কিয় কৰা হোৱা নাই
2: এইটো আমি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে আপুনি আমাৰ 2006-2007 তেতিয়াৰ পৰাই আচলতে জাপানিজ এনকেফেলাইটিছৰ ভেকচিন ষ্টাৰ্ট হৈছে আজিৰ পৰা 20 ইয়াৰ্ছ হ'ল ধৰি লওক অসমত তেতিয়াও যিকোনো নতুন প্ৰগ্ৰাম আহিলে সদায় পাইলট বেচিছত আমাৰ ফেজেড মেনেজ কৰা হৈছে যে ডিষ্ট্ৰিক্ট এইকেইখনত কৰা হ'ব শিশুসকলৰ কাৰণে আৰু 2011-12 মানৰ পৰা এডাল্ট ভেকচিনেশ্যন কৰা হৈছে আৰু এইটো একেলগে সমগ্ৰ অসমত এবাৰতে নহয় কিন্তু ধৰক এইকেইখন ডিষ্ট্ৰিক্ট আমাৰ ছিলেক্ট কৰা হৈছে এনেকৈ কৰা হৈছে এই বছৰ আপোনালোকে আটাই জানিব 6খন ডিষ্ট্ৰিক্টত অসমৰ কৰা হ'ল শ্ৰীভূমি বঙাইগাঁও মাজুলী কওক শোণিতপুৰ চৰাইদেউ এনেকৈ আমাৰ ছয়খন ডিষ্ট্ৰিক্ট।

0: শোণিতপুৰ ক'লৈ এইকেইটা ডিষ্ট্ৰিক্টত আমাৰ এডাল জি ভেকচিনেশ্যন কমপ্লিট কৰা হৈছে। আৰু ৰাইজে এইটো কথা বুজি ল'ব, যিটো আমি কেম্পেইন ৰোডত কৰোঁ যে প্ৰতিগৰাকী 15 বছৰৰ পৰা 65 ইয়াৰ্ছৰ চবকে আমি ভেকচিন দিম, তেনেকুৱা ডাঙৰ কেম্পেইন সাধাৰণতে যেতিয়া ছিজনটো নাথাকে তেতিয়া কৰা হয়, ইয়াৰ চাইণ্টিফিক কজেছ আছে। তো আমাৰ এইটো ভেকচিন আমি ফেব্ৰুৱাৰীৰ পিছত কৰা নাই, কাৰণ তেতিয়া লাহেকৈ অসমত বৰষুণত আহি যায়, জাপানীজ এনকেফেলাইটিছ আৰম্ভ হৈ যায়। তো আমাৰ ভেকচিনেশ্যনৰ যিটো প্ৰগ্ৰাম গোটেই অসমক কেতিয়াবাই চুইছে, এটা অনগয়িং হৈ আছে আমাৰ, যিটো ৰুটিন ইমিউনাইজেশ্যন ডক্টৰ দিগন্তই কৈছে আমি শিশুসকলক দিয়ে আছোঁ, আৰু এডাল্টকো আমাৰ সমগ্ৰ জিলা কভাৰ কৰা হৈছে। কিন্তু একেলগে অসমৰ যি 35 ডিষ্ট্ৰিক্ট সেইখিনি একেলগে কৰা হোৱা নাই, কিন্তু আমি এইবাৰ 6খন ডিষ্ট্ৰিক্ট সম্পূৰ্ণ কৰা হৈ গ'ল। আমি দেখিছোঁ একজেক্ট ফিগাৰটো এতিয়া মই ক'ব নোৱাৰিম, কিন্তু মানুহে ঠিকেই মানুহে লৈছে, আৰু আমি আশা কৰিছোঁ এইখিনি এইবাৰ ভেকচিনৰ পৰা আমি লক্ষ্য কৰি আছোঁ যে ইতিমধ্যে আমি তাতে এখন ফলপ্ৰসূ হোৱা যেন লাগিছে, কাৰণ কেচেছ তেনেকৈ অহা নাই। আপুনি আকৌ এবাৰ মই সুধিব এতিয়া পাহৰি গ'লে যে আমাৰ যিটো কৈছে যে প্ৰাদুৰ্ভাৱ বাঢ়িছে, আমি সেই বিষয়ে কথা পাতিম আচলতে কিমান হৈছে
1: কিমান হৈছে। হয়, এই কথাটো সুধিবলৈ লগতে আৰু এটা কথা মনলৈ এইমাত্ৰ প্ৰশ্নটো আহিছে যে শিশুক যিটো ভেকচিন দিয়া হয় যে এই ভেকচিন ডাঙৰকো সেই একেই নে তাৰ কিবা তফাত থাকে?
0: এইটো আচলতে এটা ভেকচিনৰ কথা বুলি নহয়, আমি যেনেকৈ ভাবিছোঁ এডাল্টক বেলেগ ড'জ লাগিব, শিশুক বেলেগ লাগিব, বেছিখিনি ভেকচিনেই একে। আপুনি অৰেল পলিঅ' ভেকচিন যিটো কওঁ আমি, এই যে এতিয়া আহিব আহি আছে ভেকচিনেশ্যন আমাৰ আকৌ, সেই যিটো 2 ড্ৰপছ অফ অৰেল পলিঅ' ভেকচিন দিয়া যায় এডাল্টৰো একে। তো আমাৰ ভেকচিনটো আমাৰ পেটাৰ্ণটো চেঞ্জ হৈছে, আগতে এটা লাইভ এটেনুৱেটেড ভেকচিন দিয়া হৈছিলে যিটো আমাৰ মানে লাইভ আছিলে ভাইৰাছটো, এতিয়া আমি অকণমান চেঞ্জ কৰিছোঁ, ইণ্ডিজেনাছ ভেকচিন দিয়া হৈছে, কিন্তু একেই ভেকচিন
1: একেই
0: আমি কেঁচুৱা বাচ্চাবিলাকক আমি 2টা ড'জ দি আছোঁ বৰ্তমান।
1: কিন্তু আমি এতিয়া এইকাৰণে আপোনাক সুধিছোঁ কথাটো জানিবলৈ, ধৰক যিবিলাক জিলাত কৰা হোৱা নাই সকলোৰে বাবে, বা যিটো বিনামূলীয়াকৈ কৰা হোৱা নাই, কোনোবাই যদি ভাবে যে মই যাৰ সমৰ্থ আছে যে মই নিজে ল'ব খোজোঁ, কোনোবা এজন যোনে ভেকচিন দিয়ে বা যাৰ তেওঁ শিশুটোক লৈ গৈছে, শিশুটোৰ লগতে মাক বাপেকো ল'ব পাৰে নেকি, এই কথাটোৰ কাৰণে জনাৰ কাৰণে যে বহুতৰ মনত প্ৰশ্ন আহিব পাৰে, মই শিশুটোক দিওঁ তে আমিও বাচি থাকিব লাগিব, গতিকে এই হ'ব পাৰে নেকি বাৰু?
0: মই এই এটা কথা কৈ দিওঁ, এই মস্কুইটো যে ক'লোঁ আমাৰ, এতিয়া পানী বাঢ়িলে ছিজনেল কথাটো আকৌ আহিলে, পানী বাঢ়িলে মস্কুইটো বাঢ়িলে মানুহে কাম কৰিব গৈছে, ভাইৰাছটোৱে এটেক কৰিলে মানে মস্কুইটোৱে এটেক কৰিলে। আচলতে মস্কুইটো বাইক কৰিলেও ইমানখিনি কেছ নহয়, আমাৰ দাতাই কৈছে যে 500 জন মানুহক যদি মস্কুইটো কামোৰে ভাইৰাছটো পালে এজনৰহে জ্বৰ উঠিব, এনকেফেলাইটিছ জ্বৰ,
1: সেই 500 জনৰে নহয়
0: নহয় তেওঁলোকে ইমিউনিটি ডেভেলপ কৰিলে, সকলো ভাইৰেল ডিজিজত এইটো আছিলে, ক'ভিডত আছিলে, জাপানীজ এনকেফেলাইটিছত অকণমান বেছি ৰেটটো 1:500 কওঁ, 500 জন মানুহ কেতিয়াবা 1000 বুলিও কয় যে গোটেই গাঁওখনত এটা গেছে আপুনি দেখিব, তাৰমানে আচলতে এক্সপ'জ গোটেইখিনি হৈছে।
1: হয় ডাক্টৰ দাস, আমি এই বিষয়ে কথা পাতিব
0: লাগিব,
1: ফোন কল এতিয়া আহিছে, আমি ফোন কলটি লৈ লওঁ।
0: ঠিক আছে,
1: হয় আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? হেল্ল'
2: ওদালগুৰি পৰা কৈছিলোঁ।
1: হয়, আপোনাৰ নামটো জনাব,
0: ক'ৰ পৰা কৈছে?
1: ওদালগুৰি জিলাৰ পৰা কৈছে। হয়, ৰমেন কি বুলি ক'লে?
2: ৰমেন,
1: ৰমেন বড়ো। হয়, কওক বড়ো ডাঙৰীয়া। আপুনি কৈছে যে এই ভেকচিনটো কেনেকে ল'ব পাৰি, যিটো বুজিছো মই, অকণমান আপোনাৰ ভইচটো ভাঙি ভাঙি আহিছে, হয়নে?
2: মাতটো স্পষ্ট আহিছে,
1: স্পষ্ট পুৰা হোৱা নাই, এবাৰ আৰু এবাৰ সুধকচোন প্ৰশ্নটো। আজি আমি দাঁতৰ কথা পতা নাই বৰ ডাঙৰীয়া, আপুনি দাঁতৰ প্ৰশ্ন কৰিছে, আজি আমি জাপানীজ এনকেফেলাইটিছৰ কথা পাতিছো, দাঁতৰ কথা আজি নাই পতা, আৰু আমাৰ দাঁতৰ বিশেষজ্ঞ ৰোগো ইয়াতে নাই, ডেণ্টিষ্ট বা যোনে দন্তৰ বিশেষজ্ঞ নাই, গতিকে পাছত যেতিয়া আমাৰ দন্ত বিশেষজ্ঞ আহিব নিশ্চয় আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। হয়, দাস ডাঙৰীয়া, তেখেতে ভাবিছে যে কোন দাঁতৰ সমস্যাত ডাক্তৰ বুলি ক'লে সকলে ইচ্ছা কৰে নিজৰ বেমাৰৰ কথাটো সুধি দিওঁ। এতিয়া আপুনি কৈছিলে কথা পাতিম যে এই প্ৰাদুৰ্ভাৱৰ কথাটো, গতিকে
0: আমাৰ এই স্বাভাৱিক জুনৰ মাহ অহাৰ লগে লগে গম পাইছে একেটা কাৰণত, যিটো কাৰণত আজি আমি মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ যে আমি পাৰ্চনেল প্ৰফাইলেক্সিছ মস্কুইটো বাইট প্ৰিভেণ্ট কৰাৰ কাৰণে সকলে যাতে সষ্টম হৈ থাকে, গোটেই অসমখন আমি এই ক্ষেত্ৰত সহায় কৰিব লাগিব স্বাস্থ্যখণ্ডকো নিজৰ ফালৰ পৰা। প্ৰাদুৰ্ভাৱ আমাৰ অকণমান এই অসমত

0: প্ৰতি বছৰে আৰম্ভ হয়, মে মাহৰ পৰা আৰম্ভ হয় এটা দুটাকৈ কেছ। জুনটো জানিব আপোনালোকে পাইছে কেছ, এতিয়া মে এপ্ৰিল এনেকুৱাতো পাইছে, জুনত স্বাভাৱিকতে ষ্টাৰ্ট হৈছে। কিন্তু আমি এতিয়াই ক'ব আমি নোৱাৰোঁ যে আগৰ বছৰতকৈ প্ৰাদুৰ্ভাৱ বাঢ়িছে। এই ছিজনত সেইখিনি আহিছে আমাৰ, আমি ইমানখিনি মানে এতিয়া আমাৰ গোটেই মেডিকেল কলেজ, গোটেই ডিষ্ট্ৰিক্টৰ টীম একেলগে কাম কৰি আছে এইবাৰ। মানে মানে যাতে আমি অকণমান ডিজিজটো আমি মানে ঠাইতে আমি অকণমান সংখ্যাৰে কমাব পাৰোঁ নেকি, কমকৈ হয় মানুহ আক্ৰান্ত হয় নেকি, আৰু আক্ৰান্ত লোকসকলকো আমি যাতে এই সোনকালে চিকিৎসাটো দি যিমান পাৰি এটা আৰোগ্যৰ পথলৈ আনিব পাৰোঁ। গতিকে আমাৰ প্ৰাদুৰ্ভাৱ এতিয়াও খুব বেছি হোৱা নাই বুলি আমি ক'ব লাগিব। কেৱল সকলো ছিষ্টেম আমাৰ ৰাইজকে ধৰি মানে এক্টিভ হৈ থাকক, এইটো আমাৰ আশা, যাতে আমাৰ এইটো ট্ৰেণ্ড আমি ৰক্ষা কৰিব পাৰোঁ, যাতে আমাৰ কেচেছটো কম হয়, যে এই কেচেছেই হওক
1: এইখিনি যাতে আমি ফলপ্ৰসূ চিকিৎসা দিব পাৰোঁ। বিশেষকৈ এইবাৰ মানে মই দেখিছোঁ কেচ আহিছে যদিও মানে আমাৰ যিটো স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে হওক, আৰু এটা কথা ৰাইজক জনাওঁ যে আমাৰ স্বাস্থ্য বিভাগে জেইৰ

0: এইটো কাৰণে, আৰু এইটোৰ কাৰণে যে যিবিলাক কিছুমান ডক্টৰে কেতিয়াবা নাজানিব বুজি বাৰ বাৰ এইটো নটিচো দি থকা হৈছে। যেনেকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰিণ্টেণ্ট ছাৰে, প্ৰিন্সিপাল ছাৰে ৰিচেণ্টলি এখন নটিচ দিছে জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত, যাতে চিকিৎসাৰ ক্ষেত্ৰত কোনো ৰোগীয়ে এপইচাও দিব নালাগে। ইনভেষ্টিগেশ্যন, ট্ৰিটমেণ্ট, মেডিচিন আটাইখিনি চিকিৎসা বিনামূলীয়া। এইটো আমি ৰাইজক আমি এইটো সজাগতা দিব লাগে, কিয়নো মই নিজে পাইছোঁ এনেকুুা ৰোগী যে ইমান দিন কিয় অনা নাছিলে, ছাৰ আমাৰ হেৰি নাছিলে, এই আহি যে কিমান খৰচ হয় কি হয়, সেইটো সজাগতাও মানে আমি এই অনুষ্ঠানৰ দ্বাৰা ৰাইজক দিব লাগিব। কাৰণ আমাৰ গাঁৱলীয়া ৰাইজ কিছুমানে ভাবে কেতিয়া গুৱাহাটী মেডিকেল কলেজত আহি যে
1: হয়তো
0: কিবা কিবি কিছুমান বেমাৰত হয়তো অকণমান হেৰি ইনভেষ্টিগেশ্যন লাগিব, লাগেও কিছুমান বেমাৰত, কিন্তু জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ যিটো এ ই এছ বুলি কয়, তাৰ কাৰণে আমাৰ আটাইখিনি চিকিৎসা বিনামূলীয়া হয়।
1: হয়, এতিয়া আপুনি কৈছে ধৰক এনেকুৱা ধৰণৰ কেছ পাইছে আৰু আহিছেও, এইবাৰ কামৰূপ মেট্ৰ'তো কেছ ৰিপৰ্ট হৈছে বা পানীখাইটি এৰিয়া সেই অঞ্চলৰ পৰা আহিছে, আমি যি খবৰ বা সংবাদ মাধ্যমত আমি যি খবৰ পাইছোঁ, এতিয়া ধৰক সেই কেছো আপুনি কৈছে যে ইমান ফেটেল হৈ যোৱা নাই অন্তত, সেনেকুৱা ধৰণৰ হৈছে। এতিয়া ধৰক কেনেকুৱা ধৰণৰ আপুনি ৰোগী পাইছে এইকেইটা দিনত?
0: শিশু বিভাগত মই কলোৱে আগতে যে 85% কেছ 15 বছৰ তলৰ শিশুৰে হয় জাপানিজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগ। যেনেকৈ আমি জাপানিজ এনকেফেলাইটিছ বুলি ডাইৰেক্ট প্ৰথমতে আৰম্ভণিতে আমি গম নাপাওঁ, সেইকাৰণে আমি এইটোক কওঁ একুইট এনকেফেলাইটিছ চিনড্ৰম, এনকেফেলাইটিছ সদৃশ ৰোগ বুলি কয়, যাত মানে য'ত মানে চিমটমটো থাকে, প্ৰথমতে জ্বৰ থাকিব আৰু তাৰপিছত অল্টাৰ্ড মেণ্টেল ষ্টেটাছ, মানে সেইটো অল্টাৰ্ড মেণ্টেল ষ্টেটাছ আৰু চিজাৰ, যেনে মৃগী বেমাৰ সদৃশ ৰোগ। এনকেফেলাইটিছ মানে হ'ল, এনকেফেলাইটিছ মানে হ'ল ব্ৰেইনৰ ইনফেকশ্যন, ইনফ্লেমেশ্যন, ইনফেকশ্যন। গতিকে ব্ৰেইনৰ ইনফেকশ্যনত আমাৰ মানসিক ষ্টেজটো অকণমান বেলেগ হয়, অল্টাৰ্ড মেণ্টেল ষ্টেটাছৰ শিশুটিয়ে ভ্ৰম বকিব পাৰে, শিশুটিয়ে মৃগী বেমাৰ সদৃশ চিজাৰ বেমাৰ হ'ব পাৰে, আৰু কেতিয়াবা শিশুটি কমা ষ্টেজত যাব পাৰে, অচেতন অৱস্থাত যাব পাৰে। তো বেছিভাগ ৰোগী আমি জ্বৰ লগতে চিজাৰ আৰু কিছুমান ৰোগীক কমা সদৃশ ষ্টেজতো পাইছোঁ। এতিয়া কথাটো হ'ল কি, এই মহটো কামোৰাৰ যোগেদি এই ৰোগটো নহয়, এটা ইনকিউবেশ্যন পিৰিয়ড থাকে, 4-10 দিনলৈকে এটা ইনকিউবেশ্যন পিৰিয়ড থাকে। আৰু প্ৰথম ষ্টেজটো থাকে এটা প্ৰড্ৰমেল ষ্টেজ। প্ৰড্ৰমেল ষ্টেজ মানে কি, যিকোনো ভাইৰেল বেমাৰৰ যেনেকুৱা লক্ষণ হয় প্ৰথম 3 দিন সেনেকুৱাই, গতিকে প্ৰথম 3 দিনত
2: আপুনি তেতিয়াই একজেক্টলি
0: এনকেফেলাইটিছ ধৰিব নোৱাৰে,
2: জ্বৰ উঠিছে
0: সেইখিনি সময়ত এনকেফেলাইটিছ ষ্টেজত যোৱা নাই, এইটো প্ৰড্ৰমেল ষ্টেজ। এতিয়া আমাৰ সজাগতাটো জাগিব মেইনলি সেইখিনি ষ্টেজতে, যে যেতিয়া আমাৰ এইখিনি সময়ত, আমি জানো এপ্ৰিলৰ পৰা এই জুন জুলাইলৈকে আমাৰ এইখিনি আমাৰ অসমত এ ই এছ কেছৰ প্ৰাদুৰ্ভাৱ থাকে, তো এইখিনি সময়ত যদি শিশুৰ জ্বৰ উঠে, এনে সাধাৰণতে আমাৰ শিশুৰ জ্বৰ উঠিলে আমি সাধাৰণতে ধৰক ফাৰ্মাচীৰ পৰাই হওক বা কাৰোবাক কৈ কিনে পেৰাচিটামল খুৱাই দিওঁ, এইখিনি সময়ত যাতে অভিভাৱকবিলাকে সজাগ থাকে যে এইখিনি সময়ত এই জ্বৰটো গৈ কিনে এনকেফেলাইটিছ সদৃশ ৰোগ হ'ব পাৰে। গতিকে এইখিনি সময়ত জ্বৰ হৈছে যাতে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ, ওচৰৰ শিশু বিশেষজ্ঞ বা ওচৰৰ যিকোনো চিকিৎসাকৰ্মীৰ ওচৰত বা আশাকৰ্মীয়ে হওক চিকিৎসাকৰ্মীৰ ওচৰত যায়, তেতিয়া কি হ'ব, শিশুটো এটা ফ'ল'আপত থাকিব। যেতিয়া লগে লগে এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাৰম্ভণি ষ্টেজতে যদি আমি ধৰিব পাৰোঁ, ফলপ্ৰসূ চিকিৎসা আমাৰ জিলা চিকিৎসালয়সমূহত আছে, ডিষ্ট্ৰিক্ট হস্পিটেলত আছে, আৰু আজিকালি বহুত মেডিকেল কলেজ হৈছে, আৰু এপেক্স ইনষ্টিটিউট আমাৰ গুৱাহাটী মেডিকেল কলেজ আছে, যদি সেইখিনি ষ্টেজত এনকেফেলাইটিছৰ প্ৰাৰম্ভিক ষ্টেজত আহে, তেতিয়া আমাৰ যদিও জাপানিজ এনকেফেলাইটিছ ৰোগটো ডাইৰেক্ট স্পেচিফিক ট্ৰিটমেণ্ট নাই, কিন্তু ছাপৰ্টিভ ট্ৰিটমেণ্টৰ দ্বাৰা আমি বহুতখিনি ৰোগী তেতিয়া আমি সুস্থ কৰিব পাৰিম। কিন্তু যদি বহুত দেৰিকৈ ষ্টেজত আহে, যেনেকৈ কমা ষ্টেজত আহে, তেতিয়া কিন্তু বহুতখিনি মানে বাকী ক্ষেত্ৰত ব্ৰেইনৰ ইনফেকশ্যনটো বহুত বাঢ়ি যায়, ব্ৰেইনৰ প্ৰেছাৰটো বাঢ়ি যায়, তেতিয়া মানে অকণমান বচাব দিগদাৰ হৈ যায়। গতিকে মই এই অনুষ্ঠানটোৰ দ্বাৰা অভিভাৱকক এইটো কওঁ যে এনে যদি আমি জ্বৰ উঠিলে আমি সাধাৰণতে শিশুবিলাকক পেৰাচিটামল খুৱাই দিয়া যায়, কিন্তু এইখিনি সময়ত যিহেতু এনকেফেলাইটিছ বিশেষকৈ ৰুৰেল এৰিয়াবিলাকত, মই কৈছোঁ ৰুৰেল এৰিয়াবিলাকত বেছিকৈ হয় জাপানিজ এনকেফেলাইটিছ, তাৰ অভিভাৱকবিলাকে যে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা ওচৰৰ আশাকৰ্মী হওক, যিকোনো স্বাস্থ্যকৰ্মী, ডক্টৰ, শিশু বিশেষজ্ঞ যাৰ ওচৰতে পাৰে ওচৰতে এবাৰ লৈ যায়, যাতে
1: কথাটো ৰিপৰ্ট কৰে,
0: ৰিপৰ্ট কৰে
1: তেওঁলোকে, যাতে সেই যিটো ব্যৱস্থা ল'ব
0: লাগে। প্ৰাৰম্ভিক ষ্টেজত মানে চিমটমবিলাক ফুটি নুঠে, এইটো প্ৰড্ৰমেল ষ্টেজ বুলি কয়, যিকোনো ভাইৰেল ইলনেছত যেনেকৈ জ্বৰ উঠে, গা বিষ হয়, চকুৰ বিষ হয়, এনেকুৱা টাইপৰ হ'ব প্ৰথম ষ্টাৰ্টিঙত, পিছত যেতিয়া 4 দিনৰ পিছতে এনকেফেলাইটিছৰ চিমটমবিলাক ফুটি উঠে, যেনেকৈ এনকেফেলাইটিছ চিমটম অল্টাৰ্ড মেণ্টেল ষ্টেটাছ, মৃগী সদৃশ ৰোগ, তেতিয়া পিছতে ফুটি উঠে।
1: এতিয়া ধৰক সাধাৰণতে ডক্টৰ বৰ্মন আপুনি কৈছে যে জ্বৰ হ'লে আমি সাধাৰণতে ধৰক পেৰাচিটামল দি দিওঁ, আমি চাওঁ শিশুক যে এদিন দুদিন ৰখিলোঁ, কমে বা 3 দিনৰ দিনা নিজে নিজে ভাল হৈ যায়। এতিয়া এই সময় আপুনি কৈছে ৰ'ব নালাগে, আমি এদিন বা দুদিন চাব পাৰোঁ নে নোৱাৰোঁ, নে লগে লগে জ্বৰ হৈছে আমি চিকিৎসকৰ ওচৰত যাব লাগিব?
0: এইখিনি সময়ত মইতো এইটো পৰামৰ্শ দিম যে ডক্টৰ দিয়ে নহয় আমাৰ চিকিৎসা কৰ্মী।

0: অসুরত অন্তত এই নিয়মত বিশেষকৈ ৰুডেজ এরিয়াত, কারণ জাপানিজ এনকেফেলাইটি সহজ, যে ডক্টর হেমেন দাস ডাঙরিয়া কৈছে, যত পেডি ধান খেতির পথার থাকে, বিভিন্ন গাওয়ারি বা চড়াই এইবিলাকৰ বেছি হেৰি থাকে, ৰুডেজ এরিয়াত অন্তত এইখিনি সময়ত ওচৰত আজি কৈছে যে আয়ুষ্মান আৰোগ্য মন্দিৰ আমাৰ গাঁৱে ভূঞে বহুত হৈ গৈছে, এতিয়া 5000 হৈ গৈছে। গতিকে ওচৰৰ যিকোনো সাব চেণ্টাৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ যি ওচৰত আছে এবাৰ লৈ গৈছে বেয়া নাই এইখিনি সময়ত বিশেষকৈ।
1: মই ক'ব খুজিছোঁ অতি গুৰুত্বপূৰ্ণ তেখেতে কৈছে কথা এটা, অসমত যিটো আমি আটাই জানো, বাৰে এতিয়া এইখিনি নজনা মানুহ নাই যে আমি চবেই জানো যে আমাৰ এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট এইখিনি সময়ত আমাৰ এনকেফেলাইটিছ হয়। সেইকাৰণে এইখিনি সময়ত জ্বৰ হ'লে আপোনালোকে অনুগ্ৰহ কৰি মানে এইটো প্ৰথম ষ্টেজতে ডক্টৰ ভ্ৰমণে যিটো কৈছে এনকেফেলাইটিছ হোৱা নাই, কেৱল জ্বৰ উঠি আছে, মূৰৰ বিষ, একো খাব খোজা নাই, মানে এনকেফেলাইটিছ মানে কি ব্ৰেইন ইনভল্ভ হোৱা নাই, সেইখিনি ষ্টেজতে আমাৰ ওচৰলৈ আহিলে চিকিৎসা যিখিনি আমাৰ স্বাস্থ্যকৰ্মী আছে, চি এইচ অ' থাকক বা মেডিকেল অফিচাৰ্ছ থাকক, তেতিয়া আমাৰ আমি একচুৱেলি আমি ষ্ট্ৰিমলাইন কৰিব পাৰোঁ বেমাৰটোত। এই ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ, এইটো এনকেফেলাইটিছ ডক্টৰ ভ্ৰমণে কোৱাৰ দৰে যে ব্ৰেইনৰ ইনফেকশ্যন হ'ল বা ইনফ্লেমেশ্যন হয়, ব্ৰেইনটো যদি ইনভল্ভ হয় মানুহৰ বাকী ফাংচনটো খুব মানে ইম্পেয়াৰ্ড হৈ যাব। সেইকাৰণে কি হয়, এনকেফেলাইটিছত যদি আমাৰ চিজাৰ আহে, মৃগী ৰোগী লেখীয়া কঁপিব ধৰিছে, তেতিয়া আমাৰ এটা মিষ্টেক কেতিয়াবা হ'ব পাৰে, কিবা খুৱাই দিয়াটো যে পেৰাচিটামলে হওক মুখেৰে খুৱাই দিলে বা অ' আৰ এছ অকণমান বা এটা কমন প্ৰেক্টিছ, আপুনি একটো কমন লেংগুৱেজত ক'ব খুজিছোঁ, ঘৰৰ এটা বেবী বা শিশু এটাৰ যদি এইটো হৈছে এনকে মানে মৃগী টাইপৰ হৈছে, কোনোবা অকণমান পানী খুৱাই দিব খুজিব, কোনোবাই বা অ' আৰ এছ অকণমান খুৱাই দিয়ে, তেতিয়া কি হ'ব পাৰে সেইটো ষ্টেজতে খুৱাই দিছে, যিটো খোৱা মানে কেঁচুৱাটো হৈছিলে ব্ৰেইনৰ ইনফ্লেমেশ্যন বা এডাল্ট মানুহৰ হ'ব পাৰে, তেওঁটো এস্পিৰেট কৰিব, কাৰণ বিহুজ অৱস্থাত মুখেৰে খুৱাই দিয়া হ'ল, সেইটো গৈ ক'ত সোমালে, লাংছত সোমালে, যাব লাগিছিল পেট মানে খুৱাই দিম বুলি ভাবিছিলে। তো এনেকুৱা সৰু সৰু প্ৰিকশ্যনবিলাক আমাৰ ডাক্তৰখিনি হওক, চি এইচ অ' হওক, এই সকলোকে আমি এইবাৰ ট্ৰেইন আপ কৰিছোঁ, বাৰে বাৰে প্ৰশিক্ষণ দিয়া হৈছে যে কি কৰিব নালাগে, কি কৰিব লাগিব। তো আমাৰ ওচৰলৈ আহিলে অন্তত সেইখিনি আমাৰ এতিয়া আৰম্ভণিতে আমি কৰিব পাৰিম, এইটো দ্বাৰা কি কৰিব পাৰিম, এটা কমপ্লিকেশ্যন আমি প্ৰিভেণ্ট কৰিলোঁ, যিটো এণ্টিভাইৰেল আমাৰ নাই, আমি ছাপৰ্টিভ কেয়াৰ দিম, এটা জটিলতা সৃষ্টি নোহোৱাকৈ যদি আমি ৰক্ষা কৰিব পাৰোঁ, মই বিশ্বাস কৰোঁ যে লাহে লাহে যিটো আমি ছাপৰ্টিভ কেয়াৰ দিম, এই আক্ৰান্ত ব্যক্তিজনৰ যিটো ইমিউনিটি ডেভেলপ হ'ব, এটা সময়ত আমি নিশ্চয় আৰোগ্য কৰিব পাৰিম বেমাৰটোৰ পৰা।
2: এতিয়া ধৰক আমি মানে এটা কথা কৈছে যে চ'ৰ্চ ৰিডাকশ্যন, গতিকে সেই বস্তুটো আমি কেনেদৰে কৰিম?
1: হয়, একেবাৰে কমন কথা হৈছে কি, মহে পানীত কণী পাৰে, বংশ বৃদ্ধি পানীত কৰে, এটা মস্কিটোৰ পৰা 200-300 কণী পাৰিব, সিমান ডাঙৰ এডাল্ট মস্কিটো ওলাব, ক'ত, অকল পানী, এইটো যি মস্কিটোৱে নকওঁ, আপুনি কিউলেক্স কওক জাপানিজ এনকেফেলাইটিছৰ কাৰণে বা ফাইলেৰিয়াছৰ কাৰণে, মেলেৰিয়াৰ কাৰণে এনোফিলিছ মস্কিটো কওঁ, আমাৰ ডেংগিৰ কাৰণে এডিছ বুলি মস্কিটো আছে, যি ধৰণৰ পানী নহওক চবৰে অকণমান স্পেচিছ অনুযায়ী বেলেগ আছে, কিন্তু পানীতে কণী পাৰিব। তো আমি পানী যদি চ'ৰ্চ একুমুলেট হ'বলৈ নিদিওঁ, যতেই পাৰি পানী যদি আছে আমি সেইখিনি যদি পেলাই পেলাই দি থাকোঁ, কেয়াৰফুল হৈ থাকোঁ, আমি কি দেখিম, মস্কিটো বংশবৃদ্ধি নহ'ব। তো অকল এনকেফেলাইটিছ নহয়, মেলেৰিয়া হওক, ডেংগি হওক, চিকুনগুনিয়া
0: আটাইখিনি
1: বাহকজনিত ৰোগ আমি ৰক্ষা কৰোঁ,
2: পানী যাতে জমা হ'ব,
1: নিদিওঁ, জমা থাকিব,
2: ৰাখিব নালাগে, ঘৰৰ কিছুমানে ধৰক ঘৰৰ কিবা বাল্টি বা ধৰক তেনেকুৱা কিবা থৈ দিয়ে, ফুলৰ টাব বা এইবিলাকত থাকে, বা ওচৰ পাজৰে নাৰিকলৰ খোলা, এইবিলাক আমি কৈ থকা হয় এইবিলাক যে জমা হ'ব দিব নালাগে, তাতেই পানীটো পানীত মহে কণী পাৰে। এতিয়া দৰ্শকে কৈছে সেই চ'ৰ্চ যিটো উৎস, সেই উৎসটোৱে যদি আমি শেষ কৰি দিব পাৰোঁ নিশ্চয় এইটো কমিব।
1: আকৌ এটা কথা কওঁ,
2: হয়
1: তাৰমানে এই চ'ৰ্চ ৰিডাকশ্যনটো ডেংগি বেমাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আমি ঘৰৰ ওচৰতে মস্কিটো কণী পাৰে ক্লিন ৱাটাৰত, নাৰিকলৰ খোলাই কওক, টায়াৰ এটাই পৰি আছে, ফুলৰ পাত্ৰ এটা পৰি আছে, তাতে ক্লিন ৱাটাৰত বৰষুণ আহিলে পানী হ'ল, ডেংগি মহৰ কণী পাৰিব এডিছ মস্কিটোৱে। জাপানিজ এনকেফেলাইটিছ জটিল কিয় হৈছে, এই যে ক'লো পথাৰ, খাল, বিল, দং, পুখুৰী, যি দেখিছে গোটেই অসমত পানী, সকলোতে কণী পাৰিব। সেইকাৰণে আগৰ কুৱেশ্যন এটা আমাক কৰিছিলে ডঙৰ পৰা যে ফগিংটো কি, আমি গোটেই অসম যদি ইমানখিনি আচলতে প্ৰেক্টিকেলি নট ফিজিবল, ভেকচিনেশ্যন যেনেকৈ আমি ঘৰে ঘৰে কৰিব পাৰিছোঁ, চবকে ৰিকুৱেষ্ট কৰিব পাৰিছোঁ, ফগিংটো সিমানখিনি আচলতে নহয়, কিন্তু য'তেই সম্ভৱ আমাৰ কৰি থকা হৈছে বা য'তেই প্ৰয়োজন এটা আমাৰ গাইডলাইনছ আছে, নিৰ্দিষ্ট নিয়মাৱলী আছে কৰাৰ, সেইমতে কৰি থকা হৈছে। কিন্তু জাপানিজ এনকেফেলাইটিছৰ যিটো মস্কিটো কি বোলে সেইটো কণ্ট্ৰল কৰা ইমান সহজ নহয়, সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মস্কিটো বাইট প্ৰিভেণ্ট কৰিম, মস্কিটো কণ্ট্ৰল বা ইৰাডিকেশ্যন ইজ নট চ' ইজি, কিন্তু মস্কিটো বাইট প্ৰিভেণ্ট কৰিব পাৰোঁ, তেনেকৈ আমি হেল্থ ডিপাৰ্টমেণ্ট হেল্প কৰিলোঁ, নিজৰ আৰোগ্য থাকিব পাৰিলোঁ। ছেকেণ্ড হ'ল ভেকচিনেশ্যন যেতিয়া নিব পৰা হৈছে, এইখিনি আমি কৰিব লাগিব। থাৰ্ড কথাটো হৈছে কি, এই যে ডক্টৰ ভ্ৰমণে ক'লে প্ৰ'ড্ৰমেল ষ্টেজ, অৰ্থাৎ আৰম্ভণিতে আমি চিকিৎসকৰ সহায় লওঁ,
2: ৰৈ থাকিব নালাগে, জ্বৰ হৈছে আমি ৰৈ নাথাকোঁ। এইখিনি পৰীক্ষাৰ কথাখিনিও আমি পাতিব লাগিব, মানে ভাবিছোঁ ক'ত পৰীক্ষা কৰি, গাঁও অঞ্চলত হৈছে, আমাৰ ধৰক চহৰ

0: অঞ্চল হলে আমি বাৰু চিকিৎসালয়খন সহজে পাওঁ, য'ত মানে লেবৰেটৰী আছে সেনেকুৱা ধৰণৰ চিকিৎসালয় পালোঁ। গাঁও অঞ্চলত ধৰক চাব চেণ্টাৰ বা চেণ্টাৰ আৰোগ্য মন্দিৰত হয়তো টেষ্ট হোৱাৰ ব্যৱস্থা আছে নেকি, এতিয়া জাপানী যেনেকৈ ফালে যি কৰিব পাৰে থিতাতে কোৱা কিবা কিট মোবাইল কিট এনেকুৱা আছে নেকি? কিছুমান ৰোগত আছে যে থিতাতে গৈ টেষ্টটো কৰিব পাৰি যে হয় আমি ডিক্লেয়াৰ কৰিলোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা কিবা আছে নেকি?
1: হয়, প্ৰথম ৰিকুৱেষ্ট কৰিম, আমাৰ সকলোতে এভেইলেবল আছে মেলেৰিয়াৰ টেষ্ট
0: হয়
1: আৰ ডি কিট, ৰেপিড ডায়েগনষ্টিক কিট আমাৰ এভেইলেবল আছে। এই যে মই আয়ুষ্মান আৰোগ্য মন্দিৰ ক'লোঁ, সেই লেভেলৰ পৰা পি এইচ চি আপ টু মেডিকেল কলেজ, তো আমি সেইটো প্ৰথম কৰিব কিয় লাগে? মেলেৰিয়া ইজ দ্য অনলি ভেৰি ইজিলি ট্ৰিটেবল ডিজিজ, কিজানি মেলেৰিয়া সেইটো যদি আমাৰ ধৰা পৰা যায় উইদিন ফাইভ মিনিটছ ধৰা পৰিলে ভেৰি ইজিলি ট্ৰিটেবল, কোনোৱে ভয় খাব নালাগে, কেৱল ধৰা পৰিলে আমি ঔষধটো দিব পাৰোঁ, মেলেৰিয়া ভাল হৈ যাব চিকিৎসাটো সম্পূৰ্ণ কৰিলে। সেইটো টেষ্ট আমি কৰিব পাৰোঁ মেলেৰিয়া এক্সক্লুড কৰাৰ কাৰণে যে মেলেৰিয়া হোৱা নাই। আৰু এনকেফেলাইটিছ আচলতে আমাৰ চিকিৎসকে যেতিয়া কয় যে এইটো একিউট এনকেফেলাইটিছ কেছত পৰিছে, যিটো ডক্টৰ বৰ্মনে ক'লে ছেকেণ্ড ষ্টেজ, সেইটো কেছতহে আমি জে ইৰ টেষ্টটো কৰিম। আৰু এইটো অলপ ডাঙৰ টেষ্ট, আমাৰ এলাইজা টেষ্ট কৰিব লাগে, এইটো আমি ডি পি এইচ এল বুলি কয় অসমৰ ডিষ্ট্ৰিক্টবিলাকত আছে আৰু মেডিকেল কলেজতো আছে।
2: টেষ্টৰ ক্ষেত্ৰত যে কওঁ, যেতিয়া শিশুটি বা ডাঙৰ মানুহৰ চিমটম হ'ব জাপানীজ মই যেনেকৈ কৈ ব্ৰেইনৰ ইনফেকশ্যন, তো আচল টেষ্টটো আমাৰ মেইনলি চেৰেব্ৰস্পাইনেল ফ্লুইডত কৰা হয়, যেনে চি এছ এফ মানে, কাৰণ চি এছ এফ ফ্লুইডটো ব্ৰেইনৰ ইনফেকশ্যনটো ডাইৰেক্ট ধৰাত যায়। তো এইটো ডিষ্ট্ৰিক্ট হস্পিটেল আৰু মেডিকেল কলেজবিলাক আটাইখিনিতে আছে আৰু চেৰামতো কৰা হয়, কিন্তু আটাইতকৈ বেছি ফলপ্ৰ মানে ডেফিনেটিভ টেষ্টটো আমাৰ চি এছ এফ। তো চি এছ এফটো যেনেকৈ কৈছে আয়ুষ্মান আৰোগ্য মন্দিৰ সেইবিলাকত কৰিব পৰা নাযায়, এইটো ডিষ্ট্ৰিক্ট হস্পিটেল বা আমাৰ মেডিকেল কলেজ এইবিলাকত কৰিব পাৰে, কাৰণ চি এছ এফটো যাবৰ কাৰণে এজন প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰ লাগিব। চি এছ এফ মানে আমাৰ কি হয়, ৰাজহাৰৰ পৰা আমাৰ হেৰিটো পানীটো উজিয়াই কিনে সেই পানীটো পৰীক্ষা কৰা হয়, সেইটোত আমাৰ ডাইৰেক্ট আই জি এম এজাইজা কৰি কিনে জে ই আমাৰ কনফাৰ্ম কৰা হয়। কিন্তু যেনেকৈ একুইট এনকেফেলাইটিছ চিনড্ৰম মই যিটো কৈছোঁ, এনকেফেলাইটিছ সদৃশ ৰোগ, সেইটো বিভিন্ন বেলেগ বেলেগ কাৰণত হ'ব পাৰে। এই কিছুমান কাৰণ কিন্তু আমাৰ বিভিন্ন ঠাইত আছে, যেনে এটা মেজেৰিয়া, চেৰেব্ৰেল মেজেৰিয়া কেছ, তো মেজেৰিয়া টেষ্টটো কৰাৰ লগে লগে কিছুমান এ ই এছৰ টেষ্টটো আমাৰ চব বহুত ঠাইত এভেইলেবল আছে, কিন্তু স্পেচিফিক জাপানিজ এনকেফেলাইটিছৰ টেষ্টটো সেইটো কাৰণে যিহেতু প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰেহে কৰিব পাৰিব, গতিকে এই টেষ্টটো ডিষ্ট্ৰিক্ট হস্পিটেল আৰু মেডিকেল কলেজবিলাকত পোৱা যায়।
0: আৰু এতিয়াতো আমাৰ প্ৰায় যিবিলাক জিলা তাতেই আমাৰ মেডিকেল কলেজ হৈছে, সেইবিলাকত সুবিধা আছে, আৰু যিবিলাক আমাৰ জিলা পৰ্যায়ৰ চিকিৎসালয় তাত কৰিব পৰা যায়। পিছত অতি গধুৰ কথা বতৰা আছে, ব্ৰেইনৰ কথা আছে, চেৰিব্ৰেলৰ কথা কৈছে ডাক্টৰ দাস, আমি জানো হেমেন দাস বৰ গানৰ চকিন মানুহ, গান শুনি ভাল পায়, শুনে। আমাৰ শ্ৰোতাকো ভাবিছোঁ অকণমান বেমাৰৰ কথা বেছি হৈ আছে, এটা গান যদি আপুনি কাৰ গান শুনিব খুজিব এটা গান শুনাই দিওঁ, তাৰপিছত আমি আকৌ কথা পাতিম।
1: জুবিন গাৰ্গ গান এটাই শুনিব খোজোঁ।
0: হয় না, আপুনি ডক্টৰ বৰ্মন, জুবিন গাৰ্গৰ, তো জুবিন গাৰ্গৰ গীত এটা আমি শুনিব খুজিছোঁ, আমাৰ শীৰ্ষ ফুকন আছে, গীতটি শুনাব, তাৰপাছত আকৌ আদৰ শ্ৰোতা আমি এই বিষয়ে জাপানীজ এনকেফেলাইটিছ বিষয়ে আমাৰ শেষৰ যিখিনি কথা এইখিনি পাতিম আমি।

0: গোটেই জিলাত হয় আৰু ছিজনটো এইটো আমি জানো। গতিকে আটাই এলাৰ্ট থাকক, মস্কিটো বাইট প্ৰিভেণ্ট কৰিবলৈ আমি যিটো চ'ৰ্চ ডিটেকশ্যন কৰোঁ, পানী পাৰিলে জমা হ'ব নিদিওঁ, স্বাস্থ্যখণ্ডত সহযোগ কৰিম, নিজে মস্কিটো বাইট কিমান পাৰি আঁতৰাই চলিম, কাপোৰ আঁঠুৱা ব্যৱহাৰ কৰিম, সেইখিনিয়ে কৰক। নেক্সট যিটো ডক্টৰ বৰ্মনে কৈছে আমাৰ তিনিটা ষ্টেজ থাকে, তাৰ প্ৰ'ড্ৰমেল ষ্টেজ যেতিয়া এনকেফেলাইজ হোৱা নাই কিন্তু আৰম্ভণি, তেতিয়া সেই স্বাস্থ্যকৰ্মীক লগ ধৰক। আৰু যিটো পজিশ্যনিঙৰ কথা কৈছে বহুত ইম্পৰ্টেণ্ট, আচলতে বেমাৰটোৰ কথা বহুতখিনি ক'ব লগা আছে যে পজিশ্যনিং মানে কি, আমাৰ যিটো চিট কৰি শুৱাই মুখে কিবা খুৱাই দিলে লাংচলৈ গ'ল, এনকেফেলাইটিছ হৈ বেহুজ হৈ আছে, আনকনচিয়াছ, ত' সেইটো কৰিব নালাগে। এইখিনি প্ৰিকশ্যন কৰি পেলাই যদি আমি এডমিট কৰিব পৰ্যায়ত আনো যে একো কমপ্লিকেশ্যন হোৱা নাই, তেতিয়াহ'লে আমি ভাবোঁ বহুত পৰিমাণে আমি কেছ ফেটেলিটি ৰেট অৰ্থাৎ মৃত্যুৰ হাৰ কমাব পাৰিম। আমাৰ এতিয়াও জুলাই আগষ্ট মাহটো আছেই, যিখিনি পিক হ'ব আমাৰ কাৰণে, আপুনি খুব উপযুক্ত সময়তে মাতিছে, তো আমি আশা কৰিছোঁ ৰাইজে এইখিনি
1: সজাগ হ'ব পাৰিব, সাৱধানতা অৱলম্বন কৰিব আৰু আমি সকলোৱে একেলগে মিলি তাক প্ৰতিৰোধ কৰিবলৈ। দিগন্ত বৰ্মন কি কওঁ?
2: হয়, মই এইটো ক'ম যে এটা শ্ৰোতাই, এজন শ্ৰোতাই কৈছে যে বছৰ বছৰ ধৰি ৰোগটো হৈ আছে। মেইন কথা আমি ভেকচিনেশ্যনত 100% যাতে আমি ইমিউনাইজেশ্যন কভাৰেজটো কৰিব পাৰোঁ, 100% শিশুকে আমি জাপানীজ এনকেফেলাইটিছ ভেকচিনটো দিব পাৰোঁ, তেতিয়া এইটো বছৰতো আমি অলৰেডি যিখিনি আমাৰ হ'ব সেইখিনি আমি চিকিৎসা কৰিমেই। কিন্তু বছৰ বছৰ ধৰি এই জাপানীজ এনকেফেলাইটিছটো অসমত হৈ আছে, ভেকচিনেশ্যন এটা ফলপ্ৰসূ পদ্ধতি, আমি যাতে প্ৰত্যেকজন শিশুকে দুটা ড'জ ভেকচিন বছৰৰ স্বাস্থ্য কেন্দ্ৰত সব অভিভাৱকে দিয়ে,
1: যেই ভেকচিন যেই ভেকচিন যাতে দিয়ে, দুটা ড'জ যাতে দিয়ে শিশুসকলক, এইটো ডক্টৰ
2: দিগন্ত চাপৰি গাঁৱৰ গাঁৱলীয়া এৰিয়া সবতে যাতে সাধাৰণতে কামটো
0: ফ্ৰিলি এভেইলেবল আছে। আপোনালোকে আগুৱাই আহি আমাৰ আশা কৰ্মী এনএম গোটেই কানেকশ্যন ৰাখিলে এইটো আমাৰ সময়মতে দিয়া হ'ব।
1: আৰু কোনোবাই যদি আপুনি আৰম্ভণিতে কৈছিলে, কোনোবাই যদি মিছো কৰিছে কিবা কাৰণত থাকি গ'ল, 15 বছৰলৈ দিব পাৰিব আৰু দিয়াটো উচিত। আদৰ্শতে আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে আজি ডক্টৰ অনলাইন অনুষ্ঠানৰ। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰশ্নৰ বাবে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হেমেন বৰ্মন, অতি ব্যস্ত আছে, তাৰ মাজৰ পৰা আহিছে, কাইলৈ আকৌ থাকে, ৰাতিপুৱাই শ্ৰী আপুনি যাব অসমৰ আন্তমূৰলৈ যাব, আৰু ডক্টৰ দিগন্ত বৰ্মন আহিলে, ব্যস্ত আছে জি এম চি এইচত, তাৰ মাজৰ পৰা সময় দিলে, শ্ৰোতাক ইমান কথা জনালে, আমাৰ নিশ্চয় শ্ৰোতা উপকৃত হৈছে। আপোনালোক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈ অনুষ্ঠান পোনপটীয়াকৈ আমাৰ যি অফিচিয়েল পেজ লাইভ কৰিছে, আৰু শীৰ্ষা ফুকনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, ফোনকেইটা আমাৰ সহায় কৰিছে, গীতটো বনাই বজাই সুন্দৰকৈ শুনাইছে। আদৰ শ্ৰোতা, আজি অনুষ্ঠানৰ পৰা মই সীমান্ত বৰ্মা ইমানতে বিদায় মাগিলোঁ, আমি এতিয়া উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ।
2: ধন্যবাদ।
3: ডক্টৰ অনলাইন লাইভ ফোন ইন অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত জাপানীজ এনচেফেলাইটিছ, ইয়াৰ সজাগতা আৰু প্ৰতিৰোধ, এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এপিডেমিঅলজিষ্ট অৰ্থাৎ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাঃ হেমেন দাস আৰু শিশু বিশেষজ্ঞ ডাঃ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিলে সীমান্ত বৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:31:36 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: मातरम सुजला सुफला मलयज शीतला शस्य श